আকাশবাণী তেজপুৰ, আজি বৃহস্পতিবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 13 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 28 তাৰিখ। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই আমাৰ আজিৰ পুৱাৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 102.4 MHz-ত।

ৰবীন্দ্ৰনাথ ঠাকুৰে কৈছিল, আনে মোৰ বিষয়ে কি কয় সেইটো গুৰুত্বপূৰ্ণ কথা নহয়, মই পিছে কি কৰিম আৰু কম সেইটোহে গুৰুত্বপূৰ্ণ। এয়া আকাশবাণী তেজপুৰ। ঘণ্টেক পিছতে 6 বজাত গুৱাহাটী কেন্দ্ৰৰ কাৰ্যসূচী আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

নারায়ণ কলিতার কণ্ঠৰ কীৰ্তিমান লোকগীত শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া ভজনৰ অনুষ্ঠানত শুনাবলৈ লৈছো মহম্মদ ৰফিৰ কণ্ঠৰ হিন্দী ছবিৰ কীৰ্তিমান ভজন। শিল্পীৰ কণ্ঠত প্ৰথমে শুনক বেজু বাওৰা ছবিৰ এটি ভজন।

ইমান পৰে শ্ৰোতাসকলে, ভজনৰ অনুষ্ঠানত মহম্মদ ৰফিৰ কণ্ঠৰ হিন্দী ছবিৰ কেইটিমান ভজন শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি দিনৰ 12:30 বজাত আইডিৰ বুলনি অনুষ্ঠানত শুনিবলৈ পাব গোৰেশ্বৰ তামোলপুৰৰ ৰামচা গাঁৱত বাণীবদ্ধ কৰা এটি বিচিত্ৰ অনুষ্ঠান। বিয়লি 5:45 বজাত শিক্ষকৰ অনুষ্ঠানত ৰাণী দেৱান বৰুৱাৰ কথিকা শ্ৰেণীত পাঠদানৰ প্ৰস্তুতি। সন্ধিয়া 6:10 বজাত কৃষি জগত অনুষ্ঠানত থলুৱা ফল মূলৰ মূল্য সংযোজন আৰু বজাৰ এই বিষয়ে এটি ফোন ইন লাইভ অনুষ্ঠান। অনুষ্ঠানটিত সমল ব্যক্তি হিচাপে উপস্থিত থাকিব উদ্যান শস্য তথা খাদ্য সংশোধন সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক অৰূপ শৰ্মা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। 9:02 বজাত নতুন দিগন্ত অনুষ্ঠানত ধপাত সেৱনৰ অপকাৰিতাৰ বিষয়ে এটি আলোচনা। আলোচনাত ভাগ ল'ব ডক্টৰ ৰুবি কাকতি আৰু ভিক্টৰ ৰাজকুমাৰে। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। 8:30 বজাত গীতিমালিকা অনুষ্ঠানত জয়ন্ত হাজৰিকা, মধুস্মিতা বৰা ভট্টাচাৰ্য, অসীম হাজৰিকা, জুৰি দত্ত চৌধুৰী, শিৱানী দত্ত আৰু খগেন মহন্তৰ কণ্ঠৰ গীত শুনিবলৈ পাব।

পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, পুৱা 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 7:30 অভিলেখাগাৰৰ পৰাত বিশিষ্ট গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে যুগুতোৱা এটি অনুষ্ঠান, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 9:15 জিলা ৰেহৰূপ, 9:20 লাইভ ফোন ইন কল্পতৰু, 10:00 মাটিৰ গান, পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ। দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এখনি আলেখ্য চহা জীৱনৰ সেউজীয়া গল্প, আগবঢ়াব কস্তুৰিমা দাস আৰু স্নেহা পাঠকে, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 হিন্দী ছবিৰ গীতৰ অনুষ্ঠান, দিনৰ 1:10 আৰু সন্ধিয়া 7:45 ঋণিস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, দিনৰ 1:20 মনেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি, দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত জাহাৰ সুমীৰ হাৱাইন গীটাৰ বাদন, 1:50 বীণা পানী ভূঞাৰ কণ্ঠৰ ভজন শুনিবলৈ পাব, আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান।

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8 MHz।

0: বিদ্যার্থীৰ অনুষ্ঠান। প্ৰাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভেটিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: তেওঁ কৈছিলে যে জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
2: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত
3: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
2: শুনিবলৈ নাপাহৰিব, শুকুৰবাৰে নিশা 9:30 বজাত।
0: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলক্ষালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
4: অগ্নিযুগৰ গান,
5: অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম।
6: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
5: অ' মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
4: প্ৰতি পুৱা 8:15 মিনিটৰ পৰা 8:25 মিনিটলৈ সুধা কণ্ঠৰ গীত।
6: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট akashvani.gov.in। নতুন ভাৰত, ন ৰূপত আকাশবাণী।

গোৱালা সাপ। ইয়াৰ গাত ক'লা আৰু হালধীয়া পতি থাকে। পিঠিৰ মধ্যশাৰীৰ বাকলি ডাঙৰ আৰু সৰভোজ আকৃতিৰ। চকৰি ফেটি সাপ। এবিধ সাপে ফেট তুলিব পাৰে, ফেটত এটা চকৰি থাকে। ৰাজফেটি সাপ, ই আটাইতকৈ ডাঙৰ বিষাক্ত সাপ। ইয়াৰ গাৰ বৰণ গাঢ় নীলা বা ক'লা হয় আৰু পিঠিত পথালিকৈ ক্ষীণ ধূসৰ বৰণৰ পতি থাকে। ই ফেট তুলিব পাৰে। ভাইপাৰ, ই বাদামী বৰণৰ সাপ। ইয়াৰ গাত তিনিটা শাৰীত সজ্জিত ঘূৰণীয়া বা ডিম্বাকৃতিৰ চিন থাকে। সাপে পৰিস্থিতিতন্ত্ৰৰ গঠন আৰু নিয়ন্ত্ৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এফালেদি ইহঁতে কীট পতংগ, শামুক, বেং, চৰাই, স্তন্যপায়ী প্ৰাণী আদিক খাদ্যৰূপে গ্ৰহণ কৰি সিহঁতৰ সংখ্যা নিয়ন্ত্ৰণ কৰে। আনহাতে কিছুমান উচ্চ পৰ্যায়ৰ প্ৰাণীয়ে ইহঁতক ভক্ষণ কৰি ইহঁতৰ সংখ্যা নিয়ন্ত্ৰণ কৰি আছে। গতিকে পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত সাপৰ গুৰুত্ব অপৰিসীম।

0: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি, আগবঢ়াইছে উৎপল বৰাই।
2: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ,

0: ডেটা সায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তিক পাছতে বাতৰি শুনিবলৈ পাব।
2: বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া প্ৰধান বাতৰিসমূহত আছে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 1600 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধনী ভোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। উল্লেখযোগ্য যে ছিকিম এই বঁটা লাভ কৰা দেশৰ 15 সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি পুলিচ কালাৰ হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি নিষ্ঠাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ আনুষ্ঠানিক সন্মান। ছিকিম আৰক্ষীয়ে জনসাধাৰণৰ সেৱা আৰু ৰাজ্যখনক সুৰক্ষা প্ৰদানৰ ক্ষেত্ৰত প্ৰদৰ্শন কৰা দায়বদ্ধতা, ত্যাগ আৰু পেচাদাৰিত্বৰ প্ৰতি লাভ কৰা এই স্বীকৃতিয়ে সমগ্ৰ ৰাজ্যখনক গৌৰৱান্বিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বচ্ছ ভাৰত অভিযান দ্বিতীয় পৰ্যায়ৰ ফলপ্ৰসূ ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি এই অভিযানে আন্তঃগাঁথনি সৃষ্টিৰ বাহিৰলৈ গৈ নিয়মীয়াকৈ নিৰীক্ষণ, নাগৰিকৰ অংশগ্ৰহণ আৰু বিভিন্ন অংশীদাৰৰ মাজত একত্ৰীকৰণৰ জৰিয়তে লক্ষণীয় ফলাফল নিশ্চিত কৰিব লাগে বুলি মত প্ৰকাশ কৰিছে। নতুন দিল্লীত কালি অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰি প্ৰধানমন্ত্ৰীয়ে ৰাজ্যসমূহক আৱৰ্জনা প্ৰক্ৰিয়াকৰণ প্লাণ্ট আৰু গোবৰ্ধন প্লাণ্টকে ধৰি কঠিন আৱৰ্জনা ব্যৱস্থা সম্পৰ্কীয় আন্তঃগাঁথনিৰ কাম ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে। বৈঠকত প্ৰধানমন্ত্ৰীয়ে 9খন ৰাজ্যত 30,000 কোটি টকা ব্যয় সাপেক্ষ ৰেলৱে, বিদ্যুৎ আৰু লোকনিৰ্মাণ খণ্ডৰ 7টা জটিল আন্তঃগাঁথনি প্ৰকল্পৰ পৰ্যালোচনা কৰে। শক্তিখণ্ডৰ প্ৰকল্পসমূহৰ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে চহৰ, আৱাসিক গোট আৰু ৰাজহুৱা প্ৰতিষ্ঠানসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰে আৰু সমগ্ৰ চহৰাঞ্চলৰ ছাদৰ ওপৰত সৌৰশক্তি গ্ৰহণ ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বিদ্যুতৰ খৰচ হ্ৰাস, শক্তি সুৰক্ষা উন্নত আৰু ঘৰুৱা তথা গোট পৰ্যায়ত স্বচ্ছ শক্তিক প্ৰসাৰিত কৰাৰ অৰ্থে ছাদৰ ওপৰৰ সৌৰশক্তিক মিছন মোডত গ্ৰহণ কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। পথ আৰু বন্দৰ সংযোগ প্ৰকল্পসমূহ পৰ্যালোচনা কৰি শ্ৰীমোদীয়ে কয় যে ৱাধাৱন বন্দৰক বহুমুখী মডেল উন্নয়নৰ আৰ্হি হিচাপে বিকশিত কৰা উচিত, যাতে বৃহৎ পৰিবহণ ব্যৱস্থা একত্ৰিত কৰি ভৱিষ্যতৰ বাবে পৰিৱেশতন্ত্ৰ সৃষ্টি কৰিব পাৰি। তেওঁ কয় যে এই প্ৰকল্পটোক বন্দৰ হিচাপে চোৱাৰ পৰিৱৰ্তে উপকূলীয় জাহাজ, আভ্যন্তৰীণ জলপথ, নিৰ্দিষ্ট মালবাহী কৰিডৰ, দ্ৰুতবেগী ৰেল সংযোগ, ঘাইপথ আৰু বিমানবন্দৰ সংযোগৰ জৰিয়তে সংযুক্ত ৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ হিচাপে চাব লাগিব। কেন বেটৱা নৈৰ আন্তঃসংযোগ প্ৰকল্প পৰ্যালোচনা কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই প্ৰকল্পই সহযোগিতা, সময়মতে নিষ্কাশন আৰু প্ৰযুক্তিভিত্তিক নিৰীক্ষণৰ জৰিয়তে আন্তঃৰাজ্যিক জল সমস্যা সমাধানৰ বাবে আন ৰাজ্যসমূহৰ আৰ্হি হিচাপে কাম কৰিব লাগে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধনী ভোটত গৃহীত হয়। ইয়াৰ পূৰ্বে বিধেয়কখন সন্দৰ্ভত হোৱা আলোচনাত অংশ লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধিৰ এটা সুদীৰ্ঘ ইতিহাস আছে।
3: समान नागरिक संहिता को अपनाना हमारे चुनावी घोषणा पत्र में शामिल एक महत्वपूर्ण प्रतिबद्धता थी। हमें प्रसन्नता है कि चुनाव के बाद विधानसभा के पहले सत्र में ही हम इन ऐतिहासिक उपलब्धियों को हासिल करने में सफल रहे। अब हम इसे राष्ट्रपति जी की मंजूरी के लिए भेजेंगे और मंजूरी मिलते ही विधेयक असम में लागू हो जाएगा।
2: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি গুজৰাট ভ্ৰমণ কৰিব। এই ভ্ৰমণৰ কালছোৱাত কেন্দ্ৰীয়

মন্ত্ৰীগৰাকীয়ে আহমেদাবাদ আৰু গান্ধীনগৰ জিলাৰ প্ৰায় 12টা ৰাজহুৱা সেৱা শিক্ষা আৰু গ্ৰাম্য আন্তঃগাঁথনি প্ৰকল্পৰ উদ্বোধন তথা আধাৰশিলা স্থাপন কৰিব। শ্ৰীশ্বাহে গান্ধীনগৰৰ কলোল তেহচিলত কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অন্তৰ্গত কেইবাটাও প্ৰকল্প ৰাইজৰ নামত উৎসৰ্গা কৰিব। সন্ধিয়ালৈ গৃহমন্ত্ৰীগৰাকীয়ে আহমেদাবাদত মাতা উমিয়াধাম প্ৰাংগণৰ নতুন আৱাসিক ভৱন আৰু ভীমজিপুৰাৰ ভাৰত মাতা চৌহদ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে শাহিবাগ আৱৰ্ত ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ

সভাটোৰ উদ্বোধন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছত গৃহমন্ত্ৰীগৰাকীয়ে শাহিবাগ আৱৰ্ত ভৱনত এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰীসকলৰ অনানুষ্ঠানিক বৈঠক জিমনিছত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ছাইপ্ৰাছত উপস্থিত হৈছে। সামাজিক মাধ্যমযোগে দিয়া এটা পোষ্টত বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় আয়োগৰ উপাধ্যক্ষ কাজা কাল্লাছ আৰু ছাইপ্ৰাছৰ বৈদেশিক মন্ত্ৰী ডঃ কনষ্টেণ্টিনোছ কম্বোছক এই আমন্ত্ৰণৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে, সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। কেন্দ্ৰীয় কয়লা মন্ত্ৰালয়ে আজি নতুন দিল্লীত 37,500 কোটি টকা ব্যয় সাপেক্ষ পৃষ্ঠীয় কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পৰ শুভাৰম্ভৰ প্ৰচাৰ চলাৰ উদ্দেশ্যে এটা ৰোড শ্বৰ আয়োজন কৰিছে। এই ৰোড শ্বৰ উদ্দেশ্য হৈছে দেশত বৰ্তমান সম্পদ হিচাপে উপলব্ধ কয়লা আৰু লিগনাইটক পৰিষ্কাৰ তথা মূল্য সংযোজিতভাৱে কিদৰে ব্যৱহাৰ কৰিব পাৰি তাৰ প্ৰচাৰ চলোৱা। কেন্দ্ৰীয় কয়লা আৰু খনি দপ্তৰৰ মন্ত্ৰী জি কিষাণ ৰেড্ডি আৰু কয়লা আৰু খনি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ দুবে এই অনুষ্ঠানত উপস্থিত থাকিব। মন্ত্ৰালয়ৰ উচ্চপদস্থ বিষয়াসকল, নীতি প্ৰণেতাসকল, উদ্যোগপতি, বিনিয়োগকাৰী, প্ৰযুক্তি সুবিধা প্ৰদানকাৰী অনুষ্ঠানসমূহ লগতে বহুকেইটা বিত্তীয় প্ৰতিষ্ঠানে এই ৰোড শ্বত অংশগ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে। মন্ত্ৰালয়ে জনোৱা অনুসৰি 2030 চনৰ ভিতৰত 100 নিযুত টন কয়লা বাষ্পীয়কৰণ কৰাৰ ৰাষ্ট্ৰীয় লক্ষ্য গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ জৰিয়তে LNG, ইউৰিয়া, মিথানল আৰু এমনিয়াৰ দৰে পণ্য সামগ্ৰীসমূহৰ আমদানি হ্ৰাস কৰিব পৰা যাব বুলি আশা কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ কয়লাখণ্ডত আৰম্ভ হ'বলগীয়া 2.5-3 লাখ কোটি টকাৰ বিনিয়োগৰ 25টা প্ৰকল্পত নতুনকৈ 50,000 প্ৰত্যক্ষ আৰু পৰোক্ষ নিয়োগৰ সুবিধাও উপলব্ধ হ'ব। ৰাষ্ট্ৰীয় মহিলা আয়োগে ভাৰতৰ ইছলাম ধৰ্মাৱলম্বী মহিলাসকলৰ অধিকাৰ সংক্ৰান্তীয় এখন সবিশেষ পৰামৰ্শসূচক প্ৰতিবেদন গৃহ মন্ত্ৰালয়, মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয় তথা সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰিছে। দেশৰ মুছলমান মহিলাসকলৰ আইনী, সামাজিক আৰু সাংবিধানিক অধিকাৰ অধিক সুদৃঢ় কৰাৰ লক্ষ্যৰে অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বৈঠকৰ পাছতেই এই প্ৰতিবেদন দাখিল কৰা হয়। আয়োগে উল্লেখ কৰে যে সাংবিধানিক সুৰক্ষা আৰু শেহতীয়া আইনী সংস্কাৰসমূহে মহিলাৰ অধিকাৰ ৰক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে যদিও আইনী সজাগতা বৃদ্ধিৰ এতিয়াও যথেষ্ট থল আছে। এই সজাগতাই মহিলাসকলৰ বাবে ন্যায় লাভৰ প্ৰক্ৰিয়া সহজ কৰি তুলিব আৰু ব্যক্তিগত আইনসমূহৰ একত্ৰীকৰণৰ জৰিয়তে স্পষ্টতা আনিব বুলি আয়োগে মত প্ৰকাশ কৰে। নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত IPL ক্ৰিকেট প্ৰতিযোগিতা 2026ৰ এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে খেলখনত টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণ মৰ্মে প্ৰথমে বেটিং কৰিবলৈ নামি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰান কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্সাৰ আৰু 5টা বাউণ্ডাৰীৰে 97 ৰান কৰে। এই সংস্কৰণত 65টা ছিক্সাৰ কোবাই এটা IPL সংস্কৰণত আটাইতকৈ বেছি ছিক্সাৰ মৰাৰ ক্ৰিছ গেইলৰ অভিলেখো কালি সূৰ্যবংশীয়ে ভংগ কৰাৰ লগতে খেলখনৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটাও লাভ কৰে। এতিয়া প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটান্ছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। সামৰাৰ পূৰ্বে এতিয়া প্ৰধানমন্ত্ৰীকেইটা পুনৰ এবাৰ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত ছিকিম আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ পুলিচ কালাৰ প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি নতুন দিল্লীত অনুষ্ঠিত 51 সংখ্যক প্ৰগতি বৈঠকত অধ্যক্ষতা কৰে। 16 সংবিধান সভাৰ প্ৰথমখন অধিৱেশনৰ কালি অন্তিম দিনা বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন ধনী গোটত গৃহীত হয়। সমগ্ৰ দেশৰ ইছলাম ধৰ্মাৱলম্বী লোকসকলে আজি ঈদ উজ জোহা পালন কৰিছে আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কালি অনুষ্ঠিত এলিমিনেটৰ খেলখনত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি মানি পৰৱৰ্তী বাতৰি পুৱা 7:55 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে শশাংকদীপ হালৈয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

0: এৰিষ্টটলে কৈছিল, শিক্ষাই হৈছে মূল উপায় যি মানৱ জীৱনলৈ সুখ শান্তিৰ নিজৰা বোৱাই আনিব পাৰে। আজি হৈছে মহিলাৰ স্বাস্থ্যৰ বাবে আন্তৰ্জাতিক কৰ্ম দিৱস। প্ৰতি বছৰে 28 মে তাৰিখে বিশ্বজুৰি মহিলাৰ স্বাস্থ্যৰ বাবে আন্তৰ্জাতিক কৰ্ম দিৱস অৰ্থাৎ ইণ্টাৰনেশ্যনেল ডে অৱ একচন ফৰ উমেন্স হেল্থ পালন কৰি অহা হৈছে। 1988 চনত কোষ্টাৰিকাত অনুষ্ঠিত মহিলাৰ গোলকীয় প্ৰজনন অধিকাৰ নেটৱৰ্কৰ সদস্যসকলৰ এক সভাত পোনপ্ৰথমে এই দিৱসৰ প্ৰস্তাৱ কৰা হৈছিল। মহিলাৰ ঋতুচক্ৰ সাধাৰণতে 28 দিন হোৱাৰ বাবে আৰু ঋতুস্ৰাৱৰ দিন 5 দিন ধৰা বাবে মে মাহৰ 28 তাৰিখটো প্ৰতীকী হিচাপে বাছনি কৰা হৈছিল। প্ৰসূতিৰ মৃত্যুৰ হাৰ হ্ৰাস কৰা, সুৰক্ষিত প্ৰজনন স্বাস্থ্যৰ সুবিধা প্ৰদান, মহিলাৰ স্বাস্থ্যজনিত অধিকাৰসমূহ সুনিশ্চিত কৰা আৰু মহিলাৰ যৌন আৰু প্ৰজনন স্বাস্থ্য তথা অধিকাৰৰ বিষয়ে সজাগতা সৃষ্টি কৰাই হৈছে এই দিনটোৰ মূল উদ্দেশ্য। প্ৰিয় শ্ৰোতা, প্ৰতি বছৰে 28 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস পালন কৰি অহা হৈছে। এই দিৱসৰ তাৎপৰ্য সম্পৰ্কে আজি আমাক কৈছে স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ শকুন্তলা মহন্তই।
1: প্ৰত্যেক বছৰে 28 মে তাৰিখে সমগ্ৰ বিশ্বতে বিশ্ব ঋতুস্ৰাৱ স্বচ্ছতা দিৱস অৰ্থাৎ ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে পালন কৰা হয়। এই বছৰৰ এই ডেটোৰ থিমটো হৈছে টুগেডাৰ ফৰ এ পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড। এই পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড বুলিলে আমি কি বুজো? এই পৃথিৱীখন এনে এখন পৃথিৱী হ'ব য'ত সৰুকালৰ পৰা সকলো শিশুকে, ল'ৰা হওক বা ছোৱালীয়ে হওক, ঋতুস্ৰাৱ বা মেনষ্ট্ৰুৱেশ্যনৰ বিষয়ে থকা যিবোৰ ভুল ধাৰণা সমাজত প্ৰচলিত হৈ আছে সেইবোৰ সেই প্ৰপাৰ শিক্ষাৰ দ্বাৰা তেওঁলোকৰ মূৰৰ পৰা আঁতৰাই দিব পাৰি। আৰু মেনষ্ট্ৰুৱেশ্যন যে কেৱল এটা নেচাৰেল প্ৰচেছ, যেনে আমি উশাহ লোৱা হওক, খাদ্য হজম হোৱা হওক, সেই তেনেকুৱা কেৱল এটা নেচাৰেল প্ৰচেছ সেই বুলি তেওঁলোকে বুজি পায়। দ্বিতীয় কথাটো হ'ল যে এই পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ডখনত সকলো মহিলা, ধনী হওক বা দুখীয়া হওক, এই পিৰিয়ডৰ কাৰণে সময়ত যিবোৰ ব্যৱহাৰ কৰা চেনিটেৰী নেপকিন হওক, টেম্পন হওক, মেনষ্ট্ৰুৱেল কাপ ইত্যাদি প্ৰডাক্টছবিলাক কম দামত কিন্তু ভাল কোৱালিটিৰ সুলভ মূল্যত পাব পাৰে। আৰু তৃতীয়টো হৈছে এই সকলো ঋতুমতী মহিলাই যাতে এটা ভাল, চাফ চিকুণ, চেফ টয়লেটৰ ফেচিলিটি লাভ কৰিব পাৰে, সেইটো আমি তেওঁলোকক বাবে ব্যৱস্থা কৰি দিব পাৰিব লাগিব।
0: সেয়া আছিল স্ত্ৰীৰোগ বিশেষজ্ঞ ডাক্তৰ শকুন্তলা মহন্ত। এগৰাকী ভাৰতীয় কবি আৰু সমালোচক কে সচ্চিদানন্দৰ আজি উপজা দিন। আধুনিক মালায়ালম কবিতাৰ অগ্ৰদূত ৰূপে খ্যাত কয়াম্পৰম্বাত সচ্চিদানন্দৰ জন্ম হৈছিল 1946 চনৰ 28 মেত কেৰালাৰ ত্ৰিশূৰ জিলাৰ পুল্লুত। তেখেত এগৰাকী ভাৰতীয় কবি, নাট্যকাৰ, স্তম্ভলেখক আৰু অনুবাদক আছিল যিয়ে মালায়ালম আৰু ইংৰাজী ভাষাত সাহিত্যৰাজি ৰচনা কৰিছিল। তেখেতে স্কুলীয়া শিক্ষা গাঁৱতে শেষ কৰি ইৰিনজালাকুদাৰ খ্ৰাইষ্ট কলেজত জীৱবিজ্ঞান পঢ়ে আৰু পিছলৈ আৰ্ণাকুলম

0: কলকাতাৰ মহাৰাজা কলেজৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। পোষ্ট ষ্টকচাৰেলিষ্ট পয়েটিক্স বিষয়ত কালিকোট বিশ্ববিদ্যালয়ৰ পৰা তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল। 1968 চনত KKTM চৰকাৰী কলেজত ইংৰাজী বিষয়ৰ প্ৰবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মিলিছিল আৰু 1970 চনত খ্ৰাইষ্ট কলেজত ইংৰাজী বিষয়ৰ অধ্যাপক ৰূপে যোগদান কৰিছিল। চাকৰিৰ পৰা স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰি 1982 চনত তেখেতে দিল্লীৰ ইণ্ডিয়ান নেচনেল একাডেমীৰ জাৰ্নেল ইণ্ডিয়ান লিটাৰেচাৰৰ সম্পাদকৰ পদ গ্ৰহণ কৰিছিল। 1996 চনত তেখেতে একাডেমীৰ সম্পাদক মুখ্য কাৰ্যবাহী বিষয়াৰূপে মনোনয়ন লাভ কৰে আৰু সেই পদৰ পৰাই 2006 চনত অৱসৰ গ্ৰহণ কৰে। ইয়াৰ উপৰিও তেখেতে ভাৰত চৰকাৰৰ উচ্চ শিক্ষা বিভাগ আৰু ৰাষ্ট্ৰীয় অনুবাদ মিছনৰ পৰামৰ্শদাতাৰূপেও কাম কৰিছিল। তেখেতে ইগন'ৰ অধীনৰ স্কুল অৱ ট্ৰেন্সলেশ্যন ষ্টাডিজ আৰু ট্ৰেইনিঙৰ সঞ্চালক আছিল। কে সচ্চিদানন্দ চিমলাৰ ইনষ্টিটিউট অৱ এডভান্স ষ্টাডিজৰ জাতীয় সহযোগী। 1970 চনত কুৰুক্ষেত্ৰম নামৰ ৰচনা সংকলন আৰু 1971 চনত অং চুচুৰয়ান নামৰ কাব্য সংকলনটিৰে সচ্চিদানন্দৰ সাহিত্যিক জীৱন আৰম্ভ হৈছিল। 18টা ভাষাত প্ৰায় 32খন কিতাপ থকা ভাৰতৰ আটাইতকৈ বেছি সংকলিত আৰু অনুবাদিত আধুনিক কবিসকলৰ ভিতৰত সচ্চিদানন্দও এজন। তেওঁৰ কবিতা আৰু সমালোচনাৰ কেইবাখনো কিতাপ বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত হৈছে। তেখেতে জ্বালা, উত্তৰম, পচকুত্তিৰা আদি কেইবাখনো আলোচনী সম্পাদনা কৰাৰ উপৰিও দ্য কথা লাইব্ৰেৰী অৱ ইণ্ডিয়ান লিটাৰেচাৰ আৰু দক্ষিণ এছীয় সাহিত্য পত্ৰিকা দ্য লাইব্ৰেৰী অৱ ছাউথ এছিয়ান লিটাৰেচাৰ সম্পাদনা কৰিছিল। গুফ্তগু আৰু ওৱান অভাৰ দ্য এইট নামৰ দুখন অনলাইন পত্ৰিকাৰো তেখেত সহকাৰী সম্পাদক আছিল। কে সচ্চিদানন্দনে সাহিত্যৰ বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে 1984, 1989, 1999 আৰু 2000 চনত কেৰালা সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 2010 চনত তেওঁ কেৰালা সাহিত্য একাডেমী ফেলোশ্বিপ আৰু 2012 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ ভাৰতীয় ভাষা পৰিষদ বঁটা, বাপুৰেড্ডী ৰাষ্ট্ৰীয় বঁটা, সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনজোৰা অৱদানৰ বাবে প্ৰায় 51টি বঁটা লাভ কৰিছিল। সচ্চিদানন্দনে দিল্লীৰ হিন্দী সাহিত্য সন্মিলনৰ সাহিত্যশ্ৰী সন্মান, ভাৰত চৰকাৰৰ সাংস্কৃতিক বিভাগৰ ছিনিয়ৰ ফেলোশ্বিপ, মধ্যপ্ৰদেশ চৰকাৰৰ শ্ৰীকান্ত বাৰ্মা ফেলোশ্বিপ আৰু কে কে বিৰলা তুলনাত্মক সাহিত্য ফেলোশ্বিপো লাভ কৰিছিল। 2005 চনত পোলেণ্ড চৰকাৰে তেখেতক ভাৰত পোলেণ্ড মৈত্ৰী পদক প্ৰদান কৰিছিল।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: প্ৰিয় শ্ৰোতা, ভাৰতৰ প্ৰথম লোকপাল পিনাকী চন্দ্ৰ ঘোষৰ আজি উপজা দিন। তেখেতৰ জন্ম হৈছিল 1952 চনৰ 28 মে তাৰিখে কলকাতাত। তেখেতৰ পিতৃ ন্যায়াধীশ শম্ভু চন্দ্ৰ ঘোষ কলিকতা উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ আছিল। পিনাকী চন্দ্ৰ ঘোষে কলিকতাৰ ছেইণ্ট জেভিয়াৰ্ছ কলেজৰ পৰা বিকম ডিগ্ৰী আৰু কলিকতা বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটি কলেজ অৱ লৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল। তেখেতে প্ৰথমে কলিকতা উচ্চ ন্যায়ালয়ত ন্যায়াধীশ হিচাপে কৰ্মৰত আছিল। তাৰ পিছত তেখেতে অন্ধ্ৰপ্ৰদেশ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হৈছিল। 2019 চনৰ 17 মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, লোকসভাৰ অধ্যক্ষ সুমিত্ৰা মহাজন আৰু জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহতগীৰ দ্বাৰা গঠিত বাছনি সমিতিয়ে তেখেতক ভাৰতৰ প্ৰথম লোকপাল হিচাপে নিৰ্বাচন কৰে। 2019 চনৰ 19 মাৰ্চ তাৰিখে ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে ন্যায়াধীশ পিনাকী চন্দ্ৰ ঘোষক ভাৰতৰ প্ৰথম লোকপাল হিচাপে নিযুক্ত কৰে। অসমৰ এগৰাকী ৰাজনৈতিক নেতা, অধ্যাপক আৰু লেখক চৰণ নাৰ্জাৰীৰ আজি উপজা দিন। 1933 চনৰ 28 মে তাৰিখে গোৱালপাৰা জিলাৰ হাতীমাথা গাঁৱত তেখেতৰ জন্ম হৈছিল। প্ৰাথমিক বিদ্যালয়ত শিক্ষা আৰম্ভ কৰি তেখেতে পাছত কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।

0: পিছলৈ তেখেতে কটন কলেজৰ পৰা ৰাজনীতি বিজ্ঞানত সন্মানসহ স্নাতক আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ তথা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেখেতে কোকৰাঝাৰ মহাবিদ্যালয়ত ৰাজনীতি বিজ্ঞানৰ শিক্ষক ৰূপে কৰ্মজীৱনৰ আৰম্ভণি কৰে আৰু সামাজিক জীৱনৰ সৈতে জড়িত হৈ ৰাজনীতিৰ জগতত প্ৰৱেশ কৰে। ৰাজনীতিক তথা এগৰাকী শিক্ষাবিদ হোৱাৰ উপৰিও তেখেত এগৰাকী সচেতন লেখক হিচাপেও পৰিচিত আছিল। তেখেতে দ্য বড়ো আৰু আলাৰী নামৰ আলোচনীৰ সম্পাদক আছিল। তেখেতে বড়ো মাধ্যমৰ পাঠ্যপুথিৰ বাবে গদ্য আৰু কবিতাও ৰচনা কৰিছিল। প্ৰিয় শ্ৰোতা, অসমীয়া অভিনেতা অৰুণ নাথৰ আজি উপজাদিন। অসমৰ চলচ্চিত্ৰ জগতৰ এগৰাকী বলিষ্ঠ অভিনেতাৰূপে পৰিচিত অৰুণ নাথৰ 1952 চনৰ 28 মে'ত তেজপুৰত জন্ম হৈছিল। মঞ্চৰ অভিনয়ৰ লগত জড়িত অৰুণ নাথে বহাগৰ দুপৰীয়া ছবিখনৰ যোগেদি অসমীয়া চলচ্চিত্ৰ জগতত ভুমুকি মাৰিছিল। তেখেতে কোলাহল, সাৰথি, অথেলো, অগ্নিস্নান আদি 50খনৰো অধিক অসমীয়া ছবিত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেখেতে বহুকেইখন টেলিফিল্ম, দূৰদৰ্শনৰ ধাৰাবাহিক তথা ভ্ৰাম্যমান থিয়েটাৰতো অভিনয় কৰিছিল। অভিনয় জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেখেতক কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা বঁটাৰে সন্মানিত কৰা হৈছিল। অভিনয় জগতত সম্পূৰ্ণ সুকীয়া আসন লাভ কৰা এইগৰাকী স্বনামধন্য শিল্পীয়ে অংকন কৰা কেইবাখনো মননশীল চিত্ৰশিল্পই ৰাইজৰ পৰা যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে সামাজিক মাধ্যমতো বহুলভাৱে সমাদৃত হৈছিল। তেওঁ বহুকেইখন গ্ৰন্থৰো বেতুপাত অংকন কৰিছিল। তেখেতে 80 আৰু 90 দশকত জনপ্ৰিয় মাহেকীয়া আলোচনী বিস্ময় আৰু কালপুৰুষৰ বহুকেইটা সংখ্যাৰ বেতুপাতো অংকন কৰিছিল। ইতিহাসৰ পাতলুটিয়ালে আমি পাওঁ 1996 চনৰ আজিৰ তাৰিখত এইচ ডি দেৱগৌড়া ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 2023 চনৰ আজিৰ তাৰিখত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। ভাৰতৰ জনপ্ৰিয় অভিনেতা, প্ৰযোজক, পৰিচালক আৰু অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন টি ৰামাৰাওৰ 1923 চনৰ আজিৰ তাৰিখত মৃত্যু হয়। আমেৰিকান জ্যোতিৰ্বিজ্ঞানী ফ্ৰাংক ড্ৰেকৰ জন্ম হয় 1930 চনৰ আজিৰ তাৰিখত। অষ্ট্ৰিয়াৰ মনোবিজ্ঞানী আলফ্ৰেড এডলাৰৰ মৃত্যু হয় 1937 চনৰ আজিৰ তাৰিখত। ইংৰাজী ভাষাৰ অভিধান ৰচয়িতা নোৱা ৱেষ্টাৰৰ মৃত্যু হয় 1943 চনৰ আজিৰ তাৰিখত। লেফটেনেণ্ট জেনেৰেল অজয় সিঙক অসমৰ ৰাজ্যপাল ৰূপে নিযুক্তি প্ৰদান কৰে 2003 চনৰ আজিৰ তাৰিখত।
1: বিশেষ লোক আদালত সমাধান সমাৰোহ মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
2: Frequent headaches, allergies, joint pain, recurrent cold? Looking for a natural way to restore your health? Discover the benefits of homeopathy at Regional Research Institute for Homeopathy, Guwahati. With personalized treatment, gentle medicines and a holistic approach, we care for acute and chronic conditions for all age groups. For affordable healthcare solutions without side effects, visit RRIH Bhetapara, Guwahati.
0: প্ৰিয় শ্ৰোতা, এতিয়া আহিছোঁ আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ প্ৰথম পৃষ্ঠাৰ ঘাই ঘাই বাতৰিসমূহৰ মাজলৈ। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি অসম বিধানসভাত বহু প্ৰতীক্ষিত সম নাগৰিক সংহিতা, চমুকৈ UCC বিধেয়ক গৃহীত। উত্তৰাখণ্ড গুজৰাটৰ পিছত UCC গৃহীত তৃতীয়খন ৰাজ্য হ'ল অসম। আজি ৰাজ্যজুৰি পালন কৰা হ'ব ঈদুজ জোহা। 3 জুনৰ পিছতহে হ'ব অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। উচ্চতৰ মাধ্যমিক পৰীক্ষাত বাহাল থাকিব নম্বৰ প্ৰদান প্ৰক্ৰিয়া। গ্ৰেডিং প্ৰৱৰ্তন নকৰে শিক্ষা পৰিষদে। কটন বিশ্ববিদ্যালয়ৰ 126 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন। সামাজিক মাধ্যম যোগে পুৰণি দিন সুঁৱৰি নষ্টালজিক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা।
3: যুদ্ধ পরিস্থিতির ফলত খাৰুৱা তেলৰ দাম বৃদ্ধিৰ বাবে গভীৰ সংকটৰ দিশে

দেশৰ অৰ্থনীতি ডলাৰেই নহয় ইউৱানৰ তুলনাত টকাৰ মূল্য যথেষ্ট হ্ৰাস। যুদ্ধ অৱসানৰ বাবে খচৰা শান্তি চুক্তি প্ৰস্তুত, মুকলি হ'ব হৰমুজ প্ৰণালী। হৰমুজ প্ৰণালীৰে সীমিত পৰিসৰত গেছৰ সৰবৰাহ পুনৰ আৰম্ভ, ভাৰতলৈ অগ্ৰসৰ এডনকৰ LNG টেংকাৰ। এতিয়া আহিছোঁ খেলৰ বাতৰিলৈ। IPLৰ এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে 92 ৰাণত পৰাস্ত কৰে গুজৰাট টাইটানছক। বৈভৱ সূৰ্যবংশীৰ 29টা বলত অনবদ্য 97 ৰাণৰ ইনিংছ। ভাৰতৰ তাৰকা শ্বাটলাৰ HS প্ৰণয় ছিংগাপুৰ অ'পেন ছুপাৰ 750 বেডমিণ্টনত জয়েৰে অভিযান আৰম্ভ কৰিছে। প্ৰিয় শ্ৰোতা, আজি পুৱাৰ বাবে নিৰ্ধাৰিত সময়ো শেষ হ'ল। আপোনালোকৰ আজিৰ দিনটো শুভ আৰু মংগলময় হোৱাৰ কামনাৰে মই শশাংকদীপ ভালৈ ইয়াতে সামৰিছোঁ। নমস্কাৰ।

0: অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন জৱাহৰলাল নেহৰু অধ্যাপিকা প্ৰয়াত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তেখেতৰ সাহিত্যৰাজিৰ এক বিশেষ মৰ্যাদা আছে। তেখেতৰ কবিতাত লোকজীৱন আৰু আধুনিক জীৱন চেতনাৰ অপূৰ্ব সংমিশ্ৰণ ঘটিছে। অসমীয়া গীতৰ ক্ষেত্ৰখনো ডক্টৰ বৰদলৈৰ অৱদানেৰে জীপাল হৈ আছে। তেখেতৰ গীতবোৰে অসমীয়া জাতীয় জীৱনক বিস্তৃতভাৱে স্পৰ্শ কৰিছে। অসমৰ আগশাৰীৰ শিল্পীসকলৰ কণ্ঠত প্ৰাণ পাই উঠা, হৃদয়ৰ অনুভূতিক জোকাৰি যাব পৰা অনেক গীতৰ গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈ। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত আজি আকাশবাণী গুৱাহাটী কেন্দ্ৰই ইতিপূৰ্বে প্ৰচাৰ কৰা জীৱনৰ দিগবাণী অনুষ্ঠানত ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈয়ে নিজৰ কবিতা আৰু গীতসমূহৰ বিষয়ে কি কৈছিল তাৰ কিয়দংশ আপোনালোকক এতিয়া শুনাবলৈ লৈছো। তেখেতৰ সৈতে আলাপ কৰিছে ডক্টৰ পৰাগ কুমাৰ ভট্টাচাৰ্যই।
1: সৰুতেই আৰম্ভ কৰিছিলো মই কবিতাৰে, এইটো এতিয়া কবিতা বুলি মই নিজে ক'বলৈ আনকি মোৰ এটা শাৰীও তাৰ মনত নাই। 8-9 বছৰমান বয়স হৈছে আৰু মোৰ, ঠিক আচল বয়স, সৰুৱে আছিলো। এদিনাখন আবেলি এটা মানে ৰ'দে বৰষুণে জিন মিলাই থকা এটা আবেলি, মই মোৰ পঢ়া কোঠাৰ খিৰিকীখনত ধৰি তাৰ ৰেলিঙত ধৰি তাতে উঠি মই দুলি আছিলো, দুলি আছো তে তাৰ এটা ৰিডিম হৈছেতো চন্দ্ৰ এটা, বোধ কৰোঁ সেই চন্দ্ৰটোৱে কিবা ধৰণে ক্ৰিয়া কৰিলে নেকি মোৰ মনত, মোৰ মনলৈও কিবা কেইটামান চন্দ্ৰবদ্ধ শাৰী আহিলে যিটো একান্তভাৱে অৰিজিনেল। মই লৰালৰিকৈ খিৰিকীখনৰ পৰা নামি মই কাগজ এখনত লিখিলোঁ, লিখি মই দেউতাৰ ওচৰত দৌৰবাৰিলোঁ। দেউতাৰ সেইদিনাখন গাটো বেয়া, দেউতাই এখন ডাঙৰ পালেঙত শুই আছে দেখিছোঁ আবেলি সময়ত, আৰু মাৰ ওচৰত বহি আছে। মই গৈ দেউতাক গৈ দেখুৱালোঁগৈ, এয়া মই কি লিখিছোঁ এনেকৈ দেখুৱালোঁ। দেউতাই পঢ়ি চালে শুই থাকোঁতেই, চাবলৈ ক'লে অ' মোৰ মাজনীয়ে বৰ সুন্দৰ কবিতা লিখিছে, মোৰ মাজনী এদিনাখন সৰোজিনী নাইডু হ'ব। সেই কথাষাৰ মানে সৰোজিনী নাইডুনো ইমান বিশেষকৈ নাজানো, কিন্তু বুজিলোঁ যে খুব ডাঙৰ কোনোবা এগৰাকী আৰু কবি হ'ব। আৰু পাছত দেউতাই কৈছিলে সৰোজিনী নাইডুৰ কবিতা কেনেকুৱা কি কথা,
2: কবিতাৰ ভাৱ আৰু গীতৰ ধ্বনি একেলগে আহিছে আপোনাৰ।
1: হয়তো হয়, মই সেইদিনাখন কিন্তু আচৰিত কথা, মোৰ সেই কি লিখিছিলোঁ এতিয়া কিন্তু মনত নাই, কিন্তু কবিতাই হয়, কবিতাই হয়। আৰু সেই তাৰ পাছৰ পৰা মই অনৰ্গল কবিতা লিখিছোঁ, মানে মোৰ পঢ়া সময়খিনিত মই কিতাপ বা বহি যি লিখিবলৈ দিয়ে বা অংক কৰিবলৈ দিয়ে সেই তাৰ তলত এখন কাগজ সোমাই থওঁ, সেই কাগজখন মানে বহীখন দাঙি দাঙি কাগজখনত কবিতা লিখি থাকোঁ, বা কিতাপখন দাঙি দাঙি কিতাপৰ তলত কবিতা লিখি থাকোঁ, কোনোবা অহা যেন গম পালেই আকৌ লৰালৈকে লুকুৱাই থওঁ। এনেকৈ বহুত দিন জুৰি প্ৰায় ক্লাছ 6-7 মানলৈকে বহুত কবিতা লিখিলোঁ মানে মই।
2: সেইবাৰ নিশ্চয় ছন্দযুক্ত কবিতা আছিল,
1: অচন্দ্ৰবদ্ধ কবিতা আছিলে, কিন্তু সকলো বস্তুৱে আকৰ্ষণ

0: সংৰক্ষণ কৰিছিলে, এই ঘৰৰ আগেদি যোৱা শোভাযাত্ৰা, তাৰপিছতে এইবিলাক যে দেশখন যে মুক্তি সংগ্ৰাম তেতিয়া হৈছিলে তাৰ কথাবোৰ, শ্লোগানবিলাক এইবিলাকে, আকৌ প্ৰকৃতিয়ে, প্ৰকৃতিৰ যে ঋতু সলনি হয়, এই বিহু আহিছে, এনেকুৱাবিলাক কথাই আৰু সৰু বৰ কথাবিলাকে খুব আকৰ্ষণ কৰিছিলে। আৰু চন্দ্ৰত লেখাটো এটা মোৰ কিবা আনন্দ এটা হৈছিলে, এনেকুৱা এটা আনন্দ পাওঁ যে মিলি মিলি যে যায় কথাবোৰ, যে মিলি মিলি যায়, এটা বিশেষ এটা বেলেগ বেলেগ পুলক মানে আৰু বুজাব নোৱাৰি, সেই পুলকটোৰ কাৰণেই চাগে মই খুব লিখিবলৈ তেতিয়া ভাল পাইছিলোঁ।
1: ৰোমান্টিক কবি আকৰ্ষিত কৰিছিল
0: তেতিয়াতো ঘৰত ৰোমান্টিক কিতাপবিলাকেই আছিলে আমাৰ ঘৰত, এতিয়া অসমীয়া সাহিত্যৰ তেতিয়া লক্ষ্মীনাথ বেজবৰুৱাৰ পৰা আৰম্ভ কৰি চন্দ্ৰ কুমাৰ গোৱালা বা নলিনীমলা দেৱী, অম্বিকা গিৰা আছে, এইবিলাকতো ৰোমান্টিক কবিৰে কবিতা আছিলে আমাৰ ঘৰত। আৰু দেউতাই পঢ়া বঙালী কবিতাবিলাকো, দেউতাই খুব বঙালী সাহিত্য পঢ়িছিলে, আমাৰ ঘৰত ডাঙৰ লাইব্ৰেৰীত সেইবোৰ কিতাপ আছিল। আৰু তেতিয়া মই ক্লাছ 8 মানৰ পৰাহে মই ইংৰাজী কবিতা পঢ়িবলৈ আৰম্ভ কৰিছোঁ, আৰু হোম লাইব্ৰেৰী ক্লাবৰ কিতাপবিলাক পঢ়িছোঁ ঘৰত, কিন্তু তাৰ আগতেতো বঙালী অসমীয়া কবিতাবিলাকেই পঢ়িছিলোঁ।
1: আধুনিক কবিতা কেতিয়াবা আৰম্ভ কৰা লিখিব, যিটো ছন্দবিহীন যিটো কবিতা বা যিটো
0: অলপ ছন্দ ভঙা খেলতো আৰম্ভ কৰিছোঁ মই কিজানি মেট্ৰিকুলেশ্যনৰ আগৰ পৰাই, কিন্তু আৰু গান লিখিবলৈ আৰম্ভ কৰিলোঁ ক্লাছ 6ত।
2: গীতিকাৰ নিৰ্মল প্ৰভা বৰদলৈৰ বিষয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাই এনেদৰে অনুভৱ কৰিছিল, মই দেশে দেশে ৰাজ্যই ৰাজ্যই বহুত গীতিকাৰ দেখিলোঁ, কিন্তু তোমাৰ তুলনা কাৰো লগত নহয়, তোমাৰ গীত আৰু ৰাণাৰ সুৰৰ এটা যুগেই সৃষ্টি হৈছিল, মধুৰ যুগ, মোৰ এনেকুৱা লাগে তুমি মোৰেই যেন এক নিৰৱচ্ছিন্ন অগ্ৰগতি, তোমাৰ গীতিময়িতা সুৰময়তাৰ মাজেদিয়েই গম পোৱা যায় যে তোমাৰ প্ৰাণ ৰসেৰে ভৰপূৰ, ঐতিহ্য ৰোমান্টিকতা আধুনিকতা তিনিওটাৰে সমন্বয় তুমি, তুমি অনন্যা।
1: আপোনাৰ গীতখিনিৰ প্ৰসংগত কিছু কথা আমি আলোচনা কৰোঁ, যিখিনি গীত এতিয়ালৈকে আপোনাৰ প্ৰকাশিত হৈছে কিমানমান গীত হ'ল এতিয়ালৈকে?
0: গীতখিনিৰ কথা এতিয়া ক'বলৈকে টান হ'ল, কাৰণ গীতৰ গোটেইখিনি গীত মোৰ হাতত নাই, আৰু মই হ'ল কি মোৰ এটা কথা বৰ বেয়া হ'ল, পাছত এতিয়া অনুভৱ কৰিছোঁ কথাটো যে বৰ বেয়া কাম কৰিলোঁ, গীত যিয়ে বিচাৰে তেওঁকেই দি দিওঁ গীতটো, আৰু মই তাৰ আৰু কোনো কপি মই ৰখা নিয়ম নাছিল, এই য'তে ত'তে লেখোঁ, এই কোনো কেলেণ্ডাৰৰ পাছফালেই লিখিলোঁ, কোনোবাখন কাগজ সৰু কাগজখনৰ পৰা তাতেই লিখিলোঁ, কেতিয়াবা সেয়া জয়ন্ত হাজৰিকাৰ গীতটোতো চিগাৰেট বাকচৰ বুকৰ পিনেই লিখা, এনেকৈ অজস্ৰ মোৰ কাহিনী আছে, আৰু যেতিয়া যিটোৱে কয় তাতে লিখি তেওঁকে দি দিওঁ আৰু বস্তুটো কপি নাৰাখোঁ, কপি কৰিবলৈ মোৰ বৰ এলাহ, এতিয়া সেইকাৰণে গীতবিলাকৰ কথা ক'বলৈ টান, কিন্তু এতিয়া ৰেডিঅ'তে যেতিয়া গীতবোৰ বাজিছিল অজস্ৰ 60-70 চনৰ সময়ত, তেওঁ মুকুল কৰাৰে সেইদিনাখন মোক কৈছিলে, মুকুল বৰুৱা, তেওঁতো অজস্ৰ গীতৰ সুৰ দিছিলে যে তোমাৰ গীত বহুত হ'ল এতিয়া প্ৰায় 1500 ওচৰেই হ'ল গীত, তেখেতে কোৱাটোকে মনত ৰাখি মই মানুহক কওঁ সুধিলে যে মোৰ 1500 হ'ল গীত, কিন্তু 100 আৰু বহুত হৈছিলে, কিন্তু এতিয়া মই কাগজত গোহাৰি দিলোঁ, এপিলটা দিলোঁ চব কাগজতে যে গীতখিনি যাৰ যাহাতত যি আছে মোলৈ পঠিয়াব লাগে, এতিয়া বহুতে পঠিয়াইছে, গাঁৱৰ অচি নজান মানুহে পঠিয়াইছে, মই যে কিমান কৃতজ্ঞ তাৰ কাৰণে তেখেতসকলৰ ওচৰত।
1: আপোনাৰ 3জন গায়কে আপোনাৰ গীতখিনিক জীৱন্ত কৰি তুলিছে বিশেষভাৱে, জয়ন্ত হাজৰিকা, ভূপেন হাজৰিকা আৰু দীপালী বৰঠাকুৰী,
0: আৰু বহুতেই কৰিছে, বহুত ভাল ভাল গান গাইছে
1: গাইছে, কিন্তু বহুত জীৱন্ত গান এই 3জন শিল্পীৰ মুখত তাৰমানে মানুহৰ মুখে মুখে এতিয়াও হেৰি গৈ আছে, তাৰ ভিতৰত জয়ন্ত হাজৰিকাৰ লগত আপোনাৰ গীতৰ এটা সংযোগটোৰ বিষয়ে অকণমান ক'ব দিন, কাৰণ আপোনাৰ গীতত আচল প্ৰাণটো তেখেতে দিয়া বুলি ক'ব পাৰি।
0: আচলতে মানে এই এটা সংযোগ শব্দটো যে শুনিলোঁ এইটো বৰ ডাঙৰ বস্তু, কিন্তু এটা এনেই এনেই মানে গান এটা লিখিলোঁ, কোনোবাই বিচাৰিলে গানটো লিখিলোঁ দি দিলোঁ, কোনোবা এজনীকৈ সুৰ কৰিলে আকৌ কোনোবা এজনে গালেগৈ, তাত কিমান এই সংযোগটো নঘটে, প্ৰাণটো ফুটি উঠিবলৈ নাপায়, এতিয়া কেতিয়াবা এনেকুৱাও হৈছে জয়ন্তে সুৰ এটা লৈ আহিছে মোৰ ওচৰলৈ, যেনিবা সুৰটো মই শুনিলোঁ, কেইবাবাৰো বজাই শুনালে মই শুনিলোঁ, শুনি পেলাই গানটোৱে কি ক'বলৈ বিচাৰিছে, সুৰটোৱে আমি কি ক'বলৈ বিচাৰিছে মই অনুভৱ কৰিলোঁ, জয়ন্তে সেইটো কথা মোক কেতিয়াও নকয় বা নাজানো হয়তো যে এইটো সুৰে এইটো বিচাৰিছে ক'বলৈ তেওঁ নাজানে, সুৰ এটা লৈ আহে, তেতিয়া মই বুজি পাওঁ এই সুৰটোৱে কোমল গীত বিচাৰিছে নে কঠিন বিচাৰিছে নে কঠিন কোমল দুয়োটাই বিচাৰিছে, কোন প্ৰহৰৰ গান হ'ব পাৰে, এইটো মাজনিশাৰ হ'ব পাৰে নে আবেলিৰ হ'ব পাৰে নে ৰাতিপুৱাৰ হ'ব পাৰে, এনেকৈ মই মুহূৰ্ততে সেইবিলাক মানে চিন্তা কৰি লওঁ, লৈ পেলাই তেতিয়া সেই ধৰণেৰে মই গীত লিখোঁ তেওঁৰ কাৰণে, আৰু এইটো কথা সঁচা যে যিজনে গায় গায়ক বা গায়িকা তেওঁ কণ্ঠটো মই আগতে বুজি লওঁ, তেওঁ মানে ৰোমেণ্টিক গান তেওঁৰ কাৰণে ভাল হ'ব নে তেওঁৰ কাৰণে অলপমান মানে ফোক টাইপৰ গান ভাল হ'ব নে তেওঁ ক্লাছিক

0: তেওঁ টাইপৰ ভাল হ'ব, ছেমি ক্লাছিকেল ভাল হ'ব,
1: এইবিলাক
0: কথা মই তেওঁৰ কণ্ঠটো শুনিয়ে ধৰিব পাৰোঁ আৰু সেইমতে মই গান লিখোঁ আৰু গান দিওঁ। জয়ন্তৰ গান তেনেকৈ বহুত গানেই মই তেওঁ কেতিয়াও ফ'ক দিয়া নাই, তেওঁ ফ'কটো ভাল নহ'ব বুলি ৰোমান্টিক গান দিছিলোঁ, কিছুমান ছেমি ক্লাছিকেলো দিছিলোঁ। এই
1: থিয়েটাৰ গান আছে কি আগলি বতাহে কপালে,
0: সেইটো প্ৰথম গান,
1: সেইটো গানৰ এটা কিবা কাহিনী আছে নেকি?
0: সেইটো সেইটো জানে বহুতেই, আগলি বতাহে কপালে কলৰে পাত মন উৰণীয়া হেৰালি বাতৰে। এই গানটো প্ৰথম জয়ন্তৰ লগত মোৰ সেই সংযোগটো ঘটিছিল, এখন বিয়া, ৰোজান বজাৰৰ এখন বিয়া, তাত যিটো ঘৰত মই ভাড়া ঘৰত আছিলোঁ, তালৈ সেইদিনাখন খোবাখুবি ভোজ আছিলে, বহুত মানুহ গোট খাইছিল, হীৰেণ ভট্টাচাৰ্য কবি তেওঁ গৈছে মোৰ আগফালৰ ৰুমটোতে বহিছে, তাৰ জয়ন্ত আহিলে, তেওঁ ক'লে এটা খেলা আৰম্ভ হওক, এনে গান লেখা গান সুৰ দিয়াৰ খেলা ষ্টাৰ্ট বুলি ক'লে, আৰু লিখিবলৈ কিহত লিখিম এতিয়া কাগজটো নাই, সেই চিগাৰেট পেকেটৰ বুকৰ পিনে তেওঁ লিখিবলৈ দিলে, লিখিবলৈ ষ্টাৰ্ট বুলি কোৱাৰ লগে লগে মানে 3 মিনিটৰ গানটো হ'ব লাগিব, সুৰ দিয়া হ'ব লাগিব। তেতিয়া মই কি লিখোঁ, তেওঁ জয়ন্ত সৰু ল'ৰা আৰু তেওঁ মানে কিশোৰ হয়তো পাৰ হৈছে কিশোৰ অৱস্থা এনেকুৱা ধৰণৰ, তেতিয়া সেই খিৰিকীৰে চালো এজোপা কলগছত দেখিলা কলপাত লৰি চৰি আছে, ৰাতি তেতিয়া কিন্তু বিয়া ঘৰ লাইটো জ্বলি আছে, লাইটৰ পোহৰত দেখিছোঁ, তেতিয়া সেই গানটো লিখিলোঁ, আগলি বতাহে কপালে কলৰে পাত মন উৰণীয়া হেৰালে বাটৰে আ, মানে জয়ন্তৰ মনৰ যিটো স্তৰ আৰু তেতিয়া সেই সৰু ল'ৰা, তেতিয়া সেই স্তৰটো যেন তাত ফুটি উঠে আৰু, বুজো কি নুবুজো চিনাকি কুৰিৰে মাত, মেলোকে নেমেলো আকাশে চুবলৈ হাত, এই যিটো অৱস্থা হয় সেই সময়ত সেইটো তাত ফুটি উঠিলে, আৰু সেইটো গানৰ সুৰ তাতে দিয়া হ'ল আৰু জয়ন্ত, আৰু সেইটো গান একেবাৰে হিট ছং হ'ল এইচ এম ভি ৰেকৰ্ডিঙত।

0: তেনেকে তেনেকে তেওঁ গানবিলাক মই কথা লিখি দিওঁ, তেওঁ সুৰ দিয়ে বা তেওঁ সুৰ লৈ আহে, মই কথা দিওঁ, তেনেকে এটা আচৰিত সংযোগ ঘটিছিলে। একো নোকোৱাকৈয়ে হয় সেই সংযোগটো।
1: আৰু দীপালী বৰঠাকুৰৰ লগত,
0: দীপালী বৰঠাকুৰৰ নিতু নিজে সুৰ দিয়া নাই, তেওঁ দাদা ভৱেন বৰঠাকুৰ, তেওঁ বৰ এজন টেলেণ্টেড সুৰকাৰ, তেওঁ সুৰ কৈছে সোণৰ কাৰণে, ভৱেন বৰঠাকুৰে সুৰ কৈছে। সেইটো গানো এটা ইতিহাস আছে, সেইটো গানো আচৰিত কথা। সেইটো গান এদিনাখন আবেলি সময়ত ভৱেন বৰঠাকুৰ আৰু দীপালী বৰঠাকুৰ আমাৰ ঘৰলৈ আহিলে, চান্দমাৰী ঘৰলৈ। তেতিয়া মই বিবাহ কলেজত কাম কৰোঁ, দিনতো কৰোঁ ৰাতিও কৰোঁ, আবেলি কলেজলৈ যাবলৈ ওলাইছোঁ, মই গা ধুম এতিয়া, গা ধুই পেলাই ওলাই মেলি মই যাম কলেজলৈ। তেতিয়া তেওঁলোক আহিলে বোলে কালি ৰাতিপুৱা আমি কলিকতালৈ যাম এছেম্বলিত ৰেকৰ্ডিং কৰিবলৈ, এতিয়া গান এটা লাগে আৰু সুৰ এটা লৈ আহিছে। মই যে এতিয়া সুৰ শুনিবৰো সময় নাই, গান লিখিবৰো সময় নাই, মই ক্লাছলৈ যাবই লাগিব, 5:15 মোৰ ক্লাছ, তাৰ ৰিক্সা আহি পাবহিয়ে, এতিয়া কি কৰা যায়। মই ক'লো তেতিয়া তহঁতে এটা কাম কৰ, মই বাথৰুমত সোমাই গা ধুওঁ আৰু তহঁতে বাথৰুমৰ ওচৰতে থকা ড্ৰেছিং ৰুমটোতে হাৰমনিয়ামটোত সুৰটো বজা, আৰু সুৰটো বজাই থাক আৰু মই তাৰপৰা কথা চাপ্লাই কৰি থাকিম মানে গা ধোৱা ঘৰৰ পৰা। ঠিক তেনেকৈ হ'ব।

মানে সুৰটো বজালে আৰু মই এষাৰ এষাৰকৈ কথা দি থাকিলোঁ, মানে গা ধুই আছোঁ কথাও কৈ আছোঁ, মানে কাষতে থকা আৰু শুনি আছোঁ আৰু। আৰু মোৰ গা ধোৱাও শেষ হ'ল, গানটোও পূৰা হ'ল। তাৰপিছত মই যে ওলাই আহিলোঁ, দেখিছোঁ এটা কতো ইফাল সিফাল কৰিব নালাগে, পূৰাকৈ গানটো হৈ আছে, তেনেকৈ সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই।

0: এটা মই মেছেজ দিছোঁ আৰু সেইটো মই খুব কনচিয়াছলি কৰিছোঁ কিছুমান কাম যে মই ভাবিলোঁ ল'ৰা গান ছোৱালীয়ে গাব নালাগে, ছোৱালী গান ল'ৰাই গাব নালাগে। নাৰী মনস্তত্ব প্ৰকাশ হোৱাকৈ মই বহুত গান লিখিলোঁ আৰু সেইটো গান তাৰ আৰম্ভণি আছিলে। আৰু দীপালী গলাৰ সেই ফোক টাইপটো আছে নহয়, বৰ সুন্দৰকৈ সেই গানটো মানে আজিলৈকে যিটো অত্যন্ত জনপ্ৰিয়।
1: আপুনি এজন অসমৰ সফল গীতিকাৰ আৰু মোৰ ধাৰণাত আপোনাৰ গীতৰ যিটো শব্দ প্ৰয়োগৰ যিটো তাৰ যিটো ৰীতি বা তাৰ যিটো জনজীৱনৰ প্ৰতি তাত যিটো এটা মেছেজ এটা আছে তাত, সেইফালৰ পৰা আপুনি যুৱতী পথৰ সমানে আপোনাৰ যিটো গীতৰ যিটো জনপ্ৰিয়তা ঠিক তেনেকুৱা জনপ্ৰিয়তা আপোনাৰ গীতে অৰ্জন কৰিছে। কাৰণ আপোনাৰ গীত এতিয়া সকলোৰে মুখে মুখে, তেওঁলোকে তাক
0: এইটো ভগৱানৰ কৃপা আৰু আৰু ৰাইজৰ প্ৰতিও মই একেবাৰে মূৰ দোৱাই আছোঁ যে তেওঁলোকে ইমান ভাল পায়। মই এবাৰ এটা বৰ আচৰিত লাগে ভাবিলে এটা যে গীত শিতা বনাবা কিমান চাবা, এই এবাৰ মাজুলীলৈ গৈছিলোঁ, এই বহুত বছৰ আগৰ কথা, প্ৰায় 20-25 বছৰ। তাত এগৰাকী একেবাৰে 80তকৈ ওপৰ বয়সৰ বুঢ়ী মানুহ, তেখেতে খব জপকৈ উঠি আছে, গধূলি তেওঁলোকৰ ঘৰলৈ গৈছিলোঁ, আহি পেলাই মোক চাবলৈ আহিছে, খিতা বনমাহ কোনজনী ছোৱালীয়ে গাইছিলে চাওঁ চাওঁ। মই কৈছোঁ মই গোৱা নাই, মই লিখিছোঁ, কেলেই নহয় তুমি গাইছা, তেওঁ নুশুনে আৰু কোনো পথ, দেই বৰ ইণ্টাৰেষ্টিং গাইছে ডক্টৰ বীৰেণ দত্তই, আৰু তেখেতে ভাবিছে মই গাইছোঁ। আৰু যি নহয় তেতিয়া বুঢ়া মানুহলৈকে বৰকৈ নাজানে কি লেখা কোনে লেখা এইবোৰ নাজানে, গান এটা হৈছে আৰু। তাৰপিছতে ইমান ভাল পায়, ইমান ভাল পায়, কান্দিছে গানটো

জীবন জীবন বড় অনুপম মরণ বিজয়ী সাধনা জীবন বিচাৰি যাওঁ আগবাঢ়ি পোহৰক কৰি অৰ্চনা নিৰ্মল প্ৰভা বৰদলৈৰ কলমেৰে নিগৰি অহা এই কথাখিনিৰে অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটি আজিলৈ ইমানতে সামৰিলোঁ।

0: অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি শুনিলে।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: আমাৰ ডেজাৰ্ট আহি গ'ল, পিছে আমাৰ চেম্পিয়ন অহাই নাই এতিয়ালৈ।
5: বিল ভৰাৰ আগতেতো আহিব নহয়।
6: ঐ ছোৱালীহঁত, কি কৰি আছ?
7: বিললৈ ৰৈ আছো।
6: তোমাৰ কাৰ্ডখন দিয়া না, পিন দিয়া।
8: RBI কয় যে আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড কাকোৱে নিদিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয়, জানি লওক, সতৰ্ক হওক।
9: যিটো পাৰ্টি লাগিব, প্ৰথমে চেম্পিয়নৰ লগত চেলফি ল'ম। আইডিয়া, ইয়াতেই পাৰ্টি কৰিম। পিজ্জা পাৰ্টি, ইয়ে। তোমাৰ কাৰ্ড আৰু পিন দিয়া। মোৰ কাৰ্ডৰ ডিটেইলছ মই মোৰ নিজেই দি দিম।
8: RBI কয় আপোনাৰ পিন, OTP, CVV বা ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
9: বাই গাৰ্লছ, কোন ফালে গৈছা? শুনা নাই? নো শ্বেয়াৰিং।
8: RBI কয়, জানি লওক, সতৰ্ক হওক।
10: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
11: চিন্তা কিয় কৰিম? মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
10: কোন ঠাই?
11: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
10: তাত হেৰো কি কি সুবিধা পোৱা যায়?
11: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
12: তেন্তে মই এবাৰ যাব লাগিব।
11: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি দিনৰ 12:30 বজাত আইডিৰ বুলনি অনুষ্ঠানত শুনিবলৈ পাব গুৰেশ্বৰ তামোলপুৰৰ ৰামচা গাঁৱত বাণীবদ্ধ কৰা এটি বিচিত্ৰানুষ্ঠান।

0: মহাদীৰ মহাবাহু। খন্তেক পাছতে আঞ্চলিক বাতৰি, 8 বজাত সমাচাৰ প্ৰভাত আৰু 8:15 মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়ৰ বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ উল আধা বা ঈদ উল জোহা বুলিও কোৱা হয়। সমাজত ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ চালমাৰা মানকাছ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে। ঈদৰ সময়ত কোনো ঠাইতে যাতে অপ্ৰীতিকৰ পৰিৱেশৰ সৃষ্টি নহয় তাৰ বাবে জিলা প্ৰশাসনে ঈদ উদযাপন সমিতি আৰু আৰক্ষীৰ সৈতে এখন বৈঠকত মিলিত হয়। বিভিন্ন ঠাইৰ পৰা আহি কৰ্মসংস্থাপনৰ বাবে মহানগৰীত বসবাস কৰা বহুসংখ্যক লোকে ঈদ উপলক্ষে নিজ নিজ গৃহ চহৰলৈ যাত্ৰা কৰাৰ পৰিপ্ৰেক্ষিতত মহানগৰীৰ জালুকবাৰী, আদাবাৰী, ISBTকে ধৰি বিভিন্ন স্থানত কালি যথেষ্ট ভিৰ পৰিলক্ষিত হয়। শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহতো পুৱাৰ ভাগতে আজি সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাইও ঈদ উপলক্ষে ৰাজ্যবাসীলৈ, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উজ জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰীআচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি অধিক সুদৃঢ় কৰিব বুলি আশা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ৰাজ্যত বহু বিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাৎ কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধ্বনিভোটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়ক বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্কত থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে।
2: আমাৰ এই গোটেই বিলখনৰ ফাউণ্ডেশ্যনটোৱে হৈছে আৰ্টিকল 44 অফ দ্য কনষ্টিটিউচন অফ ইণ্ডিয়া। এই ইউনিফৰ্ম চিভিল কোডখনে বিবাহ আৰু বিবাহ বিচ্ছেদ এই দিশটোক নিয়ন্ত্ৰণ কৰিব। এই কমন চিভিল কোডখনে আমাৰ উত্তৰাধিকাৰী সূত্ৰে সম্পত্তি লাভ কৰাৰ যিটো আইনী পৰম্পৰা তাক ৰেগুলেট কৰিব। লিভ ইন ৰিলেশ্যনশ্বিপক ইয়াত আমি ৰেগুলেশ্যন কৰাৰ বাবে চেষ্টা কৰিম, চ' ডেট সকলোৱে সমান অধিকাৰ পায়। আৰু বিবাহ আৰু বিবাহ বিচ্ছেদ উত্তৰাধিকাৰী লিভ ইন ৰিলেশ্যনশ্বিপৰ লগত জড়িত এই গোটেইবিলাক দিশ এই সমান নাগৰিক সংহিতাত আমি সন্নিৱিষ্ট কৰি লৈছো।
1: ওদালগুৰি জিলা আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলে আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ৰৌতা থানা আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। আমাৰ এতিয়াৰ বাতৰি দিবানী, পৰৱৰ্তী বাতৰি পোৱা

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহ'ব কিয়, হোমিঅ'ৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হ'ল হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি।
4: মানে
5: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
4: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাইছো অসীম হাজৰিকাৰ কণ্ঠৰেটি গীত। গীতৰ কথা হেমেন হাজৰিকাৰ।

আজি সন্ধিয়া 7:20 পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ হাত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি এয়াৰ গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য, উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ, ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। নমস্কাৰ, বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যত বহুবিবাহ নিষিদ্ধ, লিভ ইন সম্পৰ্কৰ পঞ্জীয়ন বাধ্যতামূলক আৰু কন্যা সন্তানকো সম্পত্তিৰ উত্তৰাধিকাৰ প্ৰদানৰ লগতে মহিলাৰ সুৰক্ষা আৰু সম অধিকাৰ নিশ্চিত কৰি কালি বিধানসভাত বহুচৰ্চিত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়কখন গৃহীত হয়। বিৰোধীয়ে বিধানসভাৰ বাছনি সমিতিলৈ প্ৰেৰণৰ বাবে জনোৱা দাবীক নস্যাৎ কৰি শাসকীয় পক্ষৰ উত্তাল শ্লোগানৰ মাজতে ধন্নীফুটত বিধেয়কখন গ্ৰহণ কৰা হয়। ইয়াৰ লগে লগে উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত অসম উমৈহতীয়া দেৱানী বিধি গ্ৰহণ কৰা দেশৰ তৃতীয়খন ৰাজ্যৰূপে পৰিগণিত হয়। এই বিধেয়কখন বলবৎ হলে বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাৰ লগতে বিবাহ বিচ্ছেদ আৰু লিভ ইন সম্পৰ্ক থকাসকলৰ পঞ্জীয়ন বাধ্যতামূলক হ'ব। উমৈহতীয়া দেৱানী বিধিৰ অধীনত সকলো বিবাহ আৰু লিভ ইন সম্পৰ্ক ক্ৰমে 60 আৰু 30 দিনৰ ভিতৰত পঞ্জীয়ন কৰিব লাগিব। বিবাহ আৰু বিবাহ বিচ্ছেদ নিৰ্দিষ্ট সময়ৰ ভিতৰত পঞ্জীয়ন নহলে শাস্তিমূলক ব্যৱস্থাৰ সন্মুখীন হ'ব। লিভ ইন সম্পৰ্ক 30 দিনৰ ভিতৰত পঞ্জীয়ন নকৰিলে 3 মাহ পৰ্যন্ত কাৰাদণ্ড আৰু 10,000 টকা পৰ্যন্ত জৰিমনা বা দুয়োটাই শাস্তি হ'ব পাৰে। বিধেয়কখন লৈ কালি সদনত হোৱা দীঘলীয়া আলোচনাৰ উত্তৰ দি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে উমৈহতীয়া দেৱানী বিধি বিজেপি RSSৰ মতাদৰ্শ নহয়, বৰং ভাৰতীয় সংবিধান আৰু সংবিধান সভাত আলোচনা এই বিধিৰ মূল ভিত্তি আছিল। এই উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যত লিংগ ক্ষমতা স্থাপন কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে এই বিধি 18 বছৰ নৌহতে পিতৃ মাতৃয়ে বিধা দিয়া যুৱতী, কম বয়সত 3-4টা সন্তানৰ বোজা লোৱা যুৱতী, 3 তালাকে জীৱনলৈ অন্ধকাৰ নমোৱা মাতৃ, লিভ ইন সম্পৰ্কত প্ৰৱঞ্চনাৰ সন্মুখীন হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি। তেওঁ কয় যে বহু দশক ধৰি উমৈহতীয়া দেৱানী বিধি কেৱল ৰাজনৈতিক বিতৰ্কৰ বিষয় হৈ আছিল, কিন্তু অসমে সেই চিন্তাধাৰাক বাস্তৱ ৰূপ দিলে। উমৈহতীয়া দেৱানী বিধি সংবিধানৰ 44 অনুচ্ছেদে দেখুওৱা সমতা আৰু ন্যায়ভিত্তিক নাগৰিক ব্যৱস্থাৰ সপোন বাস্তৱায়িত কৰাৰ ঐতিহাসিক পদক্ষেপ বুলি ডঃ শৰ্মাই অভিহিত কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই আইন কোনো ধৰ্মৰ বিৰুদ্ধে নহয় বা কোনো সম্প্ৰদায়ৰ অধিকাৰ হননৰ প্ৰয়াসো নহয়, বৰং এই আইনে বিবাহ, বিবাহ বিচ্ছেদ, উত্তৰাধিকাৰ, ভৰণ পোষণ আদি চিন্তনীয় বিষয়ত সকলো নাগৰিকে যাতে আইনৰ দৃষ্টিত সমমৰ্যাদা লাভ কৰে সেয়া সুনিশ্চিত কৰিব। তেওঁ কয় যে ৰাজ্যৰ খিলঞ্জীয়া জনজাতি সমাজসমূহৰ পৰম্পৰা, সামাজিক গাঁথনি আৰু স্বনিয়ন্ত্ৰিত সাংস্কৃতিক ব্যৱস্থাৰ প্ৰতি সন্মান জনাই সংবিধানৰ 342 নম্বৰ অনুচ্ছেদ অন্তৰ্ভুক্ত জনজাতিসমূহক এই আইনৰ আওতাৰ বাহিৰত ৰখা হৈছে।
2: ইয়াতে 4টা খণ্ড আছে, 14টা চেপ্টাৰ আছে, 398টা ছেকশ্যন আছে আৰু 7খন ছিডিউল আছে। প্ৰথম খণ্ডত বিবাহৰ চৰ্ত যে দৰাৰ বয়স 21, কইনাৰ বয়স 18। ধাৰা 4.2, 4.3 য'ত এক পত্নীত্ব আৰু এক প্ৰতিব্ৰততা বোধ হয় কোনো জীৱিত সংগী এগৰাকী বিবাহিত পুৰুষে বিয়া কৰোৱাটো বাদ দিয়ক লিভ ইন ৰিলেশ্যনশ্বিপতো থাকিব নোৱাৰিব তেওঁৰ পত্নী জীয়াই থকা অৱস্থাত। আমি আনিছো বাধ্যতামূলক পঞ্জীয়ন, প্ৰতিখন বিবাহ আৰু লিভ ইন ৰিলেশ্যনশ্বিপক আইনৰ স্বীকৃতি দিবলৈ ইয়াত ব্যৱস্থা কৰা হৈছে। মৃতকৰ সম্পত্তি পতি পত্নী সন্তান আৰু জীৱিত পিতৃ মাতৃৰ মাজত ন্যায়সংগতভাৱে বিতৰণ কৰাৰ ব্যৱস্থা কৰা হৈছে।
1: মুখ্যমন্ত্ৰীৰ ভাষণৰ পাছতে অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীতকৰণৰ প্ৰস্তাৱ সদনত উত্থাপন কৰিবলৈ অনুমতি প্ৰদান কৰে। সেই সময়তে কংগ্ৰেছৰ বিধায়ক নুৰুল হুদাই বিধেয়কখন গৃহীত কৰাৰ পৰিৱৰ্তে অধিক আলোচনাৰ বাবে সদনত বাছনি কমিটিলৈ প্ৰেৰণ কৰিবলৈ দাবী উত্থাপন কৰে। বিধায়ক জাকিৰ হুছেইন ছিকদাৰেও হকক সমৰ্থন কৰে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ এই দাবী অগ্ৰাহ্য কৰি বিধেয়কখন গৃহীত কৰাৰ পোষকতা কৰে। ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে বিধেয়কখন সন্দৰ্ভত দফাই দফাই আলোচনাৰ দাবী জনায়। কংগ্ৰেছসহ সকলো বিৰোধী পক্ষৰ সকলো সদস্যই বাছনি কমিটিলৈ প্ৰেৰণ অথবা দফাই দফাই আলোচনাৰ দাবীৰে শ্লোগান দি অধ্যক্ষৰ সন্মুখলৈ উঠি যায়, ফলত সদনত উত্তাল পৰিস্থিতিৰ সৃষ্টি হয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে অধ্যক্ষই মুখ্যমন্ত্ৰীক বিধেয়কখন গৃহীত কৰাৰ প্ৰস্তাৱ উত্থাপন কৰাৰ অনুমতি দিয়ে। এই প্ৰস্তাৱ ধন্নীফুটত গৃহীত হয়। উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই উত্তৰ লখিমপুৰ বিশ্ববিদ্যালয় সংশোধনী বিধেয়ক 2026 সদনৰ বিবেচনাৰ বাবে উত্থাপন কৰে। তাৰ পাছতে বিগত সময়ছোৱাত মৃত্যুবৰণ কৰা ৰাজ্যৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তিৰ প্ৰতি সদনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। পাছত অধ্যক্ষ দাসে সদস্যসকলক ধন্যবাদ জনাই চমু ভাষণ দিয়ে আৰু সদনৰ কাম কাজ অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখাৰ কথা ঘোষণা কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

0: কালি উমৈহতীয়া দেৱানী বিধি গৃহীত হোৱাৰ পাছত অসমৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনী হোৱা বুলি মন্তব্য কৰে। বিধেয়কখন গৃহীত হোৱাৰ পাছত সামাজিক মাধ্যমযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শ্ৰীসোণোৱালে কয় যে বিধেয়কখন বিধানসভাত গৃহীত হোৱাটো সামাজিক ন্যায়, সমতা আৰু সুশাসনৰ দিশত লোৱা যুগান্তকাৰী পদক্ষেপ। এই বিধেয়কখনে অসমৰ খিলঞ্জীয়া জনজাতি লোকৰ সাংবিধানিক, সামাজিক অধিকাৰ আৰু সাংস্কৃতিক স্বকীয়তা অক্ষুণ্ণ ৰাখি সুসংগঠিত আৰু সমতাভিত্তিক নাগৰিক ব্যৱস্থাৰ পথ মুকলি কৰিব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা নহয়, বৰং পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কালি সদ অসম ছাত্ৰ সন্থাৰ সৈতে হোৱা আলোচনাত এই কথা সদৰি কৰে। পৰিষদে কয় যে গ্ৰেডিং ব্যৱস্থা প্ৰৱৰ্তন কৰা সন্দৰ্ভত এতিয়ালৈকে কোনো সিদ্ধান্ত গ্ৰহণ কৰা হোৱা নাই, গতিকে নম্বৰ প্ৰদান কৰা ব্যৱস্থাই বাহাল থাকিব। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব আৰু বিৰূপ প্ৰভাৱ ৰোধ কৰাৰ বাবে পৰামৰ্শ আগবঢ়াব। অতিৰিক্ত মহাধিবক্তা পি এন গোস্বামী কালি গুৱাহাটী উচ্চ ন্যায়ালয়ত কয় যে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে অধ্যয়নৰ বাবে সন্মতি প্ৰকাশ কৰিছে আৰু এই সম্পৰ্কে ৰাজ্যৰ প্ৰধান মুখ্য বন সংৰক্ষক, মুখ্য বন্যপ্ৰাণী ৱাৰ্ডেনক অৱগত কৰোৱা হৈছে। প্ৰতিষ্ঠানে বিশদ প্ৰকল্পৰ প্ৰতিবেদন আৰু প্ৰকল্পৰ সংশ্লিষ্ট ফাইল লাভ কৰিছে আৰু শীঘ্ৰে অধ্যয়নৰ বাবে কাৰিকৰী আৰু বিত্তীয় প্ৰস্তাৱ প্ৰস্তুত কৰা হ'ব। তেওঁ কয় যে অধ্যয়ন প্ৰতিবেদন পুঁজি লাভ কৰাৰ তিনিমাহৰ ভিতৰত সম্পূৰ্ণ হ'ব। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ইয়াৰ বাবে পুঁজিৰ যোগান ধৰিব বুলি উল্লেখ কৰি শ্ৰীগোস্বামীয়ে প্ৰভাৱ অধ্যয়নৰ পূৰ্বে কোনো গছ কটা নহয় আৰু প্ৰকল্প ৰূপায়ণৰ সময়ত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে সকলো ধৰণৰ প্ৰচেষ্টা চলোৱা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদুজ্জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদুজ্জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 65টা ঈদগাহত ঈদৰ সমূহীয়া নামাজ পঢ়া হয়। জিলাখনৰ ঐতিহ্যবাহী মিৰ্জুমলা ঈদগাহত প্ৰায় 2000 লোকে সমূহীয়া নামাজত অংশগ্ৰহণ কৰে। ধুবুৰীকে ধৰি ৰাজ্যৰ অন্যান্য স্থানসমূহতো আজি ঈদৰ নামাজ অনুষ্ঠিত হৈছে। বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত ঈদুজ্জোহা উদযাপন কৰা হৈছে। জিলাকেইখনত ঈদ উপলক্ষে বিৰাজ কৰা পৰিৱেশ সন্দৰ্ভত এয়া আমাৰ কাছাৰৰ সংবাদদাতা আখিৰাণী দাস।
1: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱায় বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ্জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ আত্মত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ে 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম ৰূপায়ণৰ সৈতে জড়িত মাচুল গাঁথনি সন্দৰ্ভত উত্থাপিত কিছু বিষয়ৰ প্ৰতি লক্ষ্য ৰাখি নিজৰ স্থিতি স্পষ্ট কৰিছে। বিশ্ববিদ্যালয় চৌহদত কালি সংবাদমেলত বিশ্ববিদ্যালয় পঞ্জীয়ক ডঃ উৎপল শৰ্মাই কয় যে শেহতীয়াকৈ অসম কলেজ অধ্যক্ষ পৰিষদে মহাবিদ্যালয়সমূহে গুৱাহাটী বিশ্ববিদ্যালয়ক পৰিশোধ কৰিবলগীয়া মাচুল প্ৰায় 4 গুণ বৃদ্ধি কৰা বুলি কৰা দাবী বাস্তৱসন্মত নহয়। পঞ্জীয়কগৰাকীয়ে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 ৰূপায়ণৰ অংশ হিচাপে 2023 চনৰ মেৰ পৰা 5 বছৰীয়া সংহত স্নাতকোত্তৰ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰানত পৰাস্ত কৰে। ৰাজস্থানে বান্ধি দিয়া 244 ৰানৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ 196 ৰানহে সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক

তিনিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয়লাভ কৰা ছানৰাইজাৰ্ছ হায়দৰাবাদৰ আমন্ত্ৰণমৰ্মে প্ৰথমে বেটিং কৰিবলৈ আহি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে মাত্ৰ 29টা বলত 12টা ছিক্স আৰু 5টা বাউণ্ডাৰীৰে 97 ৰাণ কৰে। প্ৰতিযোগিতাৰ চূড়ান্ত খেলখনৰ দ্বিতীয়টো স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। এই মেচখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পৌৰাঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা।

0: খনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাওঁ।
1: উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছতে দেশৰ তৃতীয়খন ৰাজ্যৰূপে অসমত কালি সমনাগৰিক সংহিতা বলবতৰ পথ প্ৰশস্ত হোৱাটো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত প্ৰায়বোৰ কাকতে মুখ্য বাতৰিৰূপে প্ৰকাশ কৰিছে। দৈনিক জনমভূমি কাকতত বাতৰিটোৰ শীৰ্ষক গৃহীত হ'ল UCC, ৰাজপথলৈ ওলাই আহিল উল্লসিত মহানগৰবাসী। দৈনিক অগ্ৰদূত কাকতত বাতৰিটোৰ শিৰোনাম ধনী ভোটত গৃহীত অভিন্ন দেৱানী বিধি। দ্য আছাম ট্ৰিবিউন আৰু দ্য চেণ্টিয়েল কাকতে বাতৰিটো ক্ৰমে আছাম এছেম্বলি পাছেছ ইউনিফৰ্ম চিভিল কোড বিল আৰু UCC বিল গেটছ পাছেছ ইন হাউচ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইপিনে বিৰোধীয়ে বিধেয়কখন গৃহীত হোৱাৰ বিৰোধিতা কৰাৰ এটা খবৰ আমাৰ অসম কাকতে, UCC যদি ইমান ভাল আওতিলৈ জনজাতীয়সকল নাহিল কিয় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসম মন্ত্ৰীসভাৰ সম্ভাব্য সম্প্ৰসাৰণ সন্দৰ্ভত একোটা বাতৰি আজি কেইবাখনো কাকতে প্ৰথম পৃষ্ঠাত আগস্থান দিছে। অসমীয়া খবৰ কাকতত বাতৰিটোৰ শীৰ্ষক ৰাজ্যপাল বিদেশত, 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ মুখ্যমন্ত্ৰীৰ ইংগিত। একেটা বাতৰি অসমীয়া প্ৰতিদিন কাকতে বিদেশলৈ ৰাজ্যপাল, 3 জুনৰ পাছতহে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, সুশান্ত বলিন হ'ব পাৰে নতুন মুখ শিৰোনামেৰে প্ৰকাশ কৰিছে। অহা 5 বছৰত ৰাজ্য চৰকাৰে দিবলগীয়া 2 লাখ নিযুক্তিৰ লক্ষ্য সন্মুখত ৰাখি অব্যাহত থকা চৰকাৰী তৎপৰতা আৰু দিছপুৰত মুখ্য সচিবৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা টাস্ক ফৰ্চৰ প্ৰথমখন পৰ্যালোচনা বৈঠক সন্দৰ্ভত এটা বাতৰি দৈনিক অসম কাকতে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ যাওঁ।
0: উত্তৰ গুৱাহাটীত যোৱা নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকৰ থিতাতে মৃত্যু হয়। এখন ট্ৰাক আৰু 4-চকীয়া বাহনৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয় বুলি আমাৰ আকাশবাণী সংবাদদাতাই জানিবলৈ দিছে। নিহত লোককেইজনক ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আটাইকেইজন গুৱাহাটীৰ মালিগাঁৱৰ বাসিন্দা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 32 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল, ত্ৰিপুৰা, নাগালেণ্ড, মিজোৰাম আৰু মণিপুৰৰ কোনো অঞ্চলত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। বিধানসভাত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক গৃহীত, ৰাজ্যৰ ইতিহাসত নতুন অধ্যায়ৰ সূচনা হোৱা বুলি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মন্তব্য। উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে পূৰ্বৰ দৰে নম্বৰ দিয়া ব্যৱস্থাই বাহাল থাকিব বুলি অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ প্ৰকাশ। ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানে প্ৰস্তাৱিত গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ সম্ভাৱ্য প্ৰভাৱৰ মূল্যায়নৰ বাবে অধ্যয়ন চলাব বুলি অতিৰিক্ত মহাধিবক্তাৰ মন্তব্য। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া বাতৰি ইমানতে অন্ত পৰিল। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত মুখ্য বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰূপ।
1: নমস্কাৰ, জিলাৰ ৰেহৰূপত আজি শুনো আহক তামোলপুৰ জিলাৰ ৰেহৰূপ। আজি আমাক সংগ দিছে তামোলপুৰ জিলাৰ পৰা আমাৰ সংবাদদাতা নয়নজ্যোতি দাসে। চাকৰিৰ পাছত দৌৰাৰ সলনি তামোলপুৰৰ নীলুৱে এতিয়া ছাগলী পালনেৰে উপাৰ্জন কৰিছে বছৰি 8-10 লাখ টকা। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
2: বৰ্তমান চৰকাৰী চাকৰিৰ তীব্ৰ প্ৰতিযোগিতাৰ যুগত বহু শিক্ষিত যুৱক যুৱতীয়ে হতাশাত দিন কটাইছে, যদিও তামোলপুৰ জিলাৰ বগৈখুটি অঞ্চলৰ নীলু চৰকাৰ নামৰ এজন শিক্ষিত যুৱকে দেখুৱাইছে এক ব্যতিক্ৰমী পথ। চাকৰিৰ পিছত দৌৰি 10টা বছৰ অবাবত নষ্ট নকৰি নীলু চৰকাৰে নিজৰ ভূমি তথা প্ৰাকৃতিক পৰিৱেশক মূলধন হিচাপে লৈ আৰম্ভ কৰা ছাগলী পালনৰ ব্যৱসায়ীয়ে এতিয়া তেওঁৰ জীৱনলৈ আনিছে অভূতপূৰ্ব পৰিৱৰ্তন। প্ৰায় 10 বছৰ পূৰ্বে এক সপোন বুকুত বান্ধি অতি ক্ষুদ্ৰকৈ আৰম্ভ কৰা নীলুৰ এই ছাগলী ফাৰ্মখনত বৰ্তমান 400ৰ অধিক উন্নত জাতৰ ছাগলী আছে। ঘাঁহ বনেৰে ভৰপূৰ অঞ্চলটোৰ প্ৰাকৃতিক সুযোগ গ্ৰহণ কৰি গঢ়ি তোলা এই ফাৰ্মখনে এতিয়া নীলু চৰকাৰৰ বাবে সপোনৰ নতুন ঠিকনা হৈ পৰিছে। কেৱল নিজৰ উপাৰ্জনৰ বাবে নহয়, বৰং

0: সমাজৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবে নিলৈ অঞ্চলটোৰ কেইবাজনো নিবনুৱা লোকক তেওঁৰ ফাৰ্মখনত সংস্থাপন দি স্বাৱলম্বী কৰি তুলিছে। উল্লেখ্য যে নিলুৰ ফাৰ্মৰ এই উন্নতমানৰ ছাগলীবোৰৰ চাহিদা কেৱল স্থানীয় বজাৰতে সীমাবদ্ধ নাথাকি এতিয়া বহিৰাজ্যলৈ সম্প্ৰসাৰিত হৈছে। জানিব পৰা মতে সকলো খৰচ বাদ দি বৰ্তমান নিলুৱে এই ফাৰ্মখনৰ পৰা বছৰি প্ৰায় 8-10 লাখ টকা উপাৰ্জন কৰি এজন সফল কৃষি উদ্যমী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। চৰকাৰী সাহায্য বা ঋণৰ মুখলৈ চাই নাথাকি নিজৰ বাহুবলেৰে সমাজত এক অনন্য পৰিচয় সৃষ্টি কৰা নিলু চৰকাৰৰ এই একক প্ৰচেষ্টাক এতিয়া সমগ্ৰ তামোলপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃষিপ্ৰেমী ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। নিলুৰ এই সফলতাই প্ৰমাণ কৰি দিছে যে দৃঢ় ইচ্ছা আৰু কঠোৰ পৰিশ্ৰম থাকিলে নিজৰ ঘৰতে থাকিও অসমৰ মাটি আৰু বতাহৰ সহায়ত আৰ্থিকভাৱে স্বাৱলম্বী হোৱাটো সম্ভৱ।
1: নেপালত সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক বুটলিলে তামোলপুৰ জিলাৰ 5 গৰাকী খেলুৱৈ। এই বিষয়ে অধিক জানক আমাৰ সংবাদদাতাৰ পৰা।
0: অলপতে নেপালত অনুষ্ঠিত দ্বাদশ সংখ্যক আন্তঃৰাষ্ট্ৰীয় ময়ূৰ কাপ 2026 কাৰাটে প্ৰতিযোগিতাত পদক বুটলি সমগ্ৰ দেশৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে ৰাজ্যৰ 5 গৰাকী মেধাৱী সন্তানে। কেইবাখনো বিদেশী ৰাষ্ট্ৰৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই মৰ্যাদাপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া মহোৎসৱত তামোলপুৰ জিলাৰ বৃহত্তৰ নাগৰিজুলী অঞ্চলৰ জ্যোতিৰ্ময় দাসে সোণৰ পদক অৰ্জন কৰাৰ বিপৰীতে উত্তম কলিতা আৰু ভিকু দাসে ৰূপৰ পদক তথা দীপ দাস আৰু অনুপ কলিতাই ব্ৰঞ্জৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই ঈৰ্ষণীয় সফলতাত বৰ্তমান সমগ্ৰ তামোলপুৰ জিলাতে এক আনন্দমুখৰ পৰিৱেশে বিৰাজ কৰিছে। ক্ৰীড়াবিদৰ দলটো নেপালৰ পৰা ঘূৰি আহি নিজ বাৰ্তালাপ কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে কয় যে অতি সীমিত সা সুবিধা আৰু প্ৰত্যাহ্বানৰ মাজতো গ্ৰাম্য অঞ্চলৰ যুৱসকলে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত দেশক প্ৰতিনিধিত্ব কৰি যি পাৰদৰ্শিতা দেখুৱাইছে সি সমগ্ৰ ৰাজ্যৰে ক্ৰীড়াপ্ৰেমী ৰাইজৰ বাবে সঁচাকৈয়ে প্ৰশংসনীয় আৰু প্ৰেৰণাদায়ক। লগতে দৃঢ়তাৰে প্ৰকাশ কৰে যে অনাগত দিনত অসম চৰকাৰ আৰু বিটিচি প্ৰশাসনে অঞ্চলটোৰ ক্ৰীড়া আন্তঃগাঁথনিৰ সামগ্ৰিক উন্নয়ন সাধন কৰাৰ লগতে এই প্ৰতিভাশালী খেলুৱৈসকলক ভৱিষ্যতে আৰু অধিক আগুৱাই যাবলৈ সকলো ধৰণৰ চৰকাৰী সহায় সহযোগিতা তথা উপযুক্ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ সদায় প্ৰতিশ্ৰুতিবদ্ধ হ'ব।
1: তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৰ উন্নয়নৰ বাবে জিলা প্ৰশাসন আৰু SSBৰ যৌথ উদ্যোগ। এই বিষয়ে অধিক জনাইছে আমাৰ সংবাদদাতাই।
0: তামোলপুৰ জিলা ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ সৰ্বাংগীন উন্নয়ন আৰু স্থানীয় সমস্যা সমাধানৰ বাবে তামোলপুৰ জিলা প্ৰশাসনে চলিত মাহত এক গুৰুত্বপূৰ্ণ চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছে। জিলা প্ৰশাসন আৰু 84 নম্বৰ বাহিনী SSBৰ মাজত সীমান্ত অঞ্চলৰ উন্নয়নক লৈ এখন বিশেষ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হৈ যায়। এই বৈঠকত সীমান্তৰ দুৰ্গম গাঁওসমূহৰ আন্তঃগাঁথনিৰ বিকাশ, খোৱাপানীৰ সুব্যৱস্থা কৰা আৰু স্থানীয় লোকসকলৰ দীৰ্ঘদিনীয়া অভাৱ অভিযোগসমূহ প্ৰশাসনীয়ভাৱে ক্ষিপ্ৰতাৰে সমাধান কৰাৰ বাবে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সীমান্ত সুৰক্ষাৰ সমান্তৰালভাৱে জনকল্যাণ আৰু চৰকাৰী আঁচনিসমূহৰ সঠিক ৰূপায়ণ বাবে লোৱা এই যৌথ উদ্যোগে সীমান্তবাসীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে।
1: সদ্যঘোষিত মেট্ৰিক আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলত তামোলপুৰ জিলাৰ শিক্ষাখণ্ডৰ এক উল্লেখনীয় চৰকাৰী সফলতা পোহৰলৈ আহিছে। জিলাখনৰ নাগৰিজুলীস্থিত কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ে এইবেলি দুয়োটা পৰীক্ষাতে 100% উত্তীৰ্ণৰ হাৰেৰে এক ব্যতিক্ৰমী সাফল্য অৰ্জন কৰিবলৈ সক্ষম হৈছে। উল্লেখ্য যে চৰকাৰীভাৱে পৰিচালিত এই আৱাসিক বিদ্যালয়খনে সমাজৰ পিছপৰা তথা আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ মানদণ্ডসম্পন্ন শিক্ষা প্ৰদান কৰি আহিছে। বিদ্যালয়খনৰ ছাত্ৰীসকলৰ এই সৰ্বাত্মক সফলতাই এতিয়া সমগ্ৰ জিলাখনতে আনন্দৰ জোৱাৰ তুলিছে। জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজে এই সফলতাক চৰকাৰী শিক্ষা ব্যৱস্থাৰ এক ইতিবাচক খোজ হিচাপে অভিহিত কৰিছে। আজিলৈ জিলাৰ এই ৰূপত ইমানি। কাইলৈ একে সময়তে পুনৰ লগ পাম আন এখন জিলাৰ সৈতে। নমস্কাৰ।
2: জিলাৰ ৰেহৰূপ শুনিলে। আজি তামোলপুৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল তামোলপুৰ জিলাৰ আমাৰ সংবাদদাতা নয়নজ্যোতি দাস।
3: তেওঁ কৈছিলে যে জীৱনটো এনেকুৱা, সদায় প্ৰত্যাহ্বানবিলাক আহিলে কেতিয়াও পিছ হুহুকি যাব নালাগে। পিছ হুহুকি গ'লে আপুনি জীৱনটোৰ আচল মাধুৰ্য নাপাব।
4: 24 এপ্ৰিল শুকুৰবাৰৰ পৰা জীৱনৰ দীঘবাণী অনুষ্ঠানত ধাৰাবাহিকভাৱে প্ৰচাৰিত।
5: অসম আৰক্ষীৰ অৱসৰপ্ৰাপ্ত সঞ্চালক প্ৰধান আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কুল শইকীয়াৰ অনাতাঁৰ আত্মজীৱনী। মুঠ 6টা খণ্ডত প্ৰচাৰিত হ'বলগীয়া এই অনুষ্ঠানৰ প্ৰচাৰৰ সময় নিশা 9:30 বজাত।
4: শুনিবলৈ নাপাহৰিব শুকুৰবাৰে নিশা 9:30 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আৰম্ভ কৰিছো লাইভ ফোন ইন কল্পতৰু। শ্ৰোতাসকলে আপোনাৰ প্ৰিয় গীতটি।

নিবৰ বাবে আমালৈ ফোন কৰিব পাৰে এই দুটি নম্বৰত 03612661876 আৰু 9435405222। আপোনালোকে আমালৈ ফোন কৰক, আমি চেষ্টা কৰিম আপোনালোকৰ প্ৰিয় গীতটি শুনাবৰ বাবে। তেনেহ'লে আহক অনুষ্ঠানটি আৰম্ভ কৰোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীতেৰে।

0: আমাৰ আজিৰ অনুষ্ঠানৰ প্ৰথমগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ। আহক তেওঁৰ সৈতে কথা পাতোঁ। হেল্ল'
1: হাই বাইদেউ, নমস্কাৰ।
0: অঁ নমস্কাৰ, ক'ৰ পৰা কৈছে আপুনি, কোনে কৈছে?
1: মই দৰং জিলাৰ পৰা ক'লোঁ, নিতানন্দ ডেকা।
0: হয়, ভালে আছে আপুনি?
1: ভাল ভাল, আপোনালোকৰ ভালেই চাগে।
0: হয়, কওকচোন আপুনি আজি কি গীত শুনিব বিচাৰিছে?
1: কলৰে পাত্ৰতে কাউৰী পৰে, খগেন মহন্তদেৱৰ।
0: হয়, আপুনি আমাৰ অনুষ্ঠান নিয়মীয়াভাৱেই শুনে?
1: হয় হয়, নিশ্চয় শুনো।
0: হয়,
1: আপোনাৰ বন্দে মাতৰমলৈকে শুনো আৰু শেষলৈকে শুনো বাৰু।
0: হয়, ৰাতিপুৱাৰ পৰা শুনে?
1: হয়, ৰাতিপুৱাৰ পৰা একদম মানে জয় হিন্দ।
0: হয় হয়,
1: তালৈকে প্ৰায় শুনো।
0: হয়, ধন্যবাদ। আৰু আপোনাৰ আপুনি অনুৰোধ কৰা গীতটি আমি পাইছোঁ, খগেন মহন্তৰ কণ্ঠৰ গীতটি বজাইছোঁ আপোনাৰ বাবে, ধন্যবাদ।
1: হয়, এই মুহূৰ্তত মোৰ মানে খুব ৰেডিঅ' প্ৰেমী দুগৰাকী আছে, মানে শ্ৰদ্ধাৰ দিলীপ ডেকা ডাঙৰীয়া, দিনেশ শৰ্মা ডাঙৰীয়া আৰু কৃষ্ণা ডেকা, এই এওঁলোকলৈকে মই গীতটি উপহাৰ হিচাপে দান কৰিছোঁ।
0: হয়, ধন্যবাদ জনাইছোঁ, তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু গীতটি বজাইছোঁ আপোনালোকৰ বাবে,
1: ধন্যবাদ।

0: আৰু এগৰাকী শ্ৰোতা আমাৰ সৈতে সংযুক্ত হৈছে। হেল্ল'
1: হয় হেল্ল' নমস্কাৰ বাইদেউ।
0: হয় নমস্কাৰ, আপুনি কোনে কৈছে?
1: হয় মই অমল বসুমতাৰী ক'লোঁ, ৰঙাপাৰাৰ পৰা।
0: হয়, কি কৰি আছিলে আপুনি এতিয়া?
1: বাইদেউ কেনে আছে? মইতো এতিয়া আমাৰ আজি চাহপাত ছিঙিছে, চাহপাত বাগানত কামতে লাগি থাকিব লাগিব আজি।
0: অঁ, বাগান আছে আপোনাৰ?
1: হয় হয় হয়, চাহৰ বাগান আছে।
0: হয়, আৰু
1: মানে পাতবিলাক কঢ়িয়াব লাগিব, আৰু পাত ছিঙা সকললৈ পানী চাহ সেইবিলাক যোগান ধৰিব লাগিব।
0: হয়, বৰ ভাল লাগে চাগে ন, সেউজীয়া।
1: হয় হয় হয়, বাগানত মানে এনেকৈ মানে কাম কৰি কৰি ৰেডিঅ' শুনিবলৈ বহুত ভাল লাগে বাইদেউ।
0: হয় হয়, মই বুজিছোঁ। আৰু কওকচোন, আজি আপুনি কি গীত শুনিব বিচাৰিছে?
1: আজিতো মই হিৰো হিন্দুস্তানী চিনেমাখনৰ পৰা এটা গীত শুনিব বিচাৰোঁ, চান্দ নজৰ আ গয়া। এই গীতটো শুনাই দিলে খুব ভাল পাম।
0: হয়, চান্দ নজৰ আ গয়া অলকা ইয়াগনিক আৰু সোনু নিগমে গাইছে।
1: সোনু নিগম, হয় হয়
0: হয়।
1: সকলোকে মানে ঈদৰ মোবাৰক জাছিলোঁ সকলোকে।
0: হয়, ধন্যবাদ।
1: আৰু মই এই গানটো উৎসৰ্গ কৰিব বিচাৰিছোঁ, প্ৰথমতে আছে কিতাব আলী, হাজিৰা বেগম,
0: হয়
1: কাছিম আলী, চেলেম আলী, মাধৱী নাথ, আৰু মোৰ ভণ্টি কেইজনমান আছে, গোলপাৰাৰ পৰা আমাৰ ভণ্টি কাঞ্চন হাজং, প্ৰিয়ংকা শৰ্মা আৰু সোণমণি কলিতা, একেদৰে আৰু অঞ্জলি বসুমতাৰী আৰু মইনা কলিতা, অমিয়া দৈমাৰী, আৰু সকলো আমাৰ শুনি থকা সকলোলৈকে আৰু আকাশবাণী গুৱাহাটীৰ পৰা যিটো প্ৰচাৰিত হোৱা বিবি ভাৰতী হওক, যি প্ৰাগ্য তেজপুৰ হওক, সকলোৰে অনুষ্ঠান আমি শুনো গুৱাহাটীৰ পৰা অহা।
0: ধন্যবাদ জনাইছোঁ আপোনালোক আটাইকেইগৰাকীলৈকে। আৰু আপুনি যিটো গীত অনুৰোধ কৰিছে হিৰো হিন্দুস্তানী ছবিৰ, সোনু নিগম, অলকা ইয়াগনিক আৰু সংগীসকলৰ কণ্ঠৰ, সেই গীতটি বজাইছোঁ। ধন্যবাদ,
1: ধন্যবাদ বাইদেউ।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
4: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
3: কোন ঠাই?
4: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
3: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
4: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
5: তেন্তে মইও এবাৰ যাব লাগিব।
4: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
6: শ্ৰোতাসকলে শুনি আছে লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটি। আমি আন এগৰাকী শ্ৰোতাৰ সৈতে সংযুক্ত হৈছোঁ, তেখেতৰ সৈতে কথা পাতোঁ। হেল্ল'
7: বা, নমস্কাৰ।
6: নমস্কাৰ,
7: মই দিনেশ শৰ্মাই কৈছোঁ, যোৰহাট জাতিডৰ পৰা।
6: হয়, কওক কি খবৰ আপোনাৰ? ভাল,
7: মোৰ জয়ন্ত হাজৰিকাৰ গীতটা বজাই দিলে।
6: হয়, জয়ন্ত হাজৰিকাৰ গীতটি শুনিবলৈ মানে আপুনি সাজু হৈ আছে?
7: সাজু হৈ আছো। হয়, আপোনাৰ অনুষ্ঠান শুনি থাকোঁ, ভাল লাগে, বহুত ভাল লাগে, নাটকবিলাকো নি ভাল লাগে।
6: হয়, মই সুধিছোঁ
7: আপোনাক, উপন্যাস পাঠখন শুনি ভাল লাগিছে নতুনকৈ দিয়া?
6: হয় হয়, ধন্যবাদ। আপুনি মানে গোটেইখিনি অনুষ্ঠানেই শুনে আমাৰ?
7: শুনো শুনো, একযোগে শুনি থাকোঁ মোবাইলত।
6: হয়,
7: মই বৰ্তমানে ডিগ্ৰী জেগাত শিৱসাগৰ বাছ ষ্টেণ্ডত আছোঁ।
6: হয় হয়, অনুষ্ঠানত আপোনাৰ ফোন আমি প্ৰায় পাওঁ।
7: হয়, আজিতে 91 কথা পাতিছোঁ কল্পতৰু অনুষ্ঠানটোত।
6: কি ক'লে? যিয়ে নহওক, তাৰ বাবে আপোনাক শুভেচ্ছা জনাইছো আৰু আগলৈ আমালৈ ফোন কৰিব। আপুনি জয়ন্ত হাজৰিকাৰ গীত এটি শুনিম বুলি কৈছিলে। কওক।
7: বিকাশ দাস, তাৰপৰা নিতান্ত ডেকা, দীপালী ডেকা, পোপালী ডেকা, মন্তু বৰুৱা, অদৰা, নীলপ দৰা, অসমবাসী গ'ল, লগতে আপোনালোকৰ কেন্দ্ৰ সকলোকো মোক কটালোঁ।
6: হয়, ধন্যবাদ। আৰু জয়ন্ত হাজৰিকাৰ এটি গীত শুনাইছোঁ, নিবিড় বনে যে গীতটি, শুনকচোন দেই।
7: ধন্যবাদ, হয়।

0: হেল্ল'
1: হেল্ল' নমস্কাৰ বাইদেউ,
0: অঁ নমস্কাৰ, কওকচোন আপুনি কোনে কৈছে?
1: মোৰ নাম শ্ৰী বনবাসী মণ্ডল, মই চাৰিগাঁও পানীখেতিৰ পৰা কৈছোঁ।
0: হয়, কি গীত শুনিব বিচাৰিছে আপুনি আজি?
1: আপোনাৰ কুচ কুচ হতাহে বনশিলিখনৰ যিকোনো এটি গীত বজাই দিলে হ'ব বাইদেউ।
0: হয়, কুচ কুচ হতাহেৰ ছবিখনৰ এটি গীত। ঠিক আছে, আমাৰ ওচৰত আছে। আৰু কওকচোন আপুনি কি কৰ্মৰ লগত জড়িত?
1: মোৰ এখন দোকান আছে, মই দোকানৰ ওপৰতে নিৰ্ভৰ কৰি মানে ঘৰখন চলাই আছোঁ। তাৰোপৰি আমাৰ খেতি আছে, খেতি পথাৰৰ লগতো মানে আজিৰ সময়ত মানে ভাগ ল'ম।
0: হয়
1: তেনেকৈ চলি আছোঁ বাইদেউ।
0: হয়, আৰু তাৰ মাজতে আপুনি আমাৰ অনুষ্ঠানসমূহ শুনি থাকে ৰেডিঅ'ত?
1: হয়, মোৰ বহুত পুৰণি শ্ৰোতা, মই

0: সাত বছৰ বয়সৰ পৰাই মই সম্পূৰ্ণকে ৰেডিঅ' শুনো আৰু ৰেডিঅ'ৰ পৰা মই সম্পূৰ্ণকে উপকৃত হৈছোঁ, বিশেষ কৰি বিদ্যাৰ্থী অনুষ্ঠানৰ পৰা।
1: হয়, ভাল লাগিল কথাখিনি জানি আপোনাৰ পৰা, যে আপুনি বিদ্যাৰ্থী অনুষ্ঠানৰ পৰা উপকৃত হৈ আপুনি সকলো অনুষ্ঠানেই শুনে। ধন্যবাদ। তেনেহ'লে আহক আপোনাৰ প্ৰিয় পচন্দৰ গীতটি শুনো।
0: বাইদেউ,
1: হয় কওক।
0: নাম ল'ব বিচাৰিছিলোঁ।
1: হয় হয় কওক।
0: মোৰ লগত এই মুহূৰ্তত আছে বিশ্বজিৎ বিশ্বাস, ধনমণি ৰাজবংশী আৰু বিক্ৰম বিশ্বাস, আৰু মই কেইজনমান শ্ৰোতাৰ নাম ল'ব বিচাৰিছোঁ। হয়, চানমাৰী ৰূপালী কলিতা, হাজোৰা বেগম, দীপিকা আহমেদ, মাধৱী নাথ, সন্মানীয় অক্ষ চহৰীয়া, সন্মানীয় ইমৰান হুছেইন, মিণ্টু ডাৱৰীয়া, দীপিকা চালয়, মইনা দাস, দীপালী দাস, সোণমণি কলিতা আৰু
1: হ'ব, তেওঁলোককো মই ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ প্ৰিয় গীতটি শুনাবলৈ লৈছোঁ, কুছ কুছ হোতা হেৰ ছবিখনৰ পৰা উদিত নাৰায়ণ, অলকা য়াগ্নিক আৰু কবিতা কৃষ্ণমূৰ্তিৰ কণ্ঠৰ এই গীতটি।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: বিশেষ লোক আদালত সমাধান সমাৰোহ। মহামান্য উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21, 22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল।
4: শ্ৰোতাসকলে শুনি আছে কল্পতৰু অনুষ্ঠানটি, আৰু এগৰাকী শ্ৰোতাৰ সৈতে আমি সংযুক্ত হৈছোঁ। আমাৰ অনুষ্ঠান সামৰাৰ সময়ো হৈছে। হেল্ল' হয়, কওকচোন, আপুনি ক'ৰ পৰা কৈছে? হয়, আমাৰ হাতত সময় কম, আপুনি কওকচোন কোনটো গীত শুনিব বিচাৰিছে? হয়, ধন্যবাদ আপুনি ফোন কৰাৰ বাবে। জুবিন গাৰ্গৰ এটি গীত মই আপোনাৰ বাবে শুনাইছোঁ, ৰুমাল গীতটি। আৰু আমাৰ আচলতে অনুষ্ঠান সামৰাৰ সময় হৈছে। এই গীতটিৰেই আমি আজিৰ অনুষ্ঠানৰ পৰা, মই মিতালী বৰাই বিদায় ল'ম। আৰু হয়, ধন্যবাদ, আগলৈও ফোন কৰি থাকিব। জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি শুনাইছোঁ, আৰু এই গীতটিৰ লগে লগেই আজিৰ লাইভ ফোন ইন কল্পতৰু অনুষ্ঠানটিৰ পৰা মই মিতালীয়ে বিদায় ল'ম। মই ধন্যবাদ জনাইছোঁ ডিউটি ৰুমত থকা অস্মিতা ভাগৱতীক আৰু লগতে নিয়ন্ত্ৰণ কক্ষত কৰ্তব্যত থকা সকলোকো। তেনেহ'লে আহক শেষৰ গীতটি শুনো জুবিন গাৰ্গৰ কণ্ঠত।

লাইভ ফোন ইন গল্পটোৰ অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু মাটিৰ গান অনুষ্ঠানত প্ৰথমে শুনাবলৈ লৈছোঁ এটি বড়োগীত উপানী বসুমতাৰীৰ কণ্ঠত।

এটি ঘোষণা আজি দিনৰ 11:30 বজাত শুনিবলৈ পাব। বিশ্ব ঋতুস্ৰাৱ পৰিষ্কাৰ পৰিচ্ছন্নতা দিৱস উপলক্ষে এটি বিশেষ কথোপকথন। সমল ব্যক্তি হিচাপে উপস্থিত থাকিব দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অনামিকা অধিকাৰী। আঁত ধৰিব স্নেহা পাঠকে। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ, প্ৰযোজনা সহযোগী ত্ৰিদিশা বৰাৰ। শুনিবলৈ নাপাহৰিব আজি দিনৰ 11:30 বজাত। শ্ৰোতাসকলে শুনি আছে মাটিৰ গান অনুষ্ঠানটি। এইবাৰ শুনক এটি কাৰ্বি গীত নৰেশ্বৰী তেৰণ আৰু সংগীসকলৰ কণ্ঠত।

মাটিৰ গান অনুষ্ঠানটি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। দিনৰ 11 বজাৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰূপ কুমাৰ শৰ্মা। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাছ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 131 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমানৰ চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ মন্তব্য কৰে। সিহঁতকৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদ উজ জোহা পালন কৰা হয়। এই উৎসৱক ঈদ আল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। সমাজত ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে আজি পুৱা ঈদৰ নামাজ পঢ়া হয়।

0: দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ 200ৰ অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজ পঢ়ে।
1: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: শ্ৰীভূমি জিলাৰ বিভিন্ন মছজিদ আৰু ঈদগাহত পুৱাৰ ভাগতে ভালেসংখ্যক লোকে সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদ উজ জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈ আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী, বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদ উল জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰি সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পৰম্পৰাগত পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শৰাজি বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰীতি, সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰী আচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰাত্মা ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। ওদালগুৰি জিলাৰ আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰৰ পৰা প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ইফালে ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা 46 কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত কালি চৌক বজাৰ এলেকাৰ বহুমহলীয়া পাৰ্কিং স্থান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এই সন্দৰ্ভত পূৰ্বতে অনুষ্ঠিত বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত অঞ্চলটোৰ বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত বিশিষ্ট সংশ্লিষ্ট বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টছত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাই আমাৰ অনুষ্ঠানসমূহ নিউজ অন এআইআৰ মোবাইল এপযোগেও শুনিব পাৰে। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত মীনাক্ষী দেৱী, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, নিখিল শৰ্মা, মনোজ হাজৰিকা, ট্ৰান্সমিটাৰত অজয় আনন্দ, বিজিত শৰ্মা, এফ এম ট্ৰান্সমিটাৰত বিবেক শৰ্মা আৰু ষ্টুডিঅ'ত মই নিমিষা। এতিয়া আগবঢ়াইছো পৰাগমালা লাইভ অনুষ্ঠানটি। আগবঢ়াব অংশু ঝাই।
3: नमस्कार श्रोताओं, आप सुन रहे हैं परागमाला लाइव और मैं हूं आपकी अपनी अंशु झा। श्रोताओं, आज का दिन सिर्फ एक त्यौहार नहीं बल्कि इंसानियत, त्याग और मोहब्बत का संदेश लेकर आता है। जी हां, आज पूरे देश में ये मनाई जा रही है ईद उल अजहा यानी बकरीद। श्रोताओं, यह त्यौहार हमें सिर्फ खुशियाँ मनाना नहीं सिखाता बल्कि दूसरों के लिए सोचने, बाँटने और रिश्तों की अहमियत समझाता है। घर की रौनक, अपनों का साथ, दुआओं की मिठास और दिलों में एक दूसरे के लिए मोहब्बत, यही इस त्यौहार की असली खूबसूरती है। तो आइए आज की इस

0: নমস্কাৰ, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই ত্ৰিদিশাই আপোনাক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আপোনালৈ আগবঢ়াইছোঁ ঋতুস্ৰাৱ স্বাস্থ্য দিৱস সম্পৰ্কীয় এটি আলোচনা।
1: নমস্কাৰ সমূহ শ্ৰোতাকে, আজিৰ এই বিশেষ অনুষ্ঠানলৈ মই স্নেহা পাঠকে আদৰণি জনাইছোঁ। আজি 28 মে'। সমগ্ৰ বিশ্বতে 28 মে'ৰ দিনটো ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা মেনষ্ট্ৰুৱেল হাইজিন ডে হিচাপে পালন কৰি অহা হৈছে। ঋতুস্ৰাৱ বা মাহেকীয়াৰ সময়ত ল'ব লগা সাৱধানতা আৰু এই বিষয়ে বিভিন্ন দিশ সামৰি আজিৰ এই আলোচনা আমি আগবঢ়াইছোঁ। প্ৰশ্ৰোতা, এই অনুষ্ঠানলৈ আমি সমল ব্যক্তি হিচাপে আজি আমন্ত্ৰণ জনাই আনিছোঁ মিৰ্জাস্থিত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা তথা প্ৰকল্প আদৃতিৰ সমন্বয়ক অনামিকা অধিকাৰীক। বাইদেউ, অনুষ্ঠানলৈ আপোনাক স্বাগতম।
2: ধন্যবাদ স্নেহা। আজি মোৰে সৌভাগ্য বুলি ক'ম যে আজি আমি এই বিশেষ দিনটোৰ বিষয়ে কথা পাতিব লৈছোঁ। পিৰিয়ডছৰ বিষয়ে, মাহেকীয়াৰ বিষয়ে সাধাৰণতে আমি কথা নাপাতোঁ বা কথা পাতিলেও আলোচনা নহয়, আৰু আলোচনা হয় যদিও একদম লুকা কিবা যেন আমি
1: মনে মনে মনে কথা পাতি কথা পাতোঁ।
2: চ' মই ভাল লাগিছে যে অল ইণ্ডিয়া ৰেডিঅ'ই এই দিনটো বাছি লৈছে আৰু মোক ইয়াত অনাৰ বাবে ধন্যবাদ। চ' আশা ৰাখিছোঁ যে আমাৰ এই যিখিনি আমি ডিছকাশ্যন কৰিম সেইটো যাতে ফলপ্ৰসূ হ'ব তাৰে কামনাৰে।
1: নিশ্চয়কৈ এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো সম্পৰ্কে আমি আজি কথা পাতিম। প্ৰথমে আমি জানিব বিচাৰিছোঁ ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা মেনষ্ট্ৰুৱেল হাইজিন ডে, এই দিনটোৰ তাৎপৰ্য সম্পৰ্কে জনাবচোন। আৰু লগতে আমি জানিব বিচাৰিছোঁ যে 28 মে'ৰ দিনটো এই দিৱসটোৰ বাবে কিয় বাছি লোৱা হ'ল।
2: হয়, প্ৰথমে মই 28 মে'ৰ কথা কৈ লওঁ। আমি জানো যে যোনটো আমাৰ ঋতুচক্ৰ হয়, চ' সেই চক্ৰটো আমাৰ সাধাৰণতে এভাৰেজ হিচাপত 28 দিনীয়া হয়। সেইটো অৱশ্যে মানুহ ভিন্নে হ'ব পাৰে, বিভিন্ন হ'ব পাৰে, কিন্তু আমি যদি চাওঁ 28 দিনীয়া এভাৰেজ, চ' সেই তাৰ পৰা আমি 28 আৰু মে' যদি চাওঁ এইটো হৈছে আমাৰ পঞ্চম মাহ যোনটো মানে হয়। চ' আমাৰ যোনটো মেনষ্ট্ৰুৱেল ব্লিডিং হয় সেইটো সাধাৰণতে এভাৰেজত 5 দিনীয়া বুলি কোৱা হয়। চ' সেই এই দুটা তথ্যক লৈ NGO এটা আছিলে তোমাৰ ৱাশ ইউনাইটেড বুলি, এটা জাৰ্মান NGO হয়। চ' তেওঁলোকে পোনপ্ৰথমবাৰৰ বাবে 2013 চনত ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে এটা ইনিচিয়েটিভ ল'লে যে চেলিব্ৰেট কৰিব লাগে ৱৰ্ল্ডত, বিশ্বত। চ' সেই লৈয়ে 2014 চনৰ পৰা এতিয়ালৈকে 28 মে' তাৰিখটো আমাৰ ৱৰ্ল্ড মেনষ্ট্ৰুৱেল দিন হিচাপে চেলিব্ৰেট কৰা হৈছে।

0: আৰু তাৎপৰ্য বুলি ক'বলৈ হ'লে আমিতো এতিয়া যদি আমি ভালকে চাওঁ, আমিতো চন্দ্ৰকো চুইছো, কিন্তু আমি যদি এটা চিম্পল হেল্থ হেল্থৰ কথা যদি চাওঁ, মেনষ্ট্ৰুৱেশ্যনৰ যদি কথা কওঁ, পিৰিয়ডছৰ কথাত, কিন্তু মই ভাবোঁ আমি বহুত পিছ পৰি আছো।
1: হয়,
0: চ' সেয়েহে ইয়াৰ যিখিনি এই দিনটোৰ প্ৰধান যদি আমি বৈশিষ্ট্য চাওঁ, তাৰে প্ৰথম হৈছে যে আমি ঋতুস্ৰাৱ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিব লাগে।
1: হয়,
0: ছেকেণ্ড হৈছে যে নাৰীসকলে যাতে পৰিষ্কাৰ পৰিচ্ছন্নতা, তোমালোকৰ যিখিনি পিৰিয়ডছ, আমাৰ যিখিনি পিৰিয়ডছ প্ৰডাক্ট, সেইখিনি যাতে তেওঁলোকলৈ এভেইলেবল হয়। আৰু থাৰ্ডলি যদি মই চাওঁ, সেইটো হ'ব যে তোমাৰ নাৰীসকলে যাতে সামাজিক মৰ্যাদাৰে, যিটো ডিগনিটি বুলি কওঁ, সেই ডিগনিটিৰে যাতে জীৱন যাপন কৰিব পাৰে। চ' এই তিনিটাই মই মূল তোমাৰ বৈশিষ্ট্য, মানে ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে'ৰ এই তিনিটা বৈশিষ্ট্য বুলি মই তোমাক ক'ম।
1: মহিলাসকলৰ এইটো এটা একেবাৰে স্বাভাৱিক এটা জৈৱিক প্ৰক্ৰিয়া, আৰু এই প্ৰক্ৰিয়াটোৰ লগত চাফ চিকুণতাৰ কথাটো জড়িত হৈ আছে। আমি এইবাৰ এই বিষয়টোলৈ আহিছোঁ, মাহেকীয়াৰ সময়ত পৰিষ্কাৰ পৰিচ্ছন্নতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত আমি কি কি কৰিব লাগে?
0: মাহেকীয়া এতিয়া তুমি আমি যদি ভালকৈ চাওঁ, মাহেকীয়া বুলি ক'লে এইটো এটা চাইকেল, 28-day চাইকেল হয়। তাৰে যদি মেইন আমি যোনটো বুজি পাওঁ মাহেকীয়া বুলি ক'লে, সেইটো বুজি সেইটো আমি বুজোঁ যোনটো আমাৰ মেনষ্ট্ৰুৱেল ব্লিডিং হয়। চ' সেইটোকে আমি বহুতে আমি ভাবোঁ যে সেইটোৱে মাহেকীয়া হয়, সেইটোৱে মাহেকীয়া হয়। কিন্তু যদি আমি অ'ভাৰঅল চাওঁ, সেইটো আমাৰ 28-দিনীয়া প্ৰক্ৰিয়া এটা। চ' তাৰে আমি মেনষ্ট্ৰুৱেল 5 দিনত যোনটো আমাৰ ব্লিডিং হয়, চ' সেইটো আমাৰ বহুত ক্ৰুচিয়েল হয়। চ' সেইবাবে আমি কিছুমান হেল্ডি হেবিটছ বুলি কয়, হেল্ডি মেনষ্ট্ৰুৱেল হেবিটছ ফ'ল' কৰিব লাগে। তাৰে একদম পোন প্ৰথমে মই ক'ব বিচাৰিছোঁ যে যোনটো আমাৰ শোষক বা এবজৰ্বেণ্ট যোনটো আমি ইউজ কৰোঁ, চ' সেইটো তোমাৰ শুকান আৰু লগতে তোমাৰ পৰিষ্কাৰ হ'ব লাগে। আৰু সাধাৰণতে আমি কমনলি যোনটো শোষক হিচাপে ইউজ কৰোঁ, সেইটো হৈছে চেনিটৰী পেড। চ' সেই চেনিটৰী পেড বা আজিকালি তোমাৰ ওলাইছে মেনষ্ট্ৰুৱেল কাপ আৰু টেম্পনছ। চ' কিন্তু তাতে এটা কথা আছে তোমাৰ, আমি বেছিভাগে চেনিটৰী পেড ইউজ কৰোঁ যদিও, এইটো দেখা পোৱা গৈছে, ৰিচাৰ্চ পেপাৰ্ছো আছে, আৰু আমিও নিজৰ ছাৰ্ভেত পাইছোঁ যে এতিয়াও কিন্তু ছোৱালীসকলে বা নাৰীসকলে কাপোৰ ব্যৱহাৰ এতিয়াও কৰি আহিছে। চ' এইটো যদি মই চাওঁ, কাপোৰ ব্যৱহাৰ কৰোঁতে চেনিটৰী পেড বা মেনষ্ট্ৰুৱেল কাপতকৈ আমি বেছি তোমাৰ প্ৰিকশ্যনছ ল'ব লাগে। হা, তো আৰু যদি চেনিটৰী পেডৰ কথা কওঁ, চেনিটৰী পেডটো সাধাৰণতে ইউনাইটেড নেশ্যনছে কয় যে মেক্সিমাম 6 ঘণ্টাৰ বাবেহে এটা চেনিটৰী পেড ব্যৱহাৰ কৰিব লাগে। আৰু যদি ব্লিডিং বেছি হয়, যেনেকৈ আমাৰ ফাৰ্ষ্ট 2 বা 3 ডেইজত আমাৰ ব্লিডিং বেছি হ'ব পাৰে, তো তেনে ক্ষেত্ৰত আমি 3 বা 4 ঘণ্টাৰ মূৰে মূৰে এটা চেনিটৰী পেড চেঞ্জ কৰিব লাগে। আৰু কাপোৰৰ ক্ষেত্ৰত যদি মই তোমাক কওঁ, কাপোৰখিনি ব্যৱহাৰ হয় আমাৰ সকলোৱে, আমি এটা 50 টকীয়া বা 60 টকীয়া আমি এটা চেনিটৰী পেড কিনিব নোৱাৰিব পাৰোঁ। চ' সেইটো ক্ষেত্ৰত কাপোৰ যদি কোনোবাই ব্যৱহাৰ কৰে, তেতিয়াহ'লে আমি কিছুমান নিয়ম পালন কৰিব লাগিব। পোন প্ৰথমে হৈছে যে কাপোৰ যোনটো ব্যৱহাৰ কৰা যায়, সেইটো তোমাৰ চফা হ'ব লাগিব, পৰিষ্কাৰ কাপোৰ ব্যৱহাৰ কৰিব লাগিব। আৰু তাৰ লগতে জড়িত কথা এইটো যে কাপোৰো পুনঃ মানে মেনষ্ট্ৰুৱেল চাইকেলত পৰাপক্ষত ব্যৱহাৰ কৰিব নালাগে। আৰু যোনটো কাপোৰ ব্যৱহাৰ কৰা যায়, সেই কাপোৰটো সুন্দৰভাৱে পৰিষ্কাৰভাৱে পানীৰে চাবোনেৰে ধুই, আৰু মোষ্ট ইম্পৰ্টেণ্টলি তাক আমি সূৰ্যৰ পোহৰত তাক ড্ৰাই কৰিব লাগে। চ' আৰু যদি মই কওঁ তোমাক, পৰিষ্কাৰ বা আমাৰ যোনখিনি মেনষ্ট্ৰুৱেল হেবিটছ, তাৰে এটা ইম্পৰ্টেণ্ট হেবিট হৈছে যে আমাৰ যিখিনি যৌনাংগ আছে, ফিমেল যৌনাংগৰ অংশ, সেইখিনি সদায় আমি শুকানভাৱে ৰাখিব লাগে আৰু চফা কৰি ৰাখিব লাগে। ইয়াত এটা কথা আছে যে আমাৰ যোনটো ফিমেল যোনটো জেনিটেলিয়া হয়, সেইটো কিন্তু আকৌ এটা নিজেই মানে চফা কৰিব পৰা নিজৰ আমাৰ অংগ
1: ব্যৱস্থা এটা
0: হয়, নিজৰে ব্যৱস্থা আছে। চ' তাৰ কাৰণে আমি কোনো কেমিকেল জাতীয় চাবোন বা এনেকুৱা ৱাশ্ব ইউজ কৰাটো প্ৰেফাৰ্ড নহয়।
1: আজিকালি আমি দেখি থাকোঁ বিজ্ঞাপন ওলাইছে, বিভিন্ন ধৰণৰ চাবোন ওলাইছে বজাৰত, সেইবোৰ ব্যৱহাৰ কৰাটো কিমানলৈকে ভাল?
0: চোৱা, যদি মই ভালকে চাওঁ, আমাৰ বডিৰ যিহেতু কেপাচিটি নিজৰে আছে, হয়নে? চ' আমি বাহিৰৰ বস্তু কেলৈ ব্যৱহাৰ কৰিব লাগে? চকুৰ কাৰণেতো আমি কোনো একো কেমিকেলছ বা কেনেকুৱা চাবোনটো আমি ইউজ নকৰোঁ, চফা হৈয়ে আছে চকু। ঠিক তেনেদৰে আমাৰ যোনটো যৌনাংগ আছে, চ' তাৰ নিজৰ pH মেইনটেইন কৰিব পৰা কেপাচিটি এটা আছে। চ' কেমিকেলছখিনি হয় চবেই ছেফ, বহুতে ছেফ বুলি কয়, যদিও ডক্টৰেও এইটো ৰেকমেণ্ড কৰে যে আমি সাধাৰণতে তেনেকুৱা কেমিকেলছ ইউজ নকৰাই ভাল। চ' আমি সুন্দৰভাৱে পৰিষ্কাৰ পানীৰে, চফা পানীৰে ধুলে আই থিংক দেট ইজ বেষ্ট সাধাৰণতে। আৰু হয় আমি শুকানভাৱে ৰাখিব লাগে তাক, যাতে তাত কোনো মইশ্চাৰ নাথাকে। আৰু আৰু এটা লাষ্ট যোনটো মই ইম্পৰ্টেণ্ট কথা ক'ম, সেইটো হৈছে যে ডিছপ'জেল। আমি চেনিটৰী পেড ইউজ কৰিলোঁ বা কাপোৰ ইউজ কৰিলোঁ, কিন্তু সেই সঠিকভাৱে আমি ইউজ কৰিলেই নহ'ব, সঠিকভাৱে পৰি, বিকজ এনভাইৰনমেণ্টৰ কথাও আছে। চ' আমি তাক সজাগ হৈ পিনে ভালদৰে কাগজেৰে মেৰিয়াই তাক ডাষ্টবিনত পেলোৱাটো অত্যন্ত আৱশ্যকীয়।

0: যিহেতু বেক্টেৰিয়া তাত গঢ় ল'ব পাৰে, য'তে ত'তে পেলালে পৰিৱেশো দূষিত হয় আৰু লগতে নিশ্চয় বেমাৰ আজাৰৰ উৎসও হ'ব পাৰে।
1: একদম হয়, বিকজ তাৰ পৰা দেখা গৈছে বহুত কিছুমান আছে তোমাৰ জেগাত য'ত তোমাৰ এইটোও দেখা গৈছে যে পুতি থয় বা তোমাৰ জ্বলাই দিয়ে, তাৰ পৰা
0: জ্বলাই দিয়াটোও বেয়া,
1: জ্বলাই দিয়াটো বেয়া, এয়াৰ পলিউশ্যন হয়, তোমাৰ বায়ু পৰুৱা হয়। পলিউশ্যনৰ এটা তোমাৰ যদি আমি এনভাইৰনমেণ্টেল দিশৰ পৰা চাওঁ, চ' এই ডিছপ'জেলেও কিন্তু মেক্সিমাম আমাৰ পলিউশ্যন কজ কৰে,
0: নকৰা নহয়। আৰু যিহেতু প্লাষ্টিকেৰে নিৰ্মিত বেছিভাগ সামগ্ৰী, গতিকে পৰিৱেশ দূষিত কৰাৰ নিশ্চয় সম্ভাৱনা আছে।
1: হয় হয়,
0: গতিকে আমি নিয়মৰ মাজেৰে গৈহে এই বস্তুবোৰ নিষ্কাশন কৰা উচিত।
1: হয়,
0: আমি এবাৰ জানিব বিচাৰিছোঁ যে ঋতুস্ৰাৱৰ সময়ছোৱাত ভালদৰে চাফ চিকুণতা যদি বৰ্তাই ৰখা নাযায় তেতিয়াহ'লে বেমাৰ আজাৰ হোৱাৰ আশংকা আছে নেকি বা কেনেধৰণৰ বেমাৰ আজাৰ হ'ব পাৰে?
1: চ' ইয়াত যদি মই ভালকে তোমাক যদি ক'ব লাগে, আমি যোনটো দেখোঁ সেইটো হৈছে সাধাৰণতে আমাৰ যোনটো প্ৰব্লেমছ বুলি যোনটো কওঁ, ইছ্যুজ। চ' ভালকে যদি আমি চাওঁ সেইটো আমি সকলোৱে কওঁ যে হেল্থ ইছ্যুজ থাকে। হয়, কাৰেক্ট। আমি যদি যেনেকে ক'লোঁ যে আমি শুকানকে ৰাখিব লাগে যৌনাংগ, চ' যদি আমাৰ যেনেকে চেনিটৰী পাড বা ব্লিডিঙৰ সময়ত যদি আমি তোমাৰ যদি ড্ৰাইকে নাৰাখোঁ বা চেনিটৰী পাডটো যদি আমি দীঘলীয়াকে ৰাখিলোঁ, তেতিয়া আমাৰ কি হোৱা চান্সেছ থাকে যে আমাৰ মইশ্চাৰ, তোমাৰ পানী যিহেতু ড্ৰাই কৰি ৰাখিব লাগে কিন্তু তাত আমি মইশ্চাৰ হয়, আৰু আমাৰ নিচিনা জেগাত আমাৰ হিউমিডিটি বেছি, চ' আমাৰ মেক্সিমাম চান্সেছ থাকে যে সেই চেনিটৰী পেডটোৰ পৰা বা সেই ইউজ চেনিটৰী পেডটোৰ পৰা যিহেতু মইশ্চাৰ থাকে তাত আমাৰ বিভিন্ন ধৰণৰ বেক্টেৰিয়া, ফাংগাছ তো তেনেকুৱা গ্ৰ' হ'ব পাৰে। চ' তেনেকে হেলথ ইছ্যু বুলি ক'লে তোমাৰ ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বহুত কমন, আৰু আজিকালি যদি তুমি চোৱা বহুতো সৰু ছোৱালীৰ মাজত, ছোৱালী বুলি মই নকওঁ, তোমাৰ বহুতো নাৰীৰ মাজত ইউৰিনেৰী ট্ৰেক্ট ইনফেকশ্যন বাঢ়ি গৈছে, আৰু লগতে তোমাৰ ফাংগাল ইনফেকশ্যনছ হোৱাৰ চান্সেছ থাকে। তাৰোপৰি তোমাৰ
0: ইউটেৰাছৰ কেঞ্চাৰো বাঢ়িছে নহয় জানো?
1: হয় হয়, এইবোৰ তোমাৰ ডিৰেক্টলি ষ্টাডিজে কয় যে কাৰ্চিনোমা যোনটো মানে কেঞ্চাৰ, চৰি, ইউটেৰাছৰ কেঞ্চাৰ বা তোমাৰ ৰিপ্ৰডাক্টিভ যোনটো পাৰ্টছৰ কেঞ্চাৰ ইয়াৰ কাৰণ হ'ব পাৰে। এইটো হৈছে হেলথ ইছ্যু। কিন্তু মই তোমাক আৰু এটা দিশৰ কথা ক'ব পাৰোঁ, হৈছে যে ইম'শ্যনেল দিশ, যোনটো ইম'শ্যনেল বা যোনটো মেণ্টেল দিশ, সেইটো আমি সাধাৰণতে নকওঁ,
0: যিহেতু হৰ্মনৰ সলনিৰ লগত এই প্ৰক্ৰিয়াটোৰ সম্পৰ্ক আছে।
1: হয়, চ' সাধাৰণতেতো আমি দেখুৱাই যে আমি পি এম এছ বুলি কওঁ, হয়নে, পি এম এছ চিং, আই এম পি এম চিং বুলি এনেকৈ কোৱা যায়। চ' তোমাৰ যোনটো আমাৰ মেনষ্ট্ৰুৱেল যোনটো ক্ৰেম্প হয় বা যোনটো এংজাইটি হয়, বহুতে এইটো নৰ্মেল বুলি কয়, হয় মেনষ্ট্ৰুৱেল ক্ৰেম্পছ অলপ হয় যিহেতু ইউটেৰাছৰ লাইনিংটো ভাঙি আহে, চ' ক্ৰেম্পছ বুলি কয়। কিন্তু এই যিখিনি আমাৰ ইনফেকশ্যন হোৱাৰ চান্সেছ থাকে বুলি ক'লোঁ, তাৰ লগত আমাৰ ইনফেকশ্যনছৰ লগত ৰেচেছ হয়, খজুৱতি
0: বাঢ়ে,
1: হয় ইচিং হ'ব পাৰে। চ' সেইবোৰৰ কাৰণে মই ভাবোঁ যে এই হেলথ ইছ্যুজবোৰে এজনী ছোৱালীৰ মেণ্টেলিটি বা এজনী ছোৱালীক ইম'শ্যনেলি উইক কৰি দিব পাৰে, কিয়নো সেই ছোৱালীজনীয়ে এটা মানসিক চাপ পাব, তাৰ উপৰি তোমাৰ যিখিনি মনৰ এটা উদ্বেগতা সেইটো বাঢ়ি যাব, তাৰ লগত আই বিলিভ কি তেওঁলোকৰ হীনমন্যতাটো ভুগিব পাৰে। চ' এই তোমাৰ যিটো প্ৰব্লেমৰ কথা সুধিলা, আই বিলিভ যে হেলথ ইছ্যু হয় কাৰেক্ট, তাৰ লগতে কিন্তু ইম'শ্যনেল আৰু মেণ্টেল হেলথো এফেক্ট হ'ব পাৰে ছোৱালী এজনী।
0: গতিকে সম্পূৰ্ণভাৱে সুস্থ হৈ থাকিবলৈ, মনটো ভালে ৰাখিবলৈ আমি কেনেকৈ থাকিব লাগে?
1: অৱশ্যে চোৱা, মেনষ্ট্ৰুৱেশ্যন ইজ এ ভেৰি নৰ্মেল প্ৰচেছ, এটা বায়'লজিকেল প্ৰচেছ। আমাৰ যদি জ্বৰ হয় আমি লাজ নকৰোঁ ক'বলৈ, কিন্তু আমি মেনষ্ট্ৰুৱেশ্যন সামহাওটো যদি আমাৰ পিৰিয়ডছ হৈ আছে আমাৰ সেইটো ক'বলৈ লাজ লাগে, ঘৰৰ মানুহক ক'বলৈ লাজ লাগে। আৰু এটা আমাৰ অসমীয়া সমাজত কথা আছে, মেনষ্ট্ৰুৱেশ্যন বুলি ক'লে আমি অসুবিধা বুলি কওঁ, সেইটো মোৰ শব্দটো মোৰ বৰ বেয়া লাগে,
0: কিবা যেন বৰ লেতেৰা কিবা বিষয়,
1: এক্সাক্টলি অসুবিধা কেনেকৈ হ'ব পাৰে? সেইটো মই বিশ্বাস কৰোঁ যে মেনষ্ট্ৰুৱেশ্যন ইজ ছুপাৰ পাৱাৰ, আমাক ছুপাৰ পাৱাৰ দি আছে সেইটো। আৰু যদি আমি ভালকৈ চাওঁ, গোটেই যদি আমি লাইফ এটা ক্ৰিয়েশ্যন কৰাৰ আমাৰ এটা উমেনৰ কেপাচিটি থাকে, চ' সেই কেপাচিটিটো আই বিলিভ কি মেনষ্ট্ৰুৱেশ্যন ইজ এ ছুপাৰ পাৱাৰ যোনটো ভগৱানে দিছে। চ' তুমি সুধিছিলা যে ভাল সুস্থ কেনেকৈ,
0: মই বিমূল্য হৈ থাকিব হ'লে আমি কি কৰিব লাগিব?
1: হয়, চ' ইয়াৰ লগতে মই এইটো কওঁ যে ৱৰ্ল্ড মেনষ্ট্ৰুৱেল হাইজিন ডে'ৰ যোন থিম হয় সেইটো কিন্তু হৈছে যে টুগেডাৰ ফৰ আ পিৰিয়ড ফ্ৰেণ্ডলি ৱৰ্ল্ড। চ' তাতেই আছে বুলি মই ভাবোঁ, কেনেকৈ থাকিব পাৰোঁ আমি যদি পিৰিয়ডটো অসুবিধা বুলি নকয়, এটা একদম চিম্পল নৰ্মেল প্ৰচেছ যোনটো মান্থলি হয়, তেনেকে যদি আমাৰ মাইণ্ডটোক আমি বনাব পাৰোঁ, এটা মাইণ্ডছেট যদি আমি সেইটো লৈ থাকিব পাৰোঁ, এটা পজিটিভিটি, পিৰিয়ড নেগেটিভ নহয় বৰঞ্চ পিৰিয়ড এটা পজিটিভ এছপেক্ট, সেইটো যদি আমি নিজৰ মাইণ্ডত বহুৱাব পাৰোঁ, আই থিংক সেইটোত আমি একদম সুন্দৰভাৱে আমাৰ মনটো ভাল লাগি থাকিব। পিৰিয়ডছ হৈছে একো ডাঙৰ কথা নহয়, পিৰিয়ডছ হৈছে আই এম হেলডি, সেইকাৰণে মোৰ পিৰিয়ডছ হৈ আছে। আৰু আৰু মই এইটোও বিলিভ কৰোঁ যে হয় আমাৰ কিছুমান আমি

0: অকণমান ইছ্যুজ কিছুমান আমি চাফাৰ কৰোঁ কিছুমানে, কাৰোবাৰ পেটৰ বিষ বেছি হয়, কিন্তু সেইখিনি যদি আমাৰ মাইণ্ডত এটা পজিটিভ এছপেক্ট থাকে, চ' আৰু যদি আমি ফ্ৰেণ্ডছ বা আমি আমাৰ পৰিয়ালৰ লোকে যদি আমাক ছাপৰ্ট কৰে, আই থিংক দেট ইজ এ ভেৰি পজিটিভ ইছ্যু, আৰু আমাৰ মাইণ্ডটো এনেই ভাল হৈ থাকিব যদি আমি নিজেই পজিটিভ, ৱৰ্ল্ডখনক যদি আমি পজিটিভ দেখোঁ, আমাৰ এনভাইৰনমেণ্টটো, তো আই থিংক দেট ইজ এন এক্সিলেণ্ট অপশ্যন,
1: সাধাৰণভাৱে গ্ৰহণ কৰিব লাগে।
0: এক্সেক্টলি,
1: তেতিয়া আমাৰ গা মন ভালে থাকিব।
0: হয়
1: হয়, আমি অন্য এটা বিষয়লৈ আহিছোঁ। 10-12 বছৰ বয়সৰ পৰা মাহেকীয়া আৰম্ভ হোৱা দেখা যায়, আৰু নাইবা আজিকালি 6-7 বছৰ বয়সৰ পৰা হোৱাও দেখা যায়। গতিকে এই কণ কণ ছোৱালীবোৰক বা কিশোৰীসকলক ঋতুস্ৰাৱ সম্পৰ্কে সজাগ কৰি তোলাটো কিমান প্ৰয়োজনীয়, তেওঁলোকক মানসিকভাৱে আমি কিদৰে প্ৰস্তুত কৰি তুলিব পাৰোঁ, আৰু এই ক্ষেত্ৰত পৰিয়াল আৰু বিদ্যালয়ৰ ভূমিকা কেনেধৰণৰ হ'ব পাৰে?
0: মোৰ এই প্ৰশ্নটো বহুত ভাল লাগে। ভাল কিয় লাগে? বিকজ তুমি সুধিছা কণ কণ কিশোৰীসকলক। মোৰ একদম দৃঢ় বিশ্বাস যে একদম কণ কণ বয়সত যেতিয়া এটা নলেজ দিয়া যায়, তেওঁলোকৰ মাইণ্ডটো এতিয়াও একদম সৰল, এতিয়াও তেওঁলোকে ঋতুস্ৰাৱৰ বিষয়ে তেওঁলোকৰ ধাৰণা একো নাই
1: মানে।
0: চ' আই বিলিভ যে এইটো একদম বেষ্ট টাইম দিবলে, কিয়নো তেওঁলোকৰ মাইণ্ডটোক আমি ধুনীয়াকে কিন্তু মোল্ড কৰিব পাৰোঁ, যেনেকে মাটিৰ বাচন এটা মোল্ড কৰা যায়। তেওঁলোকক এইটো একদম সঠিক জ্ঞান বায়লজিকেলি চাইণ্টিফিকেলি কি হয় সেইটো কোৱাত মই বিশ্বাস কৰোঁ যে একদম কম বয়সতে ক'ব লাগে। কম বয়স হয় এটা এজ এপ্ৰপ্ৰিয়েট হ'ব লাগে। যেনেকে দেখা গৈছে যে ক্লাছ 5-6ত ল'ৰা আৰু ছোৱালী উমৈহতীয়াকে কিন্তু জ্ঞান দিয়াটো, সঠিক জ্ঞান দিয়াটো, চাইণ্টিফিকেলি জ্ঞান দিয়াটো বহুত প্ৰয়োজনীয় বুলি ভাবোঁ।
1: হয়, সাধাৰণতে ল'ৰাবোৰক বা পুৰুষসকলক এই ক্ষেত্ৰৰ পৰা আঁতৰাই ৰখা হয়, কিন্তু তেওঁলোককো সমানে এই ক্ষেত্ৰত শিক্ষা দিয়াটো জৰুৰী।
0: হয়, আৰু মই এইটোও বিশ্বাস কৰোঁ যে এইবোৰ সজাগতা কৰা বা কিছুমান যদি এনেকুৱা মেনষ্ট্ৰুৱেল ক্লাছেছো লোৱা যায়, চ' মই মোৰ বিশ্বাস যে যদি আমি মিক্সড জেণ্ডাৰ ক্লাছেছ, ল'ৰা আৰু ছোৱালী যদি আমি একেলগে ক্লাছ এটা কৰাব পাৰোঁ, সেইটোত আই থিংক তেওঁলোকে নিজেই বুজিব যে এইটো একো বেয়া কথা নহয় বা এইটো কোনো লাজ লগা কথা নহয়। চ' তেওঁলোকে ইমান সৰু ল'ৰা ছোৱালীক যদি আমি এনেকৈ শিকাব পাৰোঁ, আই থিংক আমি বেছি ফ্ৰুটফুল হ'ম পিছলৈ গৈ, বিকজ তেওঁলোকে বুজিয়েই নাপায়, তেওঁলোকৰ মনত এতিয়াও অহা নাই এইটো বেয়া বস্তু, লাজ লগা বস্তু, বা এইটো তোমাৰ এইটো কৰিব নাপায়, নালাগে, এই দিশলৈ তেওঁলোক অহাই নাই। চ' তোমাৰ মই যদি বেষ্ট টাইম যদি কওঁ, সেইটো হৈছে ক্লাছ 5 মানৰ পৰা আই থিংক একদম নলেজটো দিব লাগে। আৰু তুমি সুধিছিলা যে ঘৰ আৰু
1: বিদ্যালয়,
0: সৰুতে দেখা যায় আমাৰো আছিলে যে মেমহঁতে যি কয় ছাৰহঁতে যি কয় সেইটো একদম কৰেক্ট, সেইটো লাগিলে মা দেউতাই যিয়ে নকওঁ সেইটো কৰে। চ' মই বিশ্বাস কৰোঁ যে টিচাৰ্ছসকলৰ, স্কুলৰ টিচাৰ্ছসকলৰ বহুত কিন্তু একদম গুৰুত্বপূৰ্ণ দায়িত্ব এটা আছে, বিকজ তেওঁলোকে যিখিনি কয় আমাৰ ল'ৰা ছোৱালীয়ে সেইখিনি কথা শুনে। চ' টিচাৰ্ছখিনিয়ে যদি ষ্টুডেণ্টছখিনিক ৰাইট দিশে যদি লৈ যাব পাৰে এই বিষয়ে, চ' আই থিংক স্কুলছ এট দ্য বেষ্ট অপশ্যন য'ৰ পৰা আমি সঠিক নলেজটো বিয়পাব পাৰোঁ। আৰু হয় ঘৰত যদি এটা পজিটিভ মা দেউতা, সাধাৰণতে আমাৰ দেখা যায় যে মায়েও কথাবোৰ নকয়, বা বিকজ মই নিজে স্কুলত গৈ পাইছোঁ যে মই সুধিছিলোঁ যে তোমালোকৰ যেতিয়া পিৰিয়ডছ হৈছিলে তোমালোকক মায়ে কৈছিলে নেকি? নাই কোৱা মেম। কেনেকৈ গম পালা? নাই মেম, হৈ গ'ল, আমি গমেই নাপাওঁ, মায়েহে কৈছিলে মোৰ বোলে মাহেকীয়া হৈছে। চ' তেওঁলোকৰ সেই নলেজটো নাই। চ' মই বিশ্বাস কৰোঁ যে মাক আৰু দেউতাকৰ কথাটো নাহেই, চিনতেই নাই আমি যিমান ছাৰ্ভে কৰিছোঁ। চ' মোৰ বিশ্বাস যে মা দেউতাই নহয়, ইনফেক্ট যিকোনো ফেমিলি মেম্বাৰ্ছ দে কেন অলছো মানে ফাউণ্ডেশ্যনটো বিল্ড আপ কৰাৰ কিন্তু বহুত সহায় কৰিব পাৰে।
1: যিখিনি মানুহক শিশুসকলে বিশ্বাস কৰে, বিশ্বাসত লয়, তেওঁলোকে হয়তো এই বিষয়ত ল'ৰা ছোৱালীবোৰক জ্ঞান দিব পৰা এটা স্থানত আছে, তেওঁলোকে শিকাব পাৰে আৰু তেওঁলোকৰ কথা ল'ৰা ছোৱালীবোৰে শুনিব।
0: হয়,
1: আমি এটা অন্য বিষয়লৈ আহিছোঁ। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ ফালৰ পৰা প্ৰকল্প আদৃতি নামৰ এটা প্ৰকল্পৰ সৈতে আপুনি জড়িত হৈ আছে, আৰু ঋতুস্ৰাৱৰ এই সমগ্ৰ প্ৰক্ৰিয়াটোৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত আপোনালোকে কাম কৰি আছে। এতিয়া আমি এই বিষয়টোলৈ আহিম, কিন্তু এইখিনিতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ঋতুস্ৰাৱক লৈ আজিৰ দিনতো, আজি 21শ শতিকাটো, বহুতো ভ্ৰান্ত ধাৰণা প্ৰচলিত হৈ আছে। বহুতে এই ক্ষেত্ৰত মুকলিকৈ কথা বতৰা পাতিবলৈ লাজ কৰে। ল'ৰা, যুৱক বা পুৰুষসকল এই বিষয়টোৰ পৰা প্ৰায়ে আঁতৰি থকা দেখা যায়। বহুতে আকৌ সজাগতাৰ অভাৱত পুৰণি নীতি নিয়মো বহুত পালন কৰা দেখা যায়, বিভিন্ন ধৰণৰ নিয়ম পালন কৰে তেওঁলোকে। অথচ মাহেকীয়া প্ৰক্ৰিয়াটো অত্যন্ত স্বাভাৱিক জৈৱিক প্ৰক্ৰিয়া। যিদৰে খাদ্য গ্ৰহণ কৰাৰ পিছত খাদ্যখিনি আমাৰ হজম হোৱাটো বা পাচন প্ৰক্ৰিয়াটো এটা জৈৱিক, এটা স্বাভাৱিক প্ৰক্ৰিয়া, ঠিক তেনেকৈ আমাৰ এই মাহেকীয়াটো এটা জৈৱিক স্বাভাৱিক প্ৰক্ৰিয়া। গতিকে এই ক্ষেত্ৰত সুস্থ বাতাবৰণ এটা নিৰ্মাণ কৰাৰ ক্ষেত্ৰত সমাজ হিচাপে আমি কি কৰিব লাগে,

0: বা মুকলিকৈ এই সম্পৰ্কে কথা বতৰা পাতিব পৰা পৰিৱেশ এটা আমি কেনেদৰে সৃষ্টি কৰিব পাৰোঁ বা পুৰুষৰ ভূমিকা এই ক্ষেত্ৰত কি হ'ব লাগে? প্ৰকল্প আৰ্দ্ৰতীৰ জৰিয়তে আপোনালোকে এই পৰিস্থিতিটোৰ সম্পৰ্কে আপোনালোকে কি অনুধাৱন কৰিছে বা কি পৰ্যবেক্ষণ কৰিছে?
1: চ' পোন প্ৰথমেতো মই এইটো ক'ব পাৰোঁ যে তুমি যেনেকৈ ক'লা যে হয় মই প্ৰজেক্ট প্ৰকল্প আদৃতিৰ লগত জড়িত, মই তাৰ কোঅৰ্ডিনেটৰ হয়। চ' এই প্ৰজেক্ট আদৃতিটো আহিল কেনেকৈ, একদম দুখ লগা কথা হয়, কিন্তু ক'ব বিচাৰিম। আচলতে এইটো আমি এটা ছাৰ্ভে কৰিছিলোঁ, আমাৰ তুমি জানিবা হ'বলা আমি ডেজাৰ্টেশ্যনৰ কিছুমান প্ৰজেক্টছ কৰিব লাগে হয় ইউ জিত। চ' এনেকৈ মই মোৰ ষ্টুডেণ্ট এগৰাকী ৰিয়ামণি গোস্বামী বুলি, তেখেতক মই এটা প্ৰজেক্ট দিলোঁ যে আমি এটা ছাৰ্ভে কৰোঁ কামৰূপ এৰিয়াত আৰু মানে মেনষ্ট্ৰুৱেল হেলথ আৰু হাইজিন কেনেধৰণৰ। চ' তেনেকেই আৰম্ভ কৰিলোঁ, ময়ো বিশেষ ভবা নাছিলোঁ সেই টাইমত, যিহেতু গুৱাহাটীৰ ওচৰে জেগা। চ' মোৰ ৰিজাল্টখিনি দেখি কিন্তু একদম মই শ্বক হৈ গ'লোঁ। একদম দুখ লগা কথা মই তোমাক কওঁ যে আমি যেতিয়া ৰিজাল্টখিনি ভালকৈ এনালাইজ কৰিলোঁ, এতিয়া আমি ৰিচেণ্ট পেপাৰ এখনো কৰি আছোঁ সেইটোৰ ওপৰত, আমি দেখিলোঁ যে 70%ৰ ওপৰত ছোৱালীবোৰে কিন্তু এতিয়াও কাপোৰ ব্যৱহাৰ কৰে। তাৰোপৰি এনেকুৱা কিছুমান তথ্য লৈ তেওঁলোক আছে যোনটো মোৰ বেয়া লাগিলে শুনি। ফাৰ্ষ্টতেতো ইনফেক্ট মই আমি যেতিয়া ক্লাছত আমি কিছুমান এৱেৰনেছ কেম্প কৰোঁ, তাত মই যেতিয়া সোধোঁ ল'ৰা ছোৱালীবোৰ, মই প্ৰথমে এটাই কথা সোধোঁ যে পিৰিয়ডছটো শুদ্ধ নে অশুদ্ধ। তুমি বিশ্বাস নকৰিবি, বা ডাঙৰকৈ কয় মেম পিৰিয়ডছটো অশুদ্ধ। মই আজিলৈকে যিমান কাম কৰিলোঁ এজনী ছোৱালীকো পোৱা নাই যোনে কয় যে পিৰিয়ডছটো শুদ্ধ,
0: অশুচি বুলি ভাবি তাৰমানে
1: হয় পিৰিয়ডছটো অশুদ্ধ বুলি কয় যে পিৰিয়ড মেম পিৰিয়ডটো হৈছে অশুদ্ধ, তেজ যিখিনি থাকে বডিত সেইখিনি হেনো ওলাই যায় দেই। সেইটো এটা মই তোমাক এনেকুৱা ক'ব পাৰোঁ, এইটো এটা মিথ বুলি কওঁ, বিকজ ঋতুস্ৰাৱিক বায়লজিকেল প্ৰচেছ, তুমি নিজেই ক'লা এইটো হয়নে। চ' ঋতুস্ৰাৱৰ টেষ্ট কেতিয়াও লেতেৰা হ'ব নোৱাৰে, ৰাইট? তো ছেকেণ্ড তোমাৰ এটা মই অদ্ভুত কথা পালোঁ যে ফাৰ্ষ্ট 2 ডেজ যোনটো থাকে মেনষ্ট্ৰুৱেল ব্লিডিঙৰ, গা ধুবলৈ মানা কৰা যায়।
0: সেইটোতো ভয়ংকৰ কথা, কাৰণ চাফা হৈ থাকিবহে লাগে এইকেইদিনত।
1: এক্সেক্টলি, নিয়মিতভাৱে গা ধুই থাকিলেহে আমি সতেজ ফিল কৰিম। তাৰোপৰি তোমাৰ এইটো এটা গুড মেনষ্ট্ৰুৱেল হেবিট, গা ধোৱাটো গুড মেনষ্ট্ৰুৱেল হেবিট হয়। তাৰোপৰি তোমাৰ আৰু এটা তোমাক কওঁ, সেইটো হৈছে যে টেঙা খাব নালাগে। এইটো মানে ভীষণ, আগতেও মোৰ আইতাহঁতে কৈছিলে যে টেঙা নাখাবি, তেতেলি নাখাবি। এতিয়া মই যদি তোমাক কওঁ, আমি ব্লাড লছ হয়নে, আৰু আমাৰ যদি হেভি ব্লাড লছ হয় আমি তুমি জানিবা হ'বলা যে এনিমিয়া হ'ব পাৰে। চ' এই ব্লাড প্ৰডাকশ্যনৰ কাৰণে, ব্লাড ফৰ্মেশ্যনৰ কাৰণে আমাক আইৰণৰ প্ৰয়োজন। চ' হিমগ্ল'বিন আইৰণৰ প্ৰয়োজন। চ' সেই আইৰণটো কিন্তু এবজৰ্ব হ'বলৈ হ'লে কিন্তু আমাক আকৌ টেঙা লাগে,
0: লাগিবই।
1: এক্সেক্টলি। চ' বৰঞ্চ চায়েন্সে এইটোহে কয় যে আমি টেঙা যেনে নেমু তোমাৰ, তাৰপিছত মই অৱশ্যে এইটো নকওঁ তেতেলি কথা তুমি আনিছা হয়, তেতেলি কেতিয়াবা কি হয় অকণমান ক্ৰাম্পছটো বঢ়াব পাৰে যদিও তাৰ কোনো চাইণ্টিফিক ৰিজন নাই কিন্তু দেই। তো মই ভাবোঁ যে টেঙা, আমলখি, কমলা এইবোৰ বৰঞ্চ আমি খাবহে লাগে।
0: কিছুমানে আনাৰসৰ কথাটোও কয় যে আনাৰস খাব নালাগে,
1: সেইটোৱে। কিন্তু মই এটা তোমাক একদম ধুনীয়া কথা এটা মনত পৰিলে এতিয়া মোক, একদম ৰিচেণ্টলি মই মিৰ্জা তোমাৰ গাৰ্লছ হাইস্কুলত গৈছিলোঁ। আমাৰ প্ৰজেক্টটোত বেচিকেলি কি হয়, আমি ছাত্ৰ ছাত্ৰী উভয়কে আমি আমাৰ সজাগ কৰাটোৰ আমাৰ মেইন প্ৰথম, তাৰ লগতে কিন্তু আমাৰ মাতৃ গোট সকলোকো আমি টাৰ্গেট কৰিছোঁ স্কুলৰ।
0: হয়
1: চ' একদম ৰিচেণ্টলি এইটো কেছ হৈছে, মাক এগৰাকীয়ে নিজেই ক'লে যে বাইদেউ মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ, মোৰ এজনী মোৰ ছোৱালীজনীয়ে খুব টেঙা খালে, দ্বিতীয় দিনা পিৰিয়ডছৰ দ্বিতীয় দিনা খুব টেঙা খালে, মই বিৰাট গালি দিলোঁ আৰু মোৰ ভয় লাগিলে এতিয়া ডক্টৰৰ তাত লৈ যাব লাগিব। সেইদিনাখন তেওঁ নিজেই কৈছে যে মোৰ মনৰ যোনটো ভাৱ আছিলে যে টেঙা খাব নালাগে, সেইটো কিন্তু ভাঙি গ'ল বুলি ক'লে, বিকজ তাৰ একো নহ'ল। এক্সেক্টলি। চ' মোৰ সেইটো ভাল লাগিলে অৱশ্যে,
0: কিছুমান ভ্ৰান্ত ধাৰণা আছে যিহেতু এইবোৰ।
1: এক্সেক্টলি। আৰু এটা আছে তোমাৰ আচাৰ চুব নালাগে, আচাৰ চুলে বেয়া হৈ যায়,
0: পাকঘৰলৈ নাযাবি, ইটো নুচুবি, ইটো নকৰিবি।
1: হা,
0: যিখিনি কাম কৰিব লাগে আমি যেনে চাফ চিকুণ হৈ থাকিব লাগে সেইবোৰত গুৰুত্ব নিদিয়ে, আমি এনেধৰণৰ নীতি নিয়মত গুৰুত্ব দিওঁ।
1: এক্সেক্টলি। আৰু মই ইয়াতে এইটোও এটা কথা ক'ব বিচাৰোঁ যে একচুৱেলি আমি নহয়, আমাৰ এনেকুৱা এটা ছ'চাইটি হয় আমি অসমীয়া ছ'চাইটিখন, আমি কিন্তু মই কিন্তু আকৌ নিজকে প্ৰগ্ৰেছিভ ছ'চাইটি বুলিয়ে কওঁ দেই, প্ৰগতিশীল, কিয়নো আমি কামাখ্যা দেৱীক চেলিব্ৰেট কৰোঁ। চ' এনেকুৱা এখন ছ'চাইটি যোনটো ছ'চাইটিয়ে তোমাৰ মেনষ্ট্ৰুৱেটিং গডেছক আমি যদি প্ৰে কৰিছোঁ আমি, তো মই ভাবোঁ আমি অসমীয়া ছ'চাইটিখন প্ৰগ্ৰেছিভেই হয়। কিন্তু তাত কিছুমান কথা আছে, এই যে পিৰিয়ডছ হোৱাৰ লগে লগে আমাক শিকোৱা যায় এইটো কৰিব নাপায়, এইটো কৰিব নালাগে। সেই নালাগে নাপায়তে মই এইটো বিশ্বাস কৰোঁ যে আমি এজনী সৰু ছোৱালী, 10 বছৰ ছোৱালী এজনীক আমি এটা এনেকুৱা ধৰণৰ কণ্ডিশ্যন, এনেকুৱা ধৰণৰ এটা গঢ় দি দিওঁ যে তাইও মানে

0: আগে লাহে লাহে ডাঙৰ হওঁতে মানে এইটো শিকি যায় যে এইটো কৰিব নাপায়, এইটো কৰিব নালাগে। আৰু পিছলে মই ভাবোঁ সৰুৰ পৰা যেতিয়া এটা এনেকে গঢ় লৈ যায় পিছলে সেই জ্ঞানটো, কিন্তু সেই যিখিনি তোমাৰ যিখিনি মানে সঠিক জ্ঞান নহয় সেই জ্ঞানখিনি পিছলে কিন্তু আকৌ কাৰেক্ট কৰিবলৈ অকণ ডিফিকাল্ট হৈছে।
1: সৰুতে যিহেতু কিছুমান ধাৰণা মনত গঢ় লয়,
0: ৰাইট,
1: আৰু এই ধাৰণাসমূহে চাগে ঋতুস্ৰাৱ প্ৰক্ৰিয়াটোক স্বাভাৱিক প্ৰক্ৰিয়া হিচাপে ভাবি লোৱাটো অকণমান বাধাৰ সৃষ্টি কৰে।
0: এক্সেক্টলি, সেইকাৰণে মই এইটোৱে ক'ম যে আমাৰ যিখিনি একদম মই আগতে আমি যেনেকৈ ডিছকাছ কৰিছোৱে যে একদম এডলেচেণ্ট, যিটো একদম সৰু কম পিৰিয়ডতে মানে যিটো কম মানে বয়সতে কিন্তু সেই জ্ঞান দিয়াটো জৰুৰী। আৰু তুমি সুধিছিলা যে ল'ৰাবোৰৰ, মইতো ভাবোঁ ল'ৰাবোৰৰ একদম হিউজ ৰোল, একদম গুৰুত্বপূৰ্ণ। বিকজ ভালকৈ যদি চাওঁ পিৰিয়ডছটোতো কেৱল ফিমেলৰ ইছ্যু নহয়, নাৰীৰ ইছ্যু নহয়, ফিমেলটো এটা চিম্পল তোমাৰ যদি মই চাওঁ স্বাভাৱিক প্ৰক্ৰিয়া হয়নে। সেয়েহে ল'ৰা আৰু পুৰুষসকলৰ মই বিশ্বাস কৰোঁ যে একদম গুৰুত্বপূৰ্ণ ভূমিকা আছে দেই,
1: অন্তত জানিব লাগে, কথাবোৰ জানিব লাগে। কাৰণ
0: এক্সেক্টলি
1: এটা সময়ত গৈ স্বাভাৱিকভাৱে যদি আমি ভাবোঁ মানে সাধাৰণতে কি হ'ব যে ঋতুস্ৰাৱ হৈছে, শেষত এগৰাকী ছোৱালীয়েতো গৈ এদিন মাতৃ হ'ব, সেই সময়তো এগৰাকী পুৰুষ লগত থাকিব, গতিকে তেওঁ যদি কথাখিনি নাজানে, তেওঁ যদি মহিলাগৰাকীক বা নাৰীগৰাকীক মানসিকভাৱে হ'লেও সমৰ্থন কৰিব নোৱাৰে, তেতিয়াহ'লে নিশ্চয় কথাবোৰ অকণমান খেলিমেলি হৈ যাব কোনোবাখিনিত, নহয় জানো।
0: এক্সেক্টলি, একদম কাৰেক্ট কথা কৈছা তুমি। তাৰ লগতে এইটোও দেখা যায় যে স্কুলত যিহেতু জ্ঞানটো নাথাকে ল'ৰাসকলৰ, কেতিয়াবা আমাৰ কি হয় বডি শ্বেমিং কৰা যায়, টিজিং কৰা যায়, এই ছোৱালীজনী মেন্স হৈছে, সেনেকুৱা ধৰণৰ এটা থাকে। চ' মই বিশ্বাস কৰোঁ যে কৈশোৰ কালতে ল'ৰাসকলক সঠিক জ্ঞান দিয়াটো বহুত প্ৰয়োজনীয়, যাতে পিছলে গৈ এইবোৰ যিখিনি কুসংস্কাৰ আছে, যিখিনি আমাৰ এই লাজ দিয়া বা তোমাৰ বডি শ্বেমিং যিখিনি আছে, যিখিনি ভুল ধাৰণা আছে, সেইখিনি যাতে আমি কম হ্ৰাস কৰিব পাৰোঁ। আৰু বহুত ইম্পৰ্টেণ্ট হৈছে এটা পাৰস্পৰিক সন্মান বৃদ্ধি পাব, যেতিয়া ল'ৰাবোৰে জ্ঞানটো পাব সঠিকভাৱে, তো যিখিনি সন্মান পাব লাগে নাৰীগৰাকী বা যিখিনি ইকুৱেলিটি, যিখিনি জেণ্ডাৰ ইকুৱেলিটিৰ কথা, সেইটো নিশ্চয়ভাৱে হ'ব বুলি মোৰ বিশ্বাস।
1: এইটো এটা লাজ কৰিবলগীয়া বিষয় নহয় বা লাজ দিবলগীয়া বিষয় নহয়, যে এইটো এটা স্বাভাৱিক এটা জৈৱিক প্ৰক্ৰিয়া।
0: ইনফেক্ট মই এইটো ভাবোঁ যে যদি আমি ঘৰত থকা ল'ৰা ভাইটি দাদাসকলে জনাটো উচিত বুলি মই ভাবোঁ। বিকজ তোমাৰ তুমি যেনেকৈ ক'লা যে ইম'চনেল ছাপোৰ্ট হিচাপে কাম কৰিব পাৰে পিছলে, নহয় মইতো ভাবোঁ যে একদম কম বয়সতো ইম'চনেল ছাপোৰ্ট
1: হয়,
0: একদম তোমাৰ কেতিয়াবা লাগিলে যে চেনিটেৰী পেটৰ বিষ হৈছে কি কৰিব, সেই ল'ৰাটো যদি গমেই নাপায় কি হৈছে বায়েকৰ বা ভনীয়েকৰ, সেই ল'ৰাজনে কেনেকৈ হেল্প কৰিব পাৰে। চ' এই সৰু সৰু কথা ঘৰতে আৰম্ভ হয়। চ' মই বিশ্বাস কৰোঁ যে ল'ৰাবোৰ কিন্তু একদম হিউজ ৰোল প্লে কৰে। ইনফেক্ট
1: নিশ্চয়কৈ এই ক্ষেত্ৰত সকলোৰে এটা দায়িত্ব আছে, সমাজ হিচাপে আমাৰ দায়িত্ব আছে, আৰু সকলোকে এই ক্ষেত্ৰত যদি আমি সজাগ কৰি তুলিব পাৰোঁ, বিশেষকৈ মাহেকীয়াৰ সময়ত ল'বলগীয়া পৰিষ্কাৰ পৰিচ্ছন্নতা সম্পৰ্কে আমি যদি নাৰীসকলক সজাগ কৰি তুলিব পাৰোঁ, তেতিয়াহ'লে বহুতো বেমাৰ আজাৰৰ পৰাও তেওঁলোক হাত সাৰি থাকিব পাৰিব, নহয় জানো। আৰু এই 28 মে'ৰ মেনষ্ট্ৰুৱেল হাইজিন ডে বা ঋতুস্ৰাৱ স্বাস্থ্য দিৱসৰ এইটোৱে নিশ্চয় তাৎপৰ্য, নহয় জানো।
0: হয় হয়,
1: আমি ভালেখিনি কথা পাতিলোঁ আৰু আমি আশা কৰিছোঁ শ্ৰোতাসকল নিশ্চয় এই আলোচনাদিৰ পৰা উপকৃত হ'ব। আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে এই অনুষ্ঠানৰ জৰিয়তে আপুনি ৰাইজক কি বাৰ্তা দিব।
0: মইতো ক'বলৈ হ'লে মই নিজকে একদম প্ৰিভিলেজড বুলি ভাবোঁ যে আমি সৰুৰে পৰা এনেকুৱা এটা এনভাইৰনমেণ্ট পাইছোঁ য'ত মই পিৰিয়ডছৰ বিষয়ে দেউতাক বা এতিয়া মই মোৰ হাজবেণ্ডক ক'বলৈ মই লাজ নকৰোঁ। চ' মোৰ এটাই আশা, মই এইটোৱে ক'ব বিচাৰোঁ যে আমি উই শ্বুড কাম ফৰৱাৰ্ড, আমি বহুত প্ৰগ্ৰেছিভ হয় বুলিয়ে বিশ্বাস কৰোঁ মই। চ' এনেকুৱা অসমীয়া ছ'চাইটিৰ নিচিনা ছ'চাইটি এটাত পিৰিয়ডছটো যাতে অসুবিধা হৈ নাথাকক, পিৰিয়ডটো যাতে এটা একদম হেল্ডি ছাইন, ছোৱালী এজনী হেল্ডি ছাইন, সেইটো যাতে হয়, মানুহ যাতে ল'ৰা ছোৱালী আমি যাতে ঘৰতে যাতে সঠিক জ্ঞান দিব পাৰোঁ পিতৃ মাতৃ হিচাপে। আৰু মই এইটোৱে ক'ম যে পিৰিয়ড ফ্ৰেণ্ডলি হয়, পিৰিয়ড এটা পজিটিভিটি আমি গেইন কৰিব লাগে, আৰু পিৰিয়ড পজিটিভিটি হ'লে আমি এইটো হ'ব যে আমি নিজক বডিক ভাল পোৱা আৰম্ভ পাম, যিহেতু অসুবিধা নহয় এইটো একদম নেচাৰেল বস্তু। যেতিয়া আমি ৰিয়েলাইজ কৰিম বা আমাক যেতিয়া ফেমিলিয়ে আমাক ৰিয়েলাইজ কৰাব, আমাৰ বিদ্যালয়ত যেতিয়া আমাৰ এই কথাটো মুকলিকৈ কথা পাতিম, চ' আই বিলিভ যে আমি পিৰিয়ডছৰ এই প্ৰগ্ৰেমটোৰ পিছত মোৰ অকণমান লিমিটেড নলেজটি হ'লেও দুই এজন মানুহে হ'লেও যাতে এইটোক ৰিয়েলাইজ কৰে যে পিৰিয়ড ইজ ভেৰি নেচাৰেল আৰু এইটো একো লাজ কৰা কথা নহয়, আমি যাতে মুকলিকৈ কথা পাতিব পাৰোঁ। আৰু এনেকুৱা মোৰ এইটো বিশ্বাস যে এনেকুৱা প্ৰগ্ৰেম যাতে আৰু হওক, যাতে আমি আৰু প্ৰগ্ৰেছিভ হ'ব পাৰোঁ, পিৰিয়ড পজিটিভিটি আমি আনিব

0: কৰোঁ ছ'চাইটিত,
1: সেইটোৱে
0: মোৰ কামনা থাকিল।
1: আৰু
0: ইয়াৰ লগতে যাতে আমাৰ যোনটো প্ৰজেক্ট চলি আছে, প্ৰজেক্ট আকৃতি, তাতে মোৰ ষ্টুডেণ্টছ আছে,
1: চ'
0: ষ্টুডেণ্টছখিনিক লোৱাৰ কাৰণ এইটোৱে যে আমি মই বিশ্বাস কৰোঁ যে ষ্টুডেণ্টখিনিও এক্সেলেণ্ট মেছেঞ্জাৰ্ছ হয় দেই ইনফৰ্মেশ্যন দিয়াত। চ' সেইকাৰণে আমিও যাতে ভালকৈ আগবাঢ়িব পাৰোঁ, আমাৰ যাতে প্ৰকল্পটো ভালকৈ সুফল দিয়ে, কামৰূপ এৰিয়াত আমি কাম কৰি আছোঁ, তাত যাতে আমি ভালকৈ কাম কৰিব পাৰোঁ, সেইটোৱে মই আশীৰ্বাদ বিচাৰিম ৰাইজৰ পৰা ইয়াৰ এই আলোচনাৰ হেয়াৰে। আৰু যাতে আমি একদম হেল্ডি পিৰিয়ডছ, চ' তেনেকৈ কৈয়ে মই আজিৰ প্ৰগ্ৰেমত মোক মাতি অনাৰ বাবে থেংক ইউ।
1: নিশ্চয়কৈ আপোনালোকৰ প্ৰকল্পটো সফল হওক, আৰু লগতে অকল কামৰূপ বুলি নহয়, আমাৰ গোটেই সমাজতে যাতে ঋতুস্ৰাৱ প্ৰক্ৰিয়াটো যাতে এক স্বাভাৱিক প্ৰক্ৰিয়া, এই বাৰ্তাটো যাতে বিয়পি যায়, এই ক্ষেত্ৰত যাতে ৰাইজ সজাগ হয়, নাৰীসকল চাফ চিকুণতাৰ প্ৰতি যাতে সজাগ হয়, আমি তাকেই আশা কৰিম। আপোনাৰ ইমানখিনি ব্যস্ততাৰ মাজতো এই সময়খিনি আমাক দিলে, তাৰ বাবে আপোনাক ধন্যবাদ। প্ৰিয় শ্ৰোতা, আজিৰ এই বিশেষ অনুষ্ঠানটিৰ অতিথি দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ প্ৰাণী বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপিকা অনামিকা অধিকাৰীৰ সৈতে এই অনুষ্ঠানৰ পৰা মই স্নেহা পাঠকে বিদায় লৈছোঁ। নমস্কাৰ।
2: ইমানবাৰ শ্ৰোতাই অনামিকা অধিকাৰীৰ সৈতে হোৱা স্নেহা পাঠকৰ ঋতুস্ৰাৱ স্বাস্থ্য দিৱস সম্পৰ্কীয় আলোচনাটি শুনিলে।
3: আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটি ইমানতে অন্ত পৰিল। ত্ৰিদিশা বৰাৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ

এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজনন্দ ভট্টাচাৰ্য। এতিয়া প্ৰধান বাতৰিসমূহ হৈছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ, দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। এতিয়া শুনক বিতং বাতৰি। অসমৰ চাহে নতুন অভিলেখ সৃষ্টি কৰিছে। ঢেকিয়াজুলি টি ষ্টেটৰ অসম চিটিচি চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰিবলৈ সমৰ্থ হৈছে। থমাছ এণ্ড কোম্পানী প্ৰাইভেট লিমিটেডে এই চাহ ক্ৰয় কৰে। উল্লেখযোগ্য যে 2025-26 বৰ্ষত হকমল টি ষ্টেটৰ চাহেও প্ৰতি কিলোগ্ৰামত 831 টকা মূল্য লাভ কৰি অভিলেখ সৃষ্টি কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ চাহ বিশ্ব দৰবাৰত উজলি উঠাত আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয় যে ঢেকিয়াজুলিৰ চাহে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকা মূল্য লাভ কৰি অসমৰ চাহৰ উৎকৃষ্ট মান আৰু ক্ৰমবৰ্ধমান চাহিদাৰ স্বাক্ষৰ বহন কৰিছে। প্ৰায় 200 বছৰ গৌৰৱময় ঐতিহ্য বহন কৰা অসমৰ চাহ উদ্যোগক অধিক শক্তিশালী, আধুনিক আৰু বিশ্বমুখী কৰি তুলিবলৈ চাহ বাগিচাৰ ভাই ভনীসকলৰ অক্লান্ত সহযোগিতাত বৰ্তমান চৰকাৰখনে দায়বদ্ধতাৰে কাম কৰি তাৰ সুফল লাভ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। শেহতীয়াকৈ ৰাজ্য চৰকাৰে পৰম্পৰাগত চাহৰ প্ৰতি কিলোগ্ৰামত 15 টকাৰ অনুদান ঘোষণা কৰা কাৰ্যই অধিক উৎপাদকক গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ জৰিয়তে বিক্ৰী কৰিবলৈ উৎসাহিত কৰিব বুলি আশা কৰা হৈছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। আল্লাহৰ নিৰ্দেশত হজৰত ইব্ৰাহিমে তেওঁৰ একমাত্ৰ পুত্ৰক

0: বলিদান দিয়া কাৰ্যৰ সোঁৱৰণত এই ঈদুজ্জোহা পালন কৰা হয়। এই উৎসৱক ঈদ অল আধা বা ঈদ উল আজহা বুলিও কোৱা হয়। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হৈছে। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদুজ্জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4,00,000 লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। এই সন্দৰ্ভত এয়া আমাৰ কাছাৰ জিলাৰ সংবাদদাতা আখি ৰাণী দাসৰ চমু প্ৰতিবেদন।
1: আজি বৰাক উপত্যকাৰ 3খন জিলা কাছাৰ, শ্ৰীভূমি আৰু হাইলাকান্দিত উদযাপন কৰা হৈছে পবিত্ৰ ঈদ উল আজহা। এই উপলক্ষে কাছাৰ জিলাত সাজি উঠিছে ঈদগাহসমূহ। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত উৎসাহ উদ্দীপনা পৰিলক্ষিত হৈছে। শিলচৰৰ ঈদখলা ঈদগাহত আজি 8 বজাত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নামাজ পাঠ কৰোৱাই বৰ মছজিদৰ ইমাম মৌলানা ছাব্বিৰ আহমেদ। পিছত শান্তি সম্প্ৰীতিৰ বাৰ্তাৰে দোৱা প্ৰাৰ্থনা কৰে ইছলাম ধৰ্মাৱলম্বী লোকসকলে।
0: চিৰাং জিলাৰ ঢালিগাঁও, বৰতালোৱা ঈদগাহ ময়দান, বিজনী জুমা মছজিদ, পালেংবাৰী, আলুখুন্দা, বাগৰগাঁও আদি অঞ্চলৰ বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদ প্ৰাংগণত ভালেসংখ্যক লোকে ঈদৰ নামাজত অংশগ্ৰহণ কৰে। বৰপেটাতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদুজ্জোহা উলহ মালহেৰে পালন কৰে। বৰপেটা সদৰৰ লগতে জিলাখনৰ হাউলি, কুকাৰপাৰ, কয়াকুচি, মন্দিয়া, কলগাছিয়া, পালোহাজি আদি অঞ্চলত অনুষ্ঠিত নামাজত কেইবাহাজাৰ লোকে অংশগ্ৰহণ কৰে। ধুবুৰী ঈদগাহত আজি অনুষ্ঠিত ঈদৰ সমূহীয়া নামাজত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে। জিলাখনৰ গোলকগঞ্জ, গৌৰীপুৰ, চাপটগ্ৰাম, বিলাসীপাৰা, চাপৰ আদি অঞ্চলত ঈদ উপলক্ষে উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। একেদৰে গুৱাহাটীৰ মাছখোৱা ঈদগাহ ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। নগাঁৱৰ ঐতিহ্যমণ্ডিত টাউন অঞ্জুমানে ঈদগাহ ময়দানত আয়োজিত সমূহীয়া নামাজত কেইবা শতাধিক লোকে অংশগ্ৰহণ কৰে। নামাজত ধুবুৰীৰ সাংসদ তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে বিশ্ব শান্তিৰ বাবে প্ৰাৰ্থনা কৰে। কোকৰাঝাৰ, শ্ৰীভূমি, দৰং আৰু তেজপুৰৰ বিভিন্ন মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে ঈদুজ্জোহা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে। এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে এই উৎসৱ হৈছে ভক্তি, ত্যাগ আৰু নিস্বাৰ্থতাৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱতাৰ সেৱাৰ বাবে অনুপ্ৰাণিত কৰে। সমাজত প্ৰেম আৰু সম্প্ৰীতিৰ প্ৰসাৰৰ হকে সংকল্প শক্তিশালী কৰিবলৈ তেওঁ সকলোলৈকে আহ্বান জনায়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ৰাজ্যবাসী বিশেষকৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। ৰাজ্যপাল আচাৰ্যই তেওঁৰ বাৰ্তাত কয় যে ঈদুজ্জোহাই ত্যাগ, কৰুণা, দয়া, আস্থা আৰু ভাতৃত্ববোধৰ শাশ্বত প্ৰমূল্যৰাজিক প্ৰতিফলিত কৰে। তেওঁ লগতে সমাজৰ সকলো শ্ৰেণীৰ মাজত একতাৰ এনাজৰী সুদৃঢ় কৰি শান্তি, সম্প্ৰীতি আৰু পাৰস্পৰিক সন্মানৰ মনোভাৱেৰে এই উৎসৱ পালন কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনায়। এই পবিত্ৰ উৎসৱে এখন সৰ্বাত্মক আৰু মৰম ভালপোৱাৰে ভৰা সমাজ গঢ়াৰ বাবে সদিচ্ছা, সহিষ্ণুতা আৰু সমূহীয়া দায়িত্বৰ আদৰ্শ বৰ্তাই ৰাখিবলৈ সকলোকে অনুপ্ৰাণিত কৰিব বুলি ৰাজ্যপালগৰাকীয়ে আশা প্ৰকাশ কৰে। অসমৰ সম্প্ৰতি সদ্ভাৱনা আৰু ভাতৃত্ববোধৰ চহকী ঐতিহ্য ৰাজ্যখনৰ মহান শক্তি বুলি অভিহিত কৰি শ্ৰী আচাৰ্যই এই উৎসৱে ৰাজ্যৰ জনসাধাৰণৰ মাজত একতা আৰু বন্ধুত্বৰ এনাজৰী সুদৃঢ় কৰিব বুলি আশা কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বাৰ্তাত ঈদৰ এই পবিত্ৰ উৎসৱে সকলোৰে অন্তৰ ত্যাগ, বিশ্বাস আৰু ভাতৃত্ববোধৰ আদৰ্শেৰে উজ্বলাই তুলিব বুলি আশা প্ৰকাশ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। উত্তৰ গুৱাহাটীত পুৱতি নিশা গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এটা পথ দুৰ্ঘটনাত 3জন লোকে প্ৰাণ হেৰুৱায়। এখন ট্ৰাক আৰু স্কৰ্পিঅ'ৰ মাজত মুখামুখি খুন্দা লগাৰ ফলত এই অঘটনটো ঘটে। নিহত লোককেইজনক মালিগাঁৱৰ গোচালা ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। যোৰহাট জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত কালি চকবজাৰ এলেকাৰ বহুমহলীয়া পাৰ্কিং স্থান সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত জয় শিৱানীৰ সভাপতিত্বত এই সন্দৰ্ভত পূৰ্বতে অনুষ্ঠিত বৈঠকৰ ধাৰাবাহিকতা ৰক্ষা কৰি অনুষ্ঠিত এই গুৰুত্বপূৰ্ণ বৈঠকখনত অঞ্চলটোৰ বহুমহলীয়া পাৰ্কিং স্থান নিৰ্মাণ প্ৰকল্পৰ সৈতে জড়িত সংশ্লিষ্ট বিভাগসমূহৰ কাম কাজৰ অগ্ৰগতিৰ সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। প্ৰকল্পটোৰ অগ্ৰগতিৰ বুজ লৈ জিলা আয়ুক্তগৰাকীয়ে নিৰ্মাণ কাৰ্য আৰু ব্যৱসায়ীসকলৰ পুনৰ সংস্থাপনৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ বিভাগীয় বিষয়াসকলক প্ৰয়োজনীয় নিৰ্দেশনা দিয়ে। বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াসকল, লোকনিৰ্মাণ বিভাগৰ বিষয়াসকলৰ লগতে প্ৰকল্পটোৰ সৈতে জড়িত অন্যান্য বিভাগৰ বিষয়াসকল উপস্থিত থাকে। ওদালগুৰি জিলাৰ আৰক্ষীয়ে জিলাখনত মাদক দ্ৰব্য বিৰোধী অভিযান তীব্ৰ কৰি তুলিছে। যোৱা নিশা গোপন সূত্ৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ওদালগুৰি চহৰৰ মহিলা বজাৰত প্ৰায় 2 কিলোগ্ৰাম গাঞ্জাসহ এগৰাকী মহিলাক আটক কৰে। ইফালে ৰৌতা থানাৰ আৰক্ষীয়ে কালি সন্ধিয়া ৰৌতা ৰেল ষ্টেচনৰ সমীপৰ পৰা

ছয়চল্লিছ কিলোগ্ৰাম গাঞ্জাৰ সৈতে এজন সৰবৰাহকাৰীক আটক কৰে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে

0: ছভাৰ আৰু দুটা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডাৰী আৰু 5টা বাউণ্ডাৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। সূৰ্যবংশীয়ে এই সংস্কৰণত 65টা অভাৰ বাউণ্ডাৰী কোবাই এটা IPL সংস্কৰণত আটাইতকৈ বেছি ছিক্স কোবোৱা ক্ৰিছ গেইলৰ অভিলেখ কালি ভংগ কৰে। বৈভৱ সূৰ্যবংশীক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 800 টকাকৈ লাভ কৰি অসমৰ চাহৰ নতুন অভিলেখ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছৰ জয়লাভ। দলটোৰ ফাইনেলত প্ৰৱেশৰ আশা সজীৱ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন দিনৰ 1:40 শুনিবলৈ পাব।
1: মিডিমুভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।

এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত প্ৰথমেই শুনাবলৈ লৈছোঁ সাৱৰীয়া চিনেমাৰ এটি গীত পাৰ্থিৱ গোৱেলৰ কণ্ঠত। গীতৰ কথা সন্দীপ নাথৰ।

হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ বজৰংগী ভাইজান চিনেমাৰ এটি গীত মিকা সিঙৰ কণ্ঠত। গীতৰ কথা শব্বিৰ আহমেদৰ।

ইমান পৰে শ্ৰোতাসকলে হিন্দী চিনেমাৰ গীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আইডিঅ'ৰ বুলনি।

আইদৰ বোলনীৰ সমুশ্ৰতালৈ প্ৰীতি সম্ভাষণ জনাই মই ৰুণামণিয়ে আজিৰ বোলনী মুকলি কৰিছোঁ। শ্ৰোতাসকল, আজিৰ বোলনীত আপোনালোকৰ বাবে লৈ আহিছোঁ তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱত থলিতে বাণীবদ্ধ কৰা এটি বিচিত্ৰ অনুষ্ঠান। পৰিৱেশন কৰিবলৈ লৈছে ৰামচা গাঁৱৰ মহিলাসকলে। অনুষ্ঠানৰ আৰম্ভণিতেই শুনাবলৈ লৈছোঁ এটি সমবেত কণ্ঠৰ গীত।

সমবেত কণ্ঠৰ গীতটি শুনিলে। গীতটিত অংশগ্ৰহণ কৰিলে পূৰ্ণিমা ডেকা, মনুমতী ডেকা, প্ৰগতি ডেকা, বিমলা চৌধুৰী, শংকৰী কাৰ্বি, পৰিধি ডেকা আৰু পল্লৱী তাৰাই। এইবাৰীয়া মনুমতী ডেকাই পৰিৱেশন কৰিবলৈ লৈছে এটি পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত।

সেয়া আছিল পল্লৱী ডেকা পৰিৱেশন কৰিলে এটি কামৰূপী লোকগীত। এইবাৰ শুনিছোঁ আহক জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৰচিত গীত পৰিৱেশন কৰিবলৈ লৈছে প্ৰগতি ডেকাই।

ইমান পৰে প্ৰগতি ডেকাৰ কণ্ঠৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত গীতটি শুনিলে। এইবাৰ শুনাবলৈ লৈছোঁ কেশৱ মহন্তৰ ৰচিত এটি গীত, পৰিৱেশন কৰিবলৈ লৈছে পূৰ্ণিমা ডেকাই। আহকচোন শুনো।

ইমান পৰে শ্ৰোতাসকলে, থলিতে বাণীবদ্ধ কৰা তামোলপুৰ জিলাৰ গুৰেশ্বৰৰ ৰামচা গাঁৱৰ মহিলাসকলে পৰিৱেশন কৰা বিচিত্ৰা অনুষ্ঠানটি শুনিলে। শিল্পীসকল আছিল পূৰ্ণিমা ডেকা, মনুমতি ডেকা, প্ৰগতি ডেকা, বিমলা চৌধুৰী, শংকৰী কাৰ্বি, পৰিধি ডেকা আৰু পল্লৱী তাৰা। বাদ্যযন্ত্ৰত সংগত কৰিলে পূৰ্ণ ডেকা, প্ৰবীণ লহকৰ, হেমন্ত ডেকা, ৰূপজ্যোতি শৰণীয়া আৰু হেমেন ডেকাই। অনুষ্ঠানটিৰ পৰিকল্পনা আছিল পৰিণীতা শইকীয়াৰ। ইয়াৰ লগে লগেই আজিৰ বুলনিৰ পৰা মই ৰুণামণিয়ে বিদায় লৈছোঁ। নমস্কাৰ।

এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। কাইলৈ প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি ৰিউমেটলজি আৰু ক্লিনিকেল ইমিউনলজিৰ বিশেষজ্ঞ চিকিৎসক ডাক্তৰ প্ৰদীপ কুমাৰ শৰ্মা। গাউট, আৰ্থৰাইটিছ আৰু ৰোগ প্ৰতিৰোধ সম্পৰ্কীয় বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিত দাসৰ সৈতে কাইলৈ পুৱা 9:20 পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাপাহো নিবেদন কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শুনাবলৈ লৈছোঁ ঋণিস্মিতা শৰ্মাৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া ৰঞ্জিত দাস ৰচিত এটি গীত।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: আধুনিক গীত শুনিছে ঋণীস্মিতা শৰ্মাৰ কণ্ঠত। শিল্পীকণ্ঠত এইবাৰ কৰবী ডেকা হাজৰিকা ৰচিত এটি গীত।

ৰিণিস্মিতা শৰ্মাৰ কণ্ঠৰুটি আধুনিক গীত শুনিলে। শিল্পীৰ কণ্ঠৰ আধুনিক গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এইখিনিতে এটি অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। আজি সন্ধিয়া 7:20ৰ পৰা প্ৰচাৰ কৰিবলগীয়া হেল্ল' যুৱবাণী অনুষ্ঠানটিৰ অতিথি যোগ আৰু প্ৰাকৃতিক চিকিৎসা বিশেষজ্ঞ অংকিতা বৰঠাকুৰ, আঠ ধৰিব ভাস্কৰ শইকীয়া, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰিবলগীয়া এই অনুষ্ঠানটি AIR গুৱাহাটী ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। শুনিবলৈ নাপাহৰিব হেল্ল' যুৱবাণী।

মহেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ উজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বাদ্য সংগীতৰ অনুষ্ঠানত এতিয়া শুনক জোহৰ চমৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ।

0: বাদ্য সংগীতৰ অনুষ্ঠানত জোহৰ চমুৰ হাৱাইন গীটাৰত লঘু সংগীতৰ সুৰ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকত আয়োজিত অনুষ্ঠানত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ সন্মানীয় পুলিচ ধ্বজা প্ৰদান কৰে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজ জোহা পালন কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে।

ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰি শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। বেইজিঙত কালি অনুষ্ঠিত ভাৰত চীন সীমা পৰিক্ৰমা বিষয়ক পৰামৰ্শ আৰু সমন্বয় কাৰ্যব্যৱস্থাৰ 35 সংখ্যক বৈঠকত সীমান্তৱৰ্তী এলেকাৰ পৰিস্থিতি পৰ্যালোচনা কৰা হয়। বৈঠকত বিদেশ মন্ত্ৰালয়ৰ পূব এছিয়াৰ বাবে থকা যুটীয়া সচিব সুজিত ঘোষে ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিয়ে আৰু চীনৰ বিদেশ মন্ত্ৰালয়ৰ সীমান্ত তথা মহাসাগৰ পৰিক্ৰমা বিভাগৰ সঞ্চালক প্ৰধান হৌ য়ানচিয়ে দেশখনৰ প্ৰতিনিধি দলৰ নেতৃত্ব বহন কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বৈঠকত হোৱা আলোচনা গঠনমূলক আৰু ভৱিষ্যমুখী আছিল। দুয়োপক্ষই সীমা নিৰ্ধাৰণ, সীমান্ত ব্যৱস্থাপনা প্ৰণালীৰ বিকাশ আৰু সীমান্তৰ সিপাৰৰ সহযোগিতাৰ সৈতে জড়িত বিষয়সমূহক লৈ বৈঠকত আলোচনা কৰে। মন্ত্ৰালয়ে কয় যে ভাৰতীয় পক্ষই সীমান্তৰ সিটোপাৰৰ পৰা বৈ অহা নৈ বিষয়ক বিশেষজ্ঞ পৰ্যায়ৰ সমিতিৰ পৰৱৰ্তী বৈঠক শীঘ্ৰেই অনুষ্ঠিত কৰাত গুৰুত্ব আৰোপ কৰে। বৈঠকত দুয়োপক্ষই 24 সংখ্যক বিশেষ প্ৰতিনিধি আলোচনাৰ ফলাফল অনুযায়ী কূটনৈতিক আৰু সামৰিক পৰ্যায়ত নিয়মীয়াভাৱে যোগাযোগ বৰ্তাই ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEৰ অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ মূল্যায়ন প্ৰক্ৰিয়াৰ কেতবোৰ আসোঁৱাহ পোহৰলৈ অহাৰ পৰিপ্ৰেক্ষিতত পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি CBSEৰ বিষয়াসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত শ্ৰীপ্ৰধানে কয় যে বিষয়াসকলে প্ৰতিগৰাকী শিক্ষাৰ্থীৰ ওজৰ আপত্তি নিষ্পত্তিৰ দিহা কৰিব আৰু সকলো পৰ্যায়ত উত্তৰদায়িত্ব নিশ্চিত কৰা হ'ব। আসোঁৱাহৰ দায়িত্ব স্বীকাৰ কৰি শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে এই বিষয়সমূহ দূৰ কৰা হ'ব আৰু বিষয়সমূহৰ উচিত সমাধান উলিওৱা হ'ব। তেওঁ কয় যে অন স্ক্ৰীণ মাৰ্কিং OSM প্ৰগতিশীল প্ৰণালী আৰু ভাৰতৰ কেইবাখনো বিশ্ববিদ্যালয় প্ৰতিষ্ঠানৰ লগতে বিশ্বৰ ভালেসংখ্যক প্ৰতিষ্ঠানে এই প্ৰণালী আঁকোৱালি লৈছে। এইবেলি CBSEয়ে প্ৰথমবাৰৰ বাবে সমগ্ৰ দেশত OSM প্ৰণালী প্ৰণয়ন কৰিছে আৰু এই প্ৰণালীৰ জৰিয়তে প্ৰায় 40 কোটিৰো অধিক পৃষ্ঠাৰ মূল্যায়ন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জনপ্ৰিয় অভিনেতা NT ৰামাৰাওক তেওঁৰ জয়ন্তীত শ্ৰদ্ধাঞ্জলি জনাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে NTRক জনকল্যাণ আৰু সমাজৰ দৰিদ্ৰ শ্ৰেণীৰ মৰ্যাদা সুনিশ্চিত কৰা সুশাসনৰ প্ৰতি থকা তেওঁৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বাবে সকলোৱে মনত ৰাখিব। চিনেমা ক্ষেত্ৰলৈ

আগবঢ়াই যোৱা অনন্য অৱদানে এন টি আৰক সকলোৰে মনত জীয়াই ৰাখিব বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। তেওঁ কয় যে এন টি আৰৰ জীৱন আৰু আদৰ্শ প্ৰেৰণাৰ উৎস হৈ ৰ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে আজি গেংটকৰ পালজোৰ ষ্টেডিয়ামত আয়োজিত অলংকৰণ পেৰেডত ছিকিম আৰক্ষীক ৰাষ্ট্ৰপতিৰ সন্মানীয় পুলিচ ধ্বজা প্ৰদান কৰে। ইয়াৰ লগে লগে ছিকিম এই সন্মান লাভ কৰা দেশৰ 15সংখ্যক আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হয়। এই উপলক্ষে দিয়া ভাষণত ৰাষ্ট্ৰপতি মুৰ্মুৱে আৰক্ষীক জনসাধাৰণ কেন্দ্ৰিক মনোভাৱেৰে কাম কৰিবলৈ আহান জনায়। তেওঁ লগতে জনসাধাৰণ, বিশেষকৈ মহিলা, দুখীয়া আৰু শিশুৰ প্ৰতি সংবেদনশীল হবলৈও আহান জনায়। শ্ৰীমতী মুৰ্মুৱে কয় যে আৰক্ষী বাহিনী চাইবাৰ অপৰাধ, অনলাইন প্ৰবঞ্চনা, ডিপ ফেক প্ৰযুক্তিজনিত অপৰাধৰ সন্মুখীন হবলৈ সাজু হৈ থকা উচিত। ছিকিম আৰক্ষীয়ে অত্যাধুনিক মাধ্যম ব্যৱহাৰ কৰি এই সমস্যাসমূহ দূৰ কৰিবলৈ সমৰ্থ হ'ব বুলি ৰাষ্ট্ৰপতিগৰাকীয়ে আশা প্ৰকাশ কৰে। তেওঁ লগতে আইন শৃংখলা বৰ্তাই ৰখাৰ লগতে বিভিন্ন প্ৰাকৃতিক বিপৰ্যয়ৰ ক্ষয় ক্ষতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পালন কৰা ভূমিকাৰ বাবে ছিকিম আৰক্ষীক ভূয়সী প্ৰশংসা কৰে। ৰাষ্ট্ৰপতি পুলিচ ধ্বজা হৈছে ব্যতিক্ৰমী সেৱা, দৃঢ় অনুশাসন আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গাৰ স্বীকৃতিস্বৰূপে আৰক্ষী বাহিনীক প্ৰদান কৰা সৰ্বোচ্চ সন্মান। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। ইৰাণক আমেৰিকা যুক্তৰাষ্ট্ৰই পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ পিছতে তেলৰ দাম আকৌ ঊৰ্ধমুখী হৈছে। যোৱা নিশা আমেৰিকাৰ বাহিনীয়ে ইৰাণৰ গুৰুত্বপূৰ্ণ বন্দৰ মহানগৰ বন্দৰ আব্বাছত আক্ৰমণ চলায়। ইয়াৰ পাছতে ব্ৰেণ্ট অইলৰ দাম 3.75% বৃদ্ধি হৈ প্ৰতি বেৰেলত 97.83 ডলাৰ হয়। একেদৰে আমেৰিকাৰ খাৰুৱা তেলতো প্ৰতি বেৰেলত 4% বৃদ্ধি হৈ 92.22 ডলাৰ হয়। বিশ্বৰ আমদানি হোৱা সামগ্ৰীক খাৰুৱা তেল আৰু প্ৰাকৃতিক গেছৰ 40%ৰো বেছি সৰবৰাহ হোৱা হৰ্মুজ প্ৰণালী পুনৰ খুলি দিয়াৰ বাবে চুক্তি হোৱাৰ সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি তেলৰ দাম চলিত সপ্তাহত কিছু হ্ৰাস হৈছিল। ইৰাণৰ ইছলামিক ৰিভলিউচনাৰী গাৰ্ডে কৈছে যে আজি পুৱা তেওঁলোকে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটা শিবিৰত আক্ৰমণ চলায়। ইৰাণৰ দক্ষিণ অংশত আমেৰিকাৰ বাহিনীয়ে চলোৱা শেহতীয়া আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে এই আক্ৰমণ চলোৱা হয় বুলি উল্লেখ কৰা হৈছে। ইৰাণৰ সেনাবাহিনীয়ে প্ৰকাশ কৰে যে এই শিবিৰটোৰ পৰাই বন্দৰ আব্বাছ বিমান বন্দৰৰ কাষৰীয়া অঞ্চলত আমেৰিকাৰ বাহিনীয়ে শেহতীয়া আক্ৰমণ চলাইছিল। ইৰাণৰ সেনাবাহিনীয়ে কয় যে তেহৰাণৰ এই শেহতীয়া আক্ৰমণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবে সতৰ্কবাণী হিচাপে বিবেচিত হৈছে আৰু বুজাই দিয়া হৈছে যে দেশখনৰ কোনোধৰণৰ আগ্ৰাসনৰ ইৰাণে প্ৰত্যুত্তৰ নিদিয়াকৈ নাথাকে। যোৱা নিশা ইৰাণৰ এটা সামৰিক ঘাটিক লক্ষ্য কৰি আমেৰিকাৰ বাহিনীয়ে আক্ৰমণ চলাইছিল। আমেৰিকাৰ বাহিনীয়ে দাবী কৰা অনুসৰি ইৰাণৰ 4খন আক্ৰমণকাৰী ড্ৰোন ধবংস কৰা হৈছে। যোৱা নিশাৰ আক্ৰমণত ইৰাণৰ বিশেষ ক্ষয়ক্ষতি হোৱা নাই বুলি তেহৰাণ প্ৰশাসনে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উজোহা পালন কৰা হৈছে। ঈদ উপলক্ষে পুৱাৰ ভাগত ইছলাম ধৰ্মাৱলম্বী লোকসকলে ঈদগাহ আৰু মছজিদসমূহত সমূহীয়া নামাজ পঢ়ে। ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ জামা মছজিদ, ফতেহপুৰী মছজিদ আৰু শ্বাহী ঈদগাহত নামাজ অনুষ্ঠিত হয়। এই উপলক্ষে বিভিন্ন মছজিদৰ ইমামসকলে জনসাধাৰণক শান্তি আৰু সম্প্ৰীতি বৰ্তাই ৰাখিবলৈ আৰু ভাতৃত্ববোধৰ মনোভাৱেৰে ঈদ পালন কৰিবলৈ আহ্বান জনায়। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঈদ উপলক্ষে জনসাধাৰণক ওলগ জনাইছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে তেওঁৰ বাৰ্তাত কয় যে এই উৎসৱ ভক্তি, ত্যাগ আৰু নিস্বাৰ্থ মনোভাৱৰ প্ৰতীক। তেওঁ কয় যে এই উৎসৱে জনসাধাৰণক মানৱ জাতিৰ, বিশেষকৈ দুখীয়া নিপীড়িতসকলৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত কৰে। তেওঁ লগতে নাগৰিকসকলক সমাজত মৰম, ভালপোৱা আৰু সদ্ভাৱনাৰ প্ৰসাৰৰ সংকল্প সুদৃঢ় কৰাৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত এই আশা কৰে যে এই উৎসৱে যেন সকলোৰে জীৱনলৈ শান্তি, আনন্দ আৰু সদিচ্ছাৰ বতৰা কঢ়িয়াই আনে। প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ বাৰ্তাত এই উৎসৱে সমাজত ভাতৃত্ববোধ আৰু আনন্দৰ ভাৱনা গভীৰ কৰি তুলিব বুলি আশা প্ৰকাশ কৰে। তেওঁ লগতে সকলোৰে সাফল্য আৰু সুস্বাস্থ্য কামনা কৰে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্ব শান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ ময়দানৰ লগতে অন্যান্য ঈদগাহ আৰু ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থানে নিৰ্ধাৰণ কৰি দিয়া 244 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা

0: উইকেট হেৰুৱাই 196 ৰাণে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জোফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডাৰী আৰু 5টা বাউণ্ডাৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। সূৰ্যবংশীয়ে এই সংস্কৰণত 65টা অভাৰ বাউণ্ডাৰী কোবাই এটা আই পি এল সংস্কৰণত আটাইতকৈ বেছি ছিক্স কোবোৱা ক্ৰিছ গেইলৰ অভিলেখো কালি ভংগ কৰে। তেওঁক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। ভাৰত আৰু চীনে সীমান্তৱৰ্তী এলেকাসমূহত শান্তি তথা স্থিৰতা বৰ্তাই ৰখাৰ ক্ষেত্ৰত লাভ কৰা অগ্ৰগতিক লৈ সন্তুষ্টি প্ৰকাশ কৰিছে। চি বি এছ ইৰ অধীনৰ দ্বাদশ শ্ৰেণী পৰীক্ষাৰ পুনৰ মূল্যায়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ব বুলি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰিছে। দেশৰ বিভিন্ন অংশত আজি ধৰ্মীয় উৎসাহ উদ্দীপনাৰে ঈদ উল জোহা পালন কৰা হৈছে। আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাৰ এলিমিনেটৰ খেলত যোৱা নিশা ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত।
1: अगला गीत सुनते हैं।
2: एया आकाशवाणी गुवाहाटीर महाबाहु आगबढ़ाइछो बीनापाणी भुयार कंठर भजन।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে ভজন শুনিছে বিনা পানী ভূঞাৰ কণ্ঠত।

পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আঞ্চলিক বাতৰি।

এয়া আকাশবাণী গুৱাহাটী। বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নয়ন ভট্টাচাৰ্য। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰী বিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰী বিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে দুয়োটা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব। 5 জুনলৈকে চলিবলগীয়া এই পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। কৃষি সম্প্ৰসাৰণৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত গোলাঘাট কৃষি বিজ্ঞান কেন্দ্ৰক সন্মানীয় নাচ ধনুকা বঁটা 2026ৰ বাবে নিৰ্বাচন কৰা হৈছে। কেন্দ্ৰটোক আটাৰী জন ছয় গুৱাহাটীৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰ শাখাত এই সন্মান প্ৰদান কৰা হ'ব। দেশজুৰি কৃষি সম্প্ৰসাৰণ আৰু কৃষক কল্যাণৰ ক্ষেত্ৰত উৎকৃষ্ট সেৱা আগবঢ়োৱা প্ৰতিষ্ঠানসমূহক নতুন দিল্লীৰ ৰাষ্ট্ৰীয় কৃষি বিজ্ঞান একাডেমী নাছে ধনুকা এগ্ৰিটেক লিমিটেডৰ সহযোগত এই বঁটা প্ৰদান কৰে। নাছৰ সচিব ডঃ অশোক কে সিঙে প্ৰেৰণ কৰা চৰকাৰী পত্ৰ অনুসৰি 5 জুনত নতুন দিল্লীৰ নেশ্যনেল এগ্ৰিকালচাৰেল ছায়েন্স কমপ্লেক্সত হ'বলগীয়া নাছৰ প্ৰতিষ্ঠা দিৱস উদযাপন অনুষ্ঠানত এই বঁটা প্ৰদান কৰা হ'ব। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্ৰাঘ্য সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ কৰা হ'ব। বৰষুণ আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 4,68,000ৰো অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও বৃদ্ধি হয়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ নতুন পঞ্জীয়ক হিচাপে এ চি এছ বিষয়া দামোদৰ বৰ্মনক দায়িত্ব দিয়া হৈছে। আনহাতে এ চি এছ বিষয়া তপন কুমাৰ গোহাঁইক অসম চৰকাৰৰ বিত্ত বিভাগৰ অতিৰিক্ত সচিব হিচাপে নিযুক্তি দিয়া হৈছে। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ জোহা পালন কৰা হৈছে। ঈদৰ নামাজৰ বাবে ঈদগাহসমূহ সজাই পৰাই তোলা হয়। ৰাজ্যৰ বিভিন্ন স্থানত আজি ঈদ উজ জোহা উপলক্ষে ভাতৃত্ববোধ আৰু বিশ্বশান্তিৰ বাবে পুৱা ঈদৰ নামাজ পঢ়া হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ ঈদগাহতো ভালেসংখ্যক লোকে সমূহীয়া নামাজত ভাগ লয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ ময়দানৰ লগতে অন্যান্য ঈদগাহ আৰু ময়দানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক ওলগ জনাইছে। উত্তৰ গুৱাহাটীৰ ভেটামুখ নয়নপুৰত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই নকল সোণৰ নাওসহ এজন লোকক গ্ৰেপ্তাৰ কৰে। জব্দ কৰা নকল সোণখিনিৰ ওজন 5.970 কিলোগ্ৰাম বুলি আৰক্ষীয়ে প্ৰকাশ কৰিছে। গ্ৰেপ্তাৰ কৰা মোস্তাকিন ওৰফে ৰফিকুল ইছলামৰ পৰা 84,000 টকা আৰু এটা মোবাইল ফোনো জব্দ কৰা হয়। লোকজনৰ ঘৰ গোৰেশ্বৰত বুলি আৰক্ষীয়ে জানিবলৈ দিছে। এটা ভাড়াঘৰত থাকি নকল সোণৰ ব্যৱসায় চলোৱা লখিমপুৰৰ অবিনাশ চৰকাৰ আৰু মফিদুল ইছলাম নামৰ আন দুজন লোক পলাতক হৈ আছে। উত্তৰ গুৱাহাটীৰ গৌৰীপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱতি নিশা সংঘটিত এটা পথ দুৰ্ঘটনাত 3 জন লোকে প্ৰাণ হেৰুৱায়। এখন ট্ৰাক আৰু এখন স্কৰ্পিঅ'ৰ মাজত মুখামুখি খুন্দা লগাৰ ফলতেই এই ঘটনাটো ঘটে। মৃত্যু হোৱা লোককেইজনক গুৱাহাটীৰ মালিগাঁৱৰ গোছালাৰ ৰঞ্জিত দে, কৰুণা বেজবৰুৱা আৰু পাৰ্থপ্ৰতিম বৰ্মন বুলি চিনাক্ত কৰা হৈছে। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কালি অনুষ্ঠিত প্ৰথমখন এলিমিনেটৰ খেলত ৰাজস্থান ৰয়েলছে ছানৰাইজাৰ্ছ হায়দৰাবাদক 47 ৰাণত পৰাস্ত কৰে। ৰাজস্থান ৰয়েলছে জয়ৰ বাবে নিৰ্ধাৰণ কৰি দিয়া 246 ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি ছানৰাইজাৰ্ছ হায়দৰাবাদে 19 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 196 ৰাণহে কৰিবলৈ সমৰ্থ হয়। ৰাজস্থানৰ হৈ জফ্ৰা আৰ্চাৰে সৰ্বাধিক 3টা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে ৰাজস্থান ৰয়েলছে

0: বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 243 ৰাণ কৰে। বৈভৱ সূৰ্যবংশীয়ে 12টা অভাৰ বাউণ্ডেৰী আৰু 5টা বাউণ্ডেৰীৰ সহায়ত মাত্ৰ 29টা বলত 97 ৰাণ কৰে। তেওঁক মেন অব দ্য মেচ ঘোষণা কৰা হয়। প্ৰতিযোগিতাৰ ফাইনেলত স্থান নিশ্চিত কৰিবলৈ কাইলৈ ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এই খেলখনৰ বিজয়ী দলটোৱে অহা দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত হ'বলগীয়া খিতাপ দখলৰ যুঁজত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অনুপম শইকীয়াৰ কণ্ঠৰ আধুনিক গীত। শিল্পীৰ কণ্ঠত প্ৰথমে এয়া মৃণালিনী হাজৰিকা ৰচিত এটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: অনুপম শইকীয়াৰ কণ্ঠত এবাৰ শুনক গৌতম শৰ্মাৰ ৰচিত এটি গীত।

এয়া আকাশবাণী তেজপুৰ। আজি বৃহস্পতিবাৰ, ৰাষ্ট্ৰীয় দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আজি জেঠ মাহৰ 13 দিন। 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 28 তাৰিখ। সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আমাৰ আজিৰ অধিৱেশন মুকলি কৰিছোঁ। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু FM বেণ্ডৰ 102.4 মেগাহাৰ্টছত, কিলোহাৰ্টজ 1125। আজিৰ অধিৱেশনৰ কণ্ট্ৰল ৰুমৰ দায়িত্বত আছে গোবিন্দ ছেত্ৰী আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছে নিৰঞ্জন বড়ো। পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী হিমানী দাসৰ সৈতে, ষ্টুডিঅ'ত শ্ৰোতাসকলৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথ।

হজৰত মহম্মদে কৈছিল, আনৰ প্ৰতি যাতে তুমি ঈৰ্ষান্বিত নোহোৱা তাৰ প্ৰতি সতৰ্ক হৈ থাকিবা। অগ্নিয়ে যিদৰে ইন্ধন নাশ কৰে, তেনেদৰে ঈৰ্ষায়ো মানুহৰ ভাল গুণখিনি ভক্ষণ কৰি পেলায়।

স্বামী বিবেকানন্দই কৈছিল, তুমি যিখিনি মানুহক দিব পাৰা দিয়া, তুমি দিয়াখিনি কেইবাগুণো পৰিমাণত ঘূৰাই পাবা।

0: মিডিয়াম ৱেভৰ 266.66 মিটাৰ আৰু এফ এম এণ্ডৰ 102.4 মেগাহাৰ্টছত এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছো মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধ আকাশ। আজি অৰ্ধ আকাশ অনুষ্ঠানত মোৰ কথা শিতানত শুনাবলৈ লৈছোঁ তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী সংগীতা বসুৰ কিছুমনৰ কথা। শেহতীয়াকৈ তেজপুৰৰ যানজঁট সমস্যা ৰোধৰ বাবে যি প্ৰশাসনে আৰু তেজপুৰ পৌৰসভাই ট্ৰেফিক আইন তৈয়াৰ কৰিছে সেই সম্পৰ্কত।
1: নমস্কাৰ, মই আজি মোৰ কথা শিতানত তেজপুৰীয়া ৰাইজলৈ এক বিশেষ অনুৰোধ জনাব খুজিছোঁ। মই সংগীতা বোস, মই তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰীৰ দায়িত্বত আছোঁ।

0: চহৰখন এখন পৰিষ্কাৰ আৰু সুন্দৰ চহৰ।
1: ইয়াৰ ওখ চাপৰ অকোৱা পকোৱা বাট পথৰবোৰ সৌন্দৰ্য আন কোনো চহৰতকে মিলিমিলে। চহৰখন পৰিষ্কাৰ কৰি ৰখাটো আমাৰ সকলোৰে দায়িত্ব। যোৱা কিছু মাহৰ ধৰি চহৰখনত বৃদ্ধি পাইছে যান বাহনৰ আৰু লগতে বৃদ্ধি পাইছে ই ৰিক্সাৰো। অধিক লোকে এখন গাড়ীত পৰিয়ালটোক লৈ তেজপুৰ চহৰলৈ ফুৰিব আহি আছে। বহু সময়ত চহৰখনত ঠাইৰ অভাৱৰ বাবে যান বাহনৰ পাৰ্কিঙৰ সমস্যা দেখা দিছে। বৃদ্ধি পাইছে বহু ই ৰিক্সা, যান বাহন। পৰিণতিত কি হৈছে? পথৰ যান জঁট পাৰ্কিঙৰ কাৰণে আমি ঠাই দিব পৰা নাই। সেই যান জঁটৰ পৰা ৰাইজক সকাহ দিবলৈ তেজপুৰ পৌৰসভাই জিলা আয়ুক্তৰ নিৰ্দেশত পাৰ্কিঙৰ বাবে কিছু নতুন নিৰ্দেশনা ৰাইজৰ বাবে আগবঢ়াইছে। বিশেষভাৱে মহাভৈৰৱ বজাৰৰ পৰা তেজপুৰ চিভিল চাৰিআলিলৈ, বৰগোলা পইণ্টৰ পৰা সদৰ থানালৈ হৈ কোৰ্ট চাৰিআলিলৈকে সৰু চাৰিচকীয়া বাহন আৰু দুচকীয়া বাহনৰ বাবে পাৰ্কিং বাবে স্থান নিৰ্ধাৰিত কৰি দিয়া হৈছে। চহৰৰ মাজত পথচোৱা যথেষ্টখিনি ঠেক, সেইবাবে পথৰ কাষত ডাবল পাৰ্কিং কৰাটো নকৰিবলৈ অনুৰোধ জনোৱা হৈছে আৰু দুচকীয়া বাহনৰ জেগাত চাৰিচকীয়া বাহন পাৰ্কিং কৰিবলৈ অনুৰোধ কৰা হৈছে। দৰং মহাবিদ্যালয়ৰ কাষত পথচোৱাত লগত বহুত নতুন ঠাইত পাৰ্কিং দিয়া হৈছে। মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলেও যান জঁটৰ সমস্যা পৰি আছে। যান বাহনৰ আৰক্ষীয়ে অকলে এই সমস্যাখিনি সমাধান কৰিব নোৱাৰিব, সেইবাবে চহৰখনৰ পাৰ্কিঙৰ নতুন ঠাইসমূহৰ বিশেষ ইমান কথা ক'বলৈ কোৱাটো সম্ভৱ নহয়। ইমান কম সময়ত কথাখিনি শেষ কৰি দিব পৰা সম্ভৱ নহয়। গতিকে এই বাতৰি কাকত আৰু বিভিন্ন সংবাদ মাধ্যমতেই আমি এই সমূহ কথা প্ৰচাৰ কৰি আছোঁ। গতিকে আপোনাৰ চহৰখন পৰিষ্কাৰ কৰি ৰখাৰ লগতে চহৰখনৰ নতুন পাৰ্কিং ব্যৱস্থাটো সজাগত কৰি তোলাৰ দায়িত্ব আমাৰ পৌৰসভাৰ লগতে আপোনালোকৰো, সেয়েহে সহযোগিতা কৰক বুলি আপোনালোকৰ আগত অনুৰোধ জনালোঁ। ধন্যবাদ।
2: এয়া আছিল তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী সংগীতা বোস। এতিয়া শ্ৰোতালৈ কেইটিমান গীত আগবঢ়াইছোঁ অৰ্ধকাশ অনুষ্ঠানত। আজিৰ গীতৰ শিল্পী লতা মংগেশকাৰ।

এইখিনিতে এটি বিশেষ ঘোষণা। আজি সন্ধিয়া 6 বজাৰ পৰা 7 বজালৈ শ্ৰোতাসকলৰ অনুৰোধীয় গীত অনুষ্ঠান ফোন ইন গানে গানেৰে ৰেকৰ্ডিং চলি আছে। গতিকে যিসকল আমাৰ প্ৰিয় শ্ৰোতা, সেই শ্ৰোতাসকলে তেওঁলোকৰ অনুৰোধীয় গীতসমূহ অনুৰোধ জনাই আমালৈ এই নম্বৰত ফোন কৰিব। নম্বৰটি কৈছোঁ 03712232821। ফোন নম্বৰটো আকৌ কৈছোঁ 03712232821। তেজপুৰ আকাশবাণী কেন্দ্ৰৰ ফোন ইন গানে গানে অনুষ্ঠানৰ বাবে শ্ৰোতাসকলে আজি সন্ধিয়া 6 বজাৰ পৰা 7 বজাৰ ভিতৰত ফোন কৰিব আপোনালোকৰ অনুৰোধৰ গীতটি অনুৰোধ কৰি। শ্ৰোতাসকলে অৰ্ধ আকাশ অনুষ্ঠানটি শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানৰ আজি শিল্পী লতা মংগেশকাৰ। শিল্পীগৰাকীৰ কণ্ঠত এবাৰ আগবঢ়াইছোঁ আন এটি গীত।

শ্ৰোতাসকলে অৰ্ধকাশ অনুষ্ঠান শুনি আছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আজিৰ অনুষ্ঠানৰ শিল্পী লতা মংগেশকাৰ। শিল্পীগৰাকীৰ কণ্ঠত শুনাবলৈ লৈছোঁ আন কেইটিমান গীত।

শ্ৰোতাসকলে ইমান পৰে মহিলাসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান অৰ্ধআকাশ অনুষ্ঠানটি শুনিলে। আজি অৰ্ধআকাশ অনুষ্ঠানত মোৰ কথা শিতানত শ্ৰোতাসকললৈ আগবঢ়াইছিলোঁ তেজপুৰ পৌৰসভাৰ উপসভানেত্ৰী সংগীতা বোসৰ কিছু মনৰ কথা। তেজপুৰত শেহতীয়াকৈ শোণিতপুৰ জিলা প্ৰশাসন আৰু তেজপুৰ পৌৰসভাই যি ট্ৰেফিক আইন বলবৎ কৰিছে সেই সম্পৰ্কত তেওঁ কিছু কথা ক'লে আৰু তাৰপিছতে শ্ৰোতাসকললৈ আগবঢ়ালোঁ আমি অৰ্ধআকাশ অনুষ্ঠানত লতা মংগেশকাৰৰ কণ্ঠত কেইটিমান জনপ্ৰিয় বোলছবিৰ গীত। এই আকাশবাণী তেজপুৰ খন্তেক পিছতে শ্ৰোতাসকলে 6 বজাত দিল্লী কেন্দ্ৰ যোগে প্ৰচাৰিত হিন্দী বাতৰি আৰু 6:05 প্ৰচাৰিত ইংৰাজী বাতৰি তেজপুৰ আকাশবাণী কেন্দ্ৰই ৰিলে কৰি শুনাব।

এইখিনিতে এটি বিশেষ ঘোষণা। শ্ৰোতাসকলৰ অনুৰোধৰ গীত অনুষ্ঠান ফোন ইন গানে গানে ইতিমধ্যে 6 বজাৰ পৰা 7 বজালৈ ৰেকৰ্ডিং হৈ আছে। যিসকল শ্ৰোতাই তেওঁলোকৰ অনুৰোধৰ গীতসমূহ এই অনুষ্ঠানলৈ অনুৰোধ কৰিব বিচাৰে তেওঁলোকক 03712-232-821 নম্বৰত ফোনযোগে অনুৰোধ কৰিবলৈ জনোৱা হৈছে। ফোন নম্বৰটো আকৌ কৈছোঁ, 03712-232-821। এই নম্বৰত শ্ৰোতাসকলে তেওঁলোকৰ অনুৰোধৰ গীতটি অনুৰোধ কৰি আমালৈ ফোন ইন গানে গানে অনুষ্ঠানৰ বাবে অনুৰোধ কৰিব পাৰে। ইতিমধ্যে 6 বজাৰ পৰা 7 বজাৰ ভিতৰত ফোন ইন গানে গানেৰ অনুৰোধসমূহ গ্ৰহণ কৰা হৈছে। শ্ৰোতাসকলে জিকিৰৰ অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছোঁ আব্দুল ৰহিম আৰু তেওঁৰ সংগীসকলৰ কণ্ঠত আন এটি জিকিৰ।

শ্ৰোতাসকলে মেন পৰে ভক্তিমূলক গীতৰ অনুষ্ঠান আৰাধনাত আব্দুল ৰহিম আৰু তেওঁৰ সংগীসকলৰ কণ্ঠৰ জিকিৰ শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এই ঘোষণাৰ পিছতেই শ্ৰোতালৈ আগবঢ়োৱা হ'ব গীতালী। আজিৰ গীতালী অনুষ্ঠানত শ্ৰোতাসকলে শুনিবলৈ পাব কেইটিমান অসমীয়া আধুনিক গীত। 6:45 গুৱাহাটী কেন্দ্ৰযোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 7:20 বিয়লি ৰং অনুষ্ঠানটি শ্ৰোতাসকলে শুনিবলৈ পাব। 7:50 আজিৰ দিনটোৰ ওপৰত আধাৰিত আমাৰ পোনপটীয়া সম্প্ৰচাৰ আজিৰ দিনটো। 8:00 বাতৰি শিৰোনাম, 8:02 যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শ্ৰোতালৈ আগবঢ়োৱা হ'ব। 8:45 দিল্লী কেন্দ্ৰযোগে প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব। 9:15 নুছৰত ফতেহ আলী খানৰ কেইটিমান গীত শ্ৰোতালৈ আগবঢ়োৱা হ'ব। 9:30 মূৰ্চনা অনুষ্ঠানটি শুনিবলৈ পাব শ্ৰোতাসকলে। আৰু নিশা 10:00 হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শ্ৰোতালৈ আগ

আগবঢ়োৱা হ'ব। এয়া আছিল আমাৰ কেন্দ্ৰযোগে আজি প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কীয় ঘোষণা। এয়া আকাশবাণী তেজপুৰ। এতিয়া শুনক গীতালী। আজিৰ গীতালী অনুষ্ঠানত শুনাবলৈ লৈছোঁ বৰ্ণালী কলিতাৰ কণ্ঠৰ কেইটিমান আধুনিক গীত।

শ্রোতাসকলে ইমান পৰে গীতালী অনুষ্ঠানটি শুনিলে। এতিয়া 6:45 গুৱাহাটী কেন্দ্ৰৰ যোগে প্ৰচাৰিত সন্ধিয়াৰ আঞ্চলিক বাতৰি, 7:00 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত হিন্দী বাতৰি, 7:05 দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত ইংৰাজী বাতৰি আৰু 7:10 প্ৰচাৰিত অসমীয়া বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ, পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন, গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান, দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উদ জোহা পালন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে পুলক গগৈ। কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত হ'বলগীয়া 2027 বৰ্ষৰ লোকপিয়ল সম্পৰ্কে ইতিমধ্যে অধিসূচনা জাৰি কৰা হৈছে। লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ পৰিপ্ৰেক্ষিতত কাছাৰ জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। সোণাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰসভাকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া অধিক ফলপ্ৰসূ আৰু স্বচ্ছ কৰি তোলাৰ লক্ষ্যৰে এই প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা লোকপিয়ল বিষয়া ৰক্তিম বৰুৱাই লোকপিয়ল সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। এই সন্দৰ্ভত শিলচৰৰ সংবাদদাতা আশীৰাণী দাসে

0: এইদৰে কয়।
1: লোকপিয়ল 2027ৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াটো ন্যায্য, সঠিক আৰু প্ৰযুক্তিভিত্তিকভাৱে সম্পূৰ্ণ কৰাৰ বাবে কাছাৰ জিলা প্ৰশাসনে এক প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ কৰিছে। এই কাৰ্যসূচীত খোনাই পৌৰসভা, লক্ষীপুৰ পৌৰসভা, বদৰপুৰ পৌৰসভা, শিলচৰ পৌৰ নিগমকে ধৰি বিভিন্ন সংশ্লিষ্ট বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে। মূল উদ্দেশ্যই আছিল ৰাষ্ট্ৰীয় লোকপিয়ল কাৰ্যসূচীৰ অধীনত গৃহ পঞ্জীয়ন প্ৰক্ৰিয়াক অধিক ফলপ্ৰসূ আৰু প্ৰযুক্তিভিত্তিক কৰি তোলা। কাৰ্যসূচীৰ আৰম্ভণিতে অতিরিক্ত জিলা উপায়ুক্ত তথা জিলা লোকপিয়ল বিষয়া রক্তিম বড়া লোকপিয়লর গুরুত্বর উপর আলোকপাত করে কয়, লোকপিয়ল দেশের অন্যতম বৃহৎ প্রশাসনিক কাম। উন্নয়ন পরিকল্পনা আর রাজহুয়া নীতি প্রণয়নের ভিত্তিত গড়ি তোলা হয়েছে সঠিক তথ্য সংগ্রহের উপর। সেয়ে গৃহ পঞ্জীয়ন প্রক্রিয়াত গণনাকারী আর তত্ত্বাবধায়ক বিষয়ার ভূমিকাও অতি গুরুত্বপূর্ণ।
0: একেদরে তামোলপুর জেলা প্রশাসনেও গৃহ পঞ্জীয়ন প্রক্রিয়া সম্পন্ন করবলে বিভিন্ন পদক্ষেপ গ্রহণ করেছে। উল্লেখযোগ্য যে গণনাকারী বিষয়াসকলে অহা 17 আগস্টৰ পৰা 30 ছেপ্টেম্বৰলৈ ঘরে ঘরে গৈ তথ্য সংগ্রহ করব। জনসাধারণে 2 আগস্টৰ পৰা পোর্টেল যোগে নিজৰ তথ্যসমূহ দাখিল কৰিব পাৰিব। পোর্টেলত তথ্যসমূহ আপলোড কৰাৰ পাছত নাগরিকে তেওঁলোকে নিজৰ নামত এটা আইডি লাভ কৰিব। গণনাকারীসকল ঘৰলৈ যাওঁতে তেওঁলোকৰ হাতত সেই আইডিটো দাখিল কৰিব লাগিব। আনহাতে দ্বিতীয় পৰ্যায়ত জাতিভিত্তিক তথ্য সংগ্ৰহ কৰা হ'ব। তামোলপুৰ জিলা প্ৰশাসনে জিলাখনৰ সকলো নাগৰিককে এই কাৰ্যসূচীত সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে। ধেমাজি জিলা প্ৰশাসনেও আজিৰ পৰা 3-দিনীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰিছে। ধেমাজিৰ সংহত জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত প্ৰথম দিনাৰ প্ৰশিক্ষণ কাৰ্যসূচীত জিলা লোকপিয়ল বিষয়াকে ধৰি ভালেকেইজন বিষয়া উপস্থিত থাকে। ৰাজ্যৰ লোকপিয়ল অভিযান সঞ্চালকালয়ৰ পৰা নিয়োজিত প্ৰশিক্ষকসকলে এই কাৰ্যসূচীত প্ৰশিক্ষণ আগবঢ়ায়। অহা 30 মে'ত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্ত পৰিব। মৰিগাঁও জিলাতো লোকপিয়লৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় জিলা পৰ্যায়ৰ প্ৰশিক্ষণ কাৰ্যসূচী কালি আৰম্ভ হয়। সমাগত লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে আয়োজিত এই প্ৰশিক্ষণ কাৰ্যসূচী 30 মে'লৈ চলিব। লোকপিয়ল পৰিচালনা সঞ্চালকালয়ৰ সহকাৰী সঞ্চালক সপ্তৰাজ দাস আৰু DPA দীপক বৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকে। পঞ্চায়তী ৰাজ মন্ত্ৰালয়ৰ উদ্যোগত গুৱাহাটীত কাইলৈ পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শীৰ্ষক এখন আঞ্চলিক কৰ্মশালাৰ আয়োজন কৰা হৈছে। কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী SP সিং ৱাগেল আৰু মন্ত্ৰী অতুল বৰাই এই কৰ্মশালাত উপস্থিত থকাৰ কথা। এই কৰ্মশালাত অসম, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, ওড়িশা, পঞ্জাব, ৰাজস্থান আৰু তেলেংগানাৰ পঞ্চায়তৰ বিষয়ববীয়া, নিৰ্বাচিত প্ৰতিনিধি, গাঁও পঞ্চায়তৰ উদ্যোগীসকলকে ধৰি ৰাজ্য চৰকাৰৰ বিষয়াসকল উপস্থিত থাকিব। ৰাজ্যসমূহৰ শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী গাঁও পঞ্চায়ত আৰু চেম্পিয়ন কমন ছাৰ্ভিছ চেণ্টাৰক এই কৰ্মশালাত সম্বৰ্ধনা জনোৱা হ'ব। ডিজিটেল ৰূপান্তৰৰ জৰিয়তে পঞ্চায়ত নেতৃত্বাধীন সেৱা প্ৰদান শক্তিশালী কৰা, নাগৰিকৰ অংশগ্ৰহণ, উদ্ভাৱন, বহুভাষিক প্ৰশাসন আৰু তৃণমূল পৰ্যায়ত ৰাজহুৱা সেৱা উন্নত কৰাৰ বিষয়ে কৰ্মশালাত আলোচনা কৰা হয়। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক পুলক গগৈৰ পৰা।
2: গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠে কাইলৈ দিনৰ 2 বজাত এই ৰায় প্ৰদান কৰিব। ইয়াৰ পূৰ্বে বাক্সাৰ জিলা কাৰাগাৰত কাৰাৰুদ্ধ হৈ থকা অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদন সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাদিনো ধৰি শুনানি অনুষ্ঠিত হৈছিল। শুনানিকালত জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শন কৰাৰ বিপৰীতে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়াই ইয়াৰ বিৰোধিতা কৰিছিল। উভয় পক্ষৰ যুক্তি শুনাৰ পাছত উচ্চ ন্যায়ালয়ে কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। আনহাতে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতেও কাইলৈ অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় প্ৰদান কৰিব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ঈদ উজ্জোহা পালন কৰা হৈছে। ঈদ উজ্জোহা উপলক্ষে ৰাজ্যৰ বিভিন্ন স্থানত থকা ঈদগাহসমূহত নামাজ পঢ়া হয়। গুৱাহাটী মহানগৰৰ মাছখোৱা ঈদগাহ মৈদানৰ লগতে অন্যান্য ঈদগাহ আৰু মৈদানত সমূহীয়া নামাজ অনুষ্ঠিত হয়। দক্ষিণ শালমৰা মানকাছৰ জিলাৰ 200ৰো অধিক ঈদগাহত প্ৰায় 4 লাখ লোকে ঈদৰ সমূহীয়া নামাজত ভাগ লয়। গোৱালপাৰা জিলাতো আজি ঈদ পালন কৰা হয়। এই সন্দৰ্ভত আমাৰ সাংবাদিক ৰছিদুল হুছেইনে এইদৰে কয়।
3: আন আন ঠাইৰ লগতে গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে পবিত্ৰ ঈদ উল আজহা পালন কৰে। সুন্দৰকৈ সজাই পৰাই তোলা ঈদগাহ মৈদান আৰু মছজিদসমূহত আজি পুৱাই ধৰ্মপ্ৰাণ লোকসকলে ঈদৰ সমূহীয়া নামাজ আদায় কৰে। জিলাখনৰ অগ্ৰণী ইছলামিক সংগঠন আঞ্জুমান ই খাতিমুল ইছলামৰ দ্বাৰা পৰিচালিত 46খন সমাজৰ লগতে আন আন সমাজসমূহেও শান্তিপূৰ্ণভাৱে ঈদ উল আজহাৰ নামাজ অনুষ্ঠিত কৰে। আঞ্জুমান ই খাতিমুল ইছলামে গোৱালপাৰা

0: নয়াপাড়ার রাজুয়া উদ্গা ময়দানত কেন্দ্রীয়ভাবে আয়োজন করা সমূহীয়া নামাজত 1500 লোকে একলগে ঈদের নামাজ আদায় করে। জেলাখনের হিদাবাড়ীত পুরুষের সমানে সমানে মহিলাসকলেও ঈদগাহ ময়দানত ঈদের নামাজ আদায় করে। উল্লেখযোগ্য যে বহু বছরের প্রায় হিদাবাড়ীত পুরুষের সমানে সমানে মহিলাসকলেও ঈদগাহ ময়দানত ঈদের নামাজ আদায় করে আহিছে।
1: একেদরে চিৰাং, বৰপেটা, ধুবুৰী, কোকৰাঝাৰ, শ্ৰীভূমি, দৰং, শোণিতপুৰ, নগাঁও আদি বিভিন্ন জিলাৰ মছজিদ, ঈদগাহতো ভালেসংখ্যক লোকে আজি ঈদৰ সমূহীয়া নামাজত ভাগ লোৱাৰ খবৰ আমালৈ আহিছে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী অতুল বৰাই ঈদ উপলক্ষে ইছলাম ধৰ্মাৱলম্বী লোকসকলক শুভেচ্ছা জনাইছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে জানিবলৈ দিয়ে যে এনেধৰণৰ অনুদানে আৰ্তজনক প্ৰয়োজনীয় সহায় আগবঢ়োৱা মানৱীয় পদক্ষেপক আৰু অধিক শক্তিশালী কৰি তুলিব। ৰাজ্যবাসীয়ে সদায় মহান উদ্দেশ্যত ঐক্যবদ্ধ প্ৰচেষ্টাৰে সহায়ৰ হাত আগবঢ়াই সামাজিক দায়িত্ব পালন কৰি আহিছে বুলি তেওঁ কয়। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ ক্ষেত্ৰ কাইলৈ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। বাৰিষা আৰু বান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উদ্যান কৰ্তৃপক্ষই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। তথ্য অনুসৰি 2025-26 পৰ্যটন বৰ্ষত উদ্যানখনলৈ 468,000 অধিক পৰ্যটকৰ আগমন হয়। এই বৰ্ষত বিদেশী পৰ্যটকৰ সংখ্যাও যথেষ্ট বৃদ্ধি হোৱা বুলি উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। বিশিষ্ট সাহিত্যিক চিন্তাবিদ উপেন্দ্ৰনাথ বৰকটকীক আজি অসম সাহিত্য সভাৰ 2025-26 বৰ্ষৰ সভাপতিৰ বিশেষ সাহিত্য বঁটা প্ৰদান কৰা হয়। অসম সাহিত্য সভাৰ এটা সজাতি দলে নগাঁৱত থকা সাহিত্যিকগৰাকীৰ বাসভৱনত এই বঁটা প্ৰদান কৰে। এই বঁটাত আছে গামোচা, ফুলামজাপি, কিতাপৰ টোপোলা, স্মাৰক, সভাৰ প্ৰতীকপদ আৰু মানপত্ৰ। বিটিচিৰ তামোলপুৰ জিলাৰ দৰঙাজুলি পৰিষদীয় সমষ্টিৰ পাহাৰপুৰ গাঁৱৰ 50টা পৰিয়াললৈ বিটিচিৰ উপাধ্যক্ষ বিজিত গৌৰা নাৰ্জাৰীয়ে 5,000 টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰে। ভাৰত ভূটান সীমান্তৱৰ্তী এই অঞ্চলৰ একাংশ ৰাজ্যৰ আৰ্থিক দুৰৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি উপাধ্যক্ষগৰাকীয়ে এই সাহায্য আগবঢ়ায়। ইয়াৰ লগতে ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বসতিস্থল বৰকাজুলি আৰু শিমলুবাৰী গাঁৱৰ ঘৰে ঘৰে গৈ উপাধ্যক্ষগৰাকীয়ে ঈদৰ শুভেচ্ছা জনায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিব। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰীসিদ্ধাৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মেত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্ধাৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013ৰ পৰা 2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। দুটা কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্ধাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্ত মন্ত্ৰী হিচাপে ৰাজ্যখনত 17বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। এতিয়া পৰৱৰ্তী বাতৰি আগবঢ়াইছে জিন্তিৰাণী ডেকাই।
2: অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। অহা 5 জুনলৈ চলিবলগীয়া এই পৰীক্ষাত এইবেলি 64,050 গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হ'ব। পৰিষদৰ সচিব নৰনাৰায়ণ নাথে জনোৱা অনুসৰি ৰাজ্যৰ মুঠ 116টা কেন্দ্ৰত কাইলৈৰ পৰা কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব। পৰীক্ষা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে বিভিন্ন জিলাৰ প্ৰশাসনে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163নম্বৰ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে বন বিভাগ আৰু জিলা প্ৰশাসনে গোলাঘাট জিলাৰ মেৰাপানীৰ 2 নম্বৰ নেঘেৰীবিল আৰু উৰিয়ামঘাটত পুনৰ উচ্ছেদৰ প্ৰস্তুতি আৰম্ভ কৰিছে। বন বিভাগে জনোৱা মতে 2 নম্বৰ নেঘেৰীবিলৰ 59টা আৰু উৰিয়ামঘাটৰ 11টা পৰিয়ালক অহা মাহৰ প্ৰথম ভাগতে উচ্ছেদ কৰা হ'ব। উচ্ছেদৰ সম্ভাৱনাক কেন্দ্ৰ কৰি হ'ব পৰা উদ্বেগজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত অঞ্চল দুটাত ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আজি ৰাজ্যৰ বন বিভাগৰ বিশেষ মুখ্য সচিব এম কে যাদৱে 2টা অঞ্চল পৰিদৰ্শন কৰে। তেওঁৰ সৈতে জিলা আয়ুক্ত পূবালী গোহাঁই আৰু চি আৰ পি এফৰ বিষয়াবৰ্গও আছিল। গুৱাহাটীৰ হাতীগাঁও আৰক্ষীয়ে অপহৰণ আৰু ধন দাবীৰ অভিযোগত আজি 4জন লোকক গ্ৰেপ্তাৰ কৰিছে। আৰক্ষীয়ে দৰং জিলাৰ চিপাঝাৰত অভিযান চলাই লোককেইজনক গ্ৰেপ্তাৰ কৰে। ইয়াৰ লগতে আৰক্ষীৰ দলটোৱে নাছিৰ আহমেদ নামৰ এজন অপহৃত লোকক সুকলমে উদ্ধাৰ কৰে।

0: উল্লেখযোগ্য যে নাছিৰ আহমেদক যোৱা 26 মে'ত দুৰ্বৃত্তৰ দলে অপহৰণ কৰি 5 লাখ টকাৰ মুক্তিপণ দাবী কৰিছিল। এই সন্দৰ্ভত পৰিয়ালৰ লোকে দিয়া এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই দুৰ্বৃত্তৰ দলটোক কৰায়ত্ত কৰে। অপহৰণকাণ্ডৰ সৈতে জড়িত আন এজন অভিযুক্ত বৰ্তমান পলাতক হৈ আছে বুলি আৰক্ষীয়ে জানিবলৈ দিছে। ঘটনা সন্দৰ্ভত হাতীগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আঞ্জাত ব্ৰহ্মই এইদৰে কয়।
1: 26 তাৰিখে আমাৰ সন্ধিয়া অনুমান 8টামান বজাত খবৰ আহিছিলে, ইয়াত মানে ৰিটেন এপ্লিকেশ্যন এৰি দিছিলে যে তেওঁৰ ব্ৰাদাৰ-ইন-ল'জনক কিছুমান দুষ্কৃতিকাৰীয়ে ক'ৰবাত অপহৰণ কৰি নি পইচা ডিমাণ্ড কৰি আছে। তেনে ক্ষেত্ৰত মানে মই ইমিডিয়েটলি DCP ছাৰ আমাৰ অফিচাৰ চিনিয়ৰ অফিচাৰৰ লগত আলোচনা কৰি মই লগে লগে টেকনিকেল টীম লগত লৈ SI সনদেৱ আৰু ষ্টাফক মানে দৰঙলৈ পঠিয়াই দিম, যিহেতু মানে দৰঙৰ লোকেশ্যন পাই আছিলোঁ। আমাৰ টীমে মানে দৰঙত কিডনেপাৰবিলাকৰ 4জনক মানে ধৰিবলৈ সক্ষম হৈছিলে আৰু তেওঁলোকৰ গাড়ী এখন চুইফ্ট ডিজায়াৰ এইটো জব্দ কৰিবলৈ সক্ষম হৈছিলে আৰু লগতে গাড়ীত মানে ভিতৰত থকা আমাৰ ভিক্টিমজনক ৰেস্কিউ কৰিবলৈ সক্ষম হৈছিলে।
0: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-1178-00 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে নৰেন্দ্ৰ মোদী এপ অথবা MyGov মুকলি মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। জনসাধাৰণে 1922 নম্বৰত মিছড কল দি লাভ কৰা SMS লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। ধেমাজি আৰক্ষীয়ে বন্যপ্ৰাণী সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই জিলাখনৰ গোগামুখৰ পৰা দুষ্প্ৰাপ্য কেঁকো সাপসহ 4জন সৰবৰাহকাৰীক আটক কৰে। আৰক্ষীয়ে আটক কৰা সৰবৰাহকাৰীকেইজন হৈছে ধেমাজিৰ মনোজ বৰুৱা, গোগামুখৰ সোণাৰাম বসুমতাৰী, ডিব্ৰুগড়ৰ মহেশ পানিকা আৰু অৰুণাচল প্ৰদেশৰ সুনেন্তে চাকমা। ধৃত সৰবৰাহকাৰীকেইজনে বহিঃৰাজ্যলৈ এখন বাহনেৰে কেঁকো সাপ সৰবৰাহৰ সময়তে আৰক্ষীয়ে অভিযুক্ত কেইজনক আটক কৰাৰ লগতে কেঁকো সাপ উদ্ধাৰ কৰে। ধেমাজি জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ তত্বাৱধানত বৰদলনি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু উপ পৰিদৰ্শকৰ নেতৃত্বত এই অভিযান চলোৱা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 2027 বৰ্ষৰ লোকপিয়লৰ পূৰ্বে গৃহ পঞ্জীয়ন প্ৰক্ৰিয়া সঠিক আৰু প্ৰযুক্তিভিত্তিত সম্পন্ন কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ। গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায়দান। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো ঈদ উজ জোহা পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।
2: आकाशवाणी समाचार के साथ मैं प्रियंका अरोड़ा। कर्नाटक के मुख्यमंत्री सिद्धारमैया ने राज्यपाल के सचिव को औपचारिक रूप से इस्तीफा सौंप दिया है। श्री सिद्धारमैया ने कहा कि उन्होंने राज्यपाल को नामित मुख्यमंत्री DK शिव कुमार को पदभार ग्रहण करने के लिए आमंत्रित करने का अनुरोध किया है। विधानसभा में कांग्रेस के पास 136 से अधिक विधायकों का समर्थन है। श्री सिद्धारमैया ने कहा कि उन्होंने पार्टी की राज्यसभा सीट की पेशकश विनम्रता पूर्वक अस्वीकार कर दी है। उन्होंने कहा कि वे राज्य की जनता के लिए काम करते रहेंगे। 2023 में राज्य विधानसभा चुनाव में कांग्रेस की जीत के बाद श्री सिद्धारमैया दूसरी बार राज्य के मुख्यमंत्री बने थे। उनके इस्तीफे के साथ ही राज्य में चल रहा लंबा सत्ता संघर्ष समाप्त हो गया है। कर्नाटक विधानसभा चुनाव में कांग्रेस पार्टी की जीत में श्री DK शिव कुमार की महत्वपूर्ण भूमिका थी। केंद्रीय गृह मंत्री अमित शाह ने देश से प्रत्येक घुसपैठिए की पहचान कर निर्वासित करने की सरकार की दृढ़ प्रतिबद्धता दोहराई है। गुजरात के गांधीनगर में आज 340 करोड़ रुपए की विभिन्न विकास परियोजनाओं का लोकार्पण और शिलान्यास करने के बाद एक जनसभा में उन्होंने ये बात कही।
3: घुसपैठिए को देश के बाहर निकालना ये हमारी सरकार का संकल्प है और इसके लिए नरेंद्र मोदी जी ने एक डेमोग्राफी चेंज कमिटी बनाने का निर्णय किया है। ये हाई पावर कमिटी देश भर में जनसंख्यिकी का जो कृत्रिम बदलाव हुआ है उसके कारणों और उपाय

বাতৰি সৈতে মই পৱন কুমাৰ বৰা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰব্ৰজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা চেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। এতিয়া শুনক বিতং বাতৰি। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে কাইলৈৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালম ভ্ৰমণ কৰিব। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কাইলৈ কৰ্ণাটকৰ বেংগালুৰুত আৰ্ট অফ লিভিং সংস্থাটোৰ 45 সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশ ল'ব। ইয়াৰ পিছত তেওঁ দাৱাংগিৰিত থকা বিডিটি বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ মহাৰাজত জয়ন্তী উদযাপন অনুষ্ঠানত উপস্থিত থাকিব। চলিত মাহৰ 30 তাৰিখে শ্ৰীৰাধাকৃষ্ণনে পানাজীত গোৱাৰ ৰাজ্য দিৱসত অংশগ্ৰহণ কৰিব। তেওঁ লগতে গোৱাৰ ৰাষ্ট্ৰীয় সমুদ্ৰ বিজ্ঞান প্ৰতিষ্ঠান ভ্ৰমণ কৰিব। 31 তাৰিখে তেওঁ বেলথানগুৰিত চিৰি উদ্যোগিক উদ্যান উদ্বোধন কৰাৰ লগতে কৰ্ণাটকৰ শ্ৰীক্ষেত্ৰ ধৰ্মস্থল মঞ্জুনাথ স্বামী মন্দিৰ পৰিদৰ্শন কৰিব। তাৰ পাছতে তেওঁ কেৰালামৰ কোটায়মত দীপিকা মালায়ালম কাকতৰ 140 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

한 অনুষ্ঠানত উপস্থিত থাকিব। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে স্লোভেনিয়ার প্রধানমন্ত্রী হিসাবে নির্বাচিত হওয়া ইয়ানেছ ইয়ানশাক অভিনন্দন জানাইছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে ভাৰত শ্লোভেনিয়াৰ দ্বিপাক্ষিক সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লগতে উভয় দেশৰ জনসাধাৰণৰ উপকাৰ তথা সমৃদ্ধিৰ হকে নৱনিৰ্বাচিত প্ৰধানমন্ত্ৰীগৰাকীৰ সৈতে একেলগে কাম কৰি যাবলৈ আগ্ৰহী বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰ দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। আজি গুজৰাটৰ গান্ধীনগৰ লোকসভা সমষ্টিত প্ৰায় 340 কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি এখন জনসভাত দিয়া ভাষণত তেওঁ এইদৰে কয়। শ্ৰীশ্বাহে কয় যে চৰকাৰে দেশৰ পৰা অনুপ্ৰৱেশকাৰীক বিতৰণ কৰাৰ লগতে সীমান্ত সুৰক্ষিত কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। শ্ৰীশ্বাহে লগতে পশ্চিমবংগ চৰকাৰে এসপ্তাহৰ ভিতৰতে সীমা সুৰক্ষা বাহিনীক 600 হেক্টৰ ভূমি প্ৰদান কৰাৰ বাবে অভিনন্দন জনায়। আনহাতে শ্ৰীশ্বাহে বীৰ সাভাৰকাৰৰ জয়ন্তী উপলক্ষে মাতৃভূমিৰ প্ৰতি তেওঁৰ জীৱনজোৰা দায়বদ্ধতা আৰু সৰ্বোচ্চ ত্যাগৰ কথা শ্ৰদ্ধাৰে সোঁৱৰে। 3 দিনীয়া ভ্ৰমণসূচীৰে গুজৰাটলৈ যোৱা মন্ত্ৰীগৰাকীয়ে কৰ্পৰেট সামাজিক দায়বদ্ধতাৰ অধীনত নিৰ্মাণ কৰা পুথিভঁৰাল প্ৰাথমিক বিদ্যালয় ভৱনকে ধৰি বিভিন্ন ৰাজহুৱা সা সুবিধা মুকলি কৰে। সন্ধিয়া শ্ৰীশ্বাহে আহমেদাবাদৰ ভীমজীপুৰত ভাৰত মাতা স্কুৱেৰ আৰু চোলাত মাতা উমিয়াধাম চৌহদত এটা নতুন আৱাসগৃহ মুকলি কৰিব। ইয়াৰ পাছতে গৃহমন্ত্ৰীগৰাকীয়ে শ্বাহিবাগ আৱৰ্ত ভৱনত সমাগত অলিম্পিক কমনৱেলথ আদি খেলৰ আন্তঃগাঁথনি প্ৰস্তুতিৰ মূল্যায়নৰ বাবে এখন উচ্চ পৰ্যায়ৰ পৰ্যালোচনা বৈঠকত অধ্যক্ষতা কৰে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত তেওঁ আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা নিশ্চিত কৰে। শ্ৰী সিদ্দাৰামায়াই লগতে কয় যে তেওঁ ৰাজ্যপালক ডি কে শিৱকুমাৰক মুখ্যমন্ত্ৰী পদবী গ্ৰহণৰ বাবে আমন্ত্ৰণ জনাবলৈ অনুৰোধ কৰে, কিয়নো শিৱকুমাৰে 136 গৰাকীৰো অধিক বিধায়কৰ সমৰ্থনেৰে বিধানসভাত নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিছে। তেওঁ কয় যে দলৰ শীৰ্ষ নেতৃত্বই তেওঁক ৰাজ্যসভাৰ আসনৰ বাবে প্ৰস্তাৱ দিছে যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাহাৰ কৰে। ৰাষ্ট্ৰীয় ৰাজনীতিৰ প্ৰতি আগ্ৰহী নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্যখনৰ জনসাধাৰণৰ বাবে তেওঁ সদায় কাম কৰি যাব। উল্লেখযোগ্য যে 2023 চনৰ মে'ত কংগ্ৰেছে বিধানসভা নিৰ্বাচনত জয়লাভ কৰাৰ পাছত সিদ্দাৰামায়াই দ্বিতীয়বাৰৰ বাবে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হৈছে। ইয়াৰ পূৰ্বে তেওঁ 2013-2018 চনলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। 2 কাৰ্যকালত মুঠ 8 বছৰ মুখ্যমন্ত্ৰী পদত কাৰ্যনিৰ্বাহ কৰা সিদ্দাৰামায়াই ৰাজ্যখনৰ এই পদবীত দীৰ্ঘকালৰ বাবে কাৰ্যনিৰ্বাহ কৰা ব্যক্তিৰূপে পৰিগণিত হৈছে। ইয়াৰ লগতে তেওঁ মুখ্যমন্ত্ৰী আৰু ইয়াৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে ৰাজ্যখনত 17 বাৰ বাজেট উত্থাপন কৰিছে। আনহাতে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী ডি কে শিৱকুমাৰ কৰ্ণাটক কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা। 2023 চনৰ কৰ্ণাটক বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ বিজয়ত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি ছাইপ্ৰাছত দেশখনৰ প্ৰধানমন্ত্ৰী নিকোছ ক্ৰিষ্টোডলিডেছক সাক্ষাৎ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰী ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই পশ্চিম এছিয়াৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কে আলোচনা কৰাৰ লগতে ভূমধ্য সাগৰীয় অঞ্চলত ভাৰতৰ স্বাৰ্থজড়িত বিভিন্ন বিষয় সম্পৰ্কে আলোচনা কৰে। তেওঁ কয় যে ছাইপ্ৰাছৰ ৰাষ্ট্ৰপতিগৰাকীৰ শেহতীয়া ভাৰত ভ্ৰমণৰ গুৰুত্বপূৰ্ণ ফলাফল পৰিলক্ষিত হৈছে আৰু বিভিন্ন ক্ষেত্ৰত উভয় দেশৰ অংশীদাৰিত্ব বৃদ্ধি পাইছে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ভিডিঅ' কনফাৰেন্সিংযোগে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰো অধিক টকা মোকলাই দিছে। এই ধনৰাশি লাভ কৰা আন ৰাজ্যকেইখন হ'ল ছত্তীশগড়, গুজৰাট, হাৰিয়ানা, হিমাচল প্ৰদেশ, ঝাৰখণ্ড, কৰ্ণাটক, কেৰালা, পাঞ্জাব, ৰাজস্থান, তামিলনাডু আৰু উত্তৰ প্ৰদেশ। এই উপলক্ষে দিয়া ভাষণত শ্ৰীচৌহানে কয় যে দেশৰ কোনো দুখীয়া লোকে যাতে কেঁচা ঘৰত থাকিবলগীয়া নহয় তাক নিশ্চিত কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিশ্ৰুতিবদ্ধ। প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত 4,95,00,000 গৃহ আবণ্টনৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে আৰু ইয়াৰে 3,91,00,000 গৃহৰ অনুমোদন জনোৱা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীচৌহানে কয় যে 3 কোটিৰ অধিক ঘৰৰ নিৰ্মাণ ইতিমধ্যে সম্পূৰ্ণ হৈছে। তেওঁ কয় যে বিভিন্ন কল্যাণমূলক আঁচনিৰ জৰিয়তে কেন্দ্ৰীয় চৰকাৰে গ্ৰাম্য পৰিয়ালৰ জীৱনৰ মান উন্নত কৰাৰ বাবে অবিৰতভাৱে কাম কৰি আছে। মহিলা সবলীকৰণৰ বিষয়ে উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ অধীনত অনুমোদন লাভ কৰা প্ৰায় 75% ঘৰ মহিলা অথবা পুৰুষ মহিলা উভয়ৰে নামত আবণ্টন কৰা হৈছে। ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে তেলেংগানাৰ কাজিপেট ৰেল নিৰ্মাণ গোটে অহা 5 বছৰৰ ভিতৰত 200খন ইণ্টাৰচিটি ৰেল নিৰ্মাণ কৰিব বুলি প্ৰকাশ কৰিছে। এই ৰেলসমূহ দেশৰ বিভিন্ন ঠাইত হ্ৰস্ব দূৰত্বৰ যাত্ৰাৰ বাবে ব্যৱহাৰ কৰা হ'ব। ৰেল ৰাজ্যমন্ত্ৰী ৰৱনীত সিং বিট্টু আৰু জ্যেষ্ঠ বিষয়াসকলৰ সৈতে শ্ৰী বৈষ্ণৱে আজি কাজিপেট ৰেল নিৰ্মাণ গোটটোৰ কাৰ্যক্ষম হৈ থকা বিভিন্ন প্ৰকল্পৰ পৰ্যালোচনা কৰে। এই ৰেলসমূহৰ নিৰ্মাণে বহুসংখ্যক

একক ৰেল যাত্ৰাক গ্ৰহণ কৰাৰ বাবে উৎসাহিত কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। প্ৰতি ঘণ্টাত 130 কিলোমিটাৰ বেগেৰে যাত্ৰা কৰিবলগীয়া এই ৰেলসমূহে দেশৰ সেউজ আৰু স্বচ্ছ যাতায়াতৰ সামৰ্থ্য বৃদ্ধি কৰিব বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া তেওঁৰ মেঘালয় ভ্ৰমণত এখন বহুমুখী ইনড'ৰ ক্ৰীড়া প্ৰকল্পৰ উদ্বোধন কৰাৰ লগতে মেঘালয়ত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত আয়োজনৰ প্ৰস্তুতিৰ বুজ ল'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা

0: ক্ৰীড়া প্ৰতিযোগিতাত আয়োজনৰ প্ৰস্তুতি বুজ ল'ব। ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ যুৱ পৰিক্ৰমা, ক্ৰীড়াৰ আন্তঃগাঁথনি উন্নয়ন আৰু কেন্দ্ৰৰ আঁচনিসমূহৰ পৰ্যালোচনা কৰিব। ৰাজ্যখনৰ যুৱ পৰিক্ৰমা বিভাগে আয়োজন কৰা এটি বিশেষ কাৰ্যসূচীতো শ্ৰীমাণ্ডাভিয়াই অংশগ্ৰহণ কৰিব। মেঘালয় মুখ্যমন্ত্ৰী কনৰাড কে চাংমাৰ সৈতে 30 মে'ত তেওঁ শ্বিলঙত ক্ৰীড়া প্ৰকল্পখনৰ উদ্বোধন কৰিব। উল্লেখযোগ্য যে প্ৰায় 133 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা এই ক্ৰীড়া প্ৰকল্পটো ৰাজ্যখনত অনুষ্ঠিত হ'বলগীয়া 39 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ অন্যতম স্থান হিচাপে পৰিগণিত হ'ব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ে ক্ৰীড়া প্ৰশাসন আৰু কমনৱেলথ গেমছ 2030ৰ প্ৰস্তুতি শক্তিশালী কৰাৰ বাবে ৰাষ্ট্ৰীয় ক্ৰীড়া ডিজিটেল পৰিৱেশতন্ত্ৰৰ অধীনত ৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনত তথ্য প্ৰযুক্তি পৰামৰ্শদাতাসকলক নিয়োজিত কৰিব। যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াই কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ফেডাৰেচন আৰু নিৰ্দিষ্ট ডিজিটেল প্ৰণালীবোৰ সুচল কৰা আৰু প্ৰতিযোগিতাৰ ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰ, খেলুৱৈ অংশগ্ৰহণ, প্ৰশাসন প্ৰক্ৰিয়া আৰু তৎকালীন সমন্বয়ৰ বাবে অধিক ফলপ্ৰসূ পৰিকল্পনাৰ ব্যৱস্থা কৰা। ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি চেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। চলিত বৰ্ষতে অনুষ্ঠিত হ'বলগীয়া মহিলাৰ টি20 বিশ্বকাপৰ পূৰ্বে ভাৰতীয় দলটোৰ বাবে এইখনেই অন্তিম টি20 শৃংখলা। ICCৰ শেহতীয়া টি20 ৰেংকিঙত ভাৰতীয় দলটোৱে তৃতীয় স্থান লাভ কৰাৰ বিপৰীতে ইংলেণ্ড দ্বিতীয় স্থানত আছে। উল্লেখযোগ্য যে আজিৰ খেলখন ভাৰতীয় সময়মতে নিশা 11 বজাত আৰম্ভ হ'ব। ভাৰতৰ PV সিন্ধু আৰু লক্ষ্য সেনে দৰ্শনীয় জয়েৰে ছিংগাপুৰ অপেন বেডমিণ্টন প্ৰতিযোগিতাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে HS প্ৰণয় আজি পৰাজয়ৰ লগে লগে প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। দুবাৰৰ অলিম্পিক পদক বিজয়ী সিন্ধুৱে দ্বিতীয় ৰাউণ্ডৰ খেলত জাপানৰ ৰিকু গুঞ্জিক 21-21, 12 পইণ্টত পৰাস্ত কৰে। কোৱাৰ্টাৰ ফাইনেলত সিন্ধুৱে কোৰিয়াৰ শীৰ্ষ স্থানপ্ৰাপ্ত এনছে য়াঙৰ মুখামুখি হ'ব। লক্ষ্য সেনে কোৱাৰ্টাৰ ফাইনেলত জাপানৰ কুকি ৱাটানাবেৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ পঢ়ি দিছো। উপৰাষ্ট্ৰপতি CP ৰাধাকৃষ্ণনে কাইলৈৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে কৰ্ণাটক, গোৱা আৰু কেৰালাম ভ্ৰমণ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিগৰাকী অবৈধ প্ৰৱজনকাৰীক চিনাক্ত কৰি দেশৰ পৰা বিতাৰণ কৰিবলৈ চৰকাৰে দৃঢ় প্ৰতিজ্ঞ বুলি দোহাৰিছে। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। গ্ৰামোন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ অধীনত অসমকে ধৰি 12খন ৰাজ্যলৈ 10,000 কোটিৰ অধিক টকা মোকলাই দিছে আৰু ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে আজি নিশা চেমছফৰ্ডত ইংলেণ্ডৰ বিৰুদ্ধে 3খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছো বিয়লিৰ ৰং।
2: আগবঢ়াইছো বিয়লিৰ ৰং।

0: আজিৰ অনুষ্ঠানলৈ আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক তথা সমাজকৰ্মী শ্ৰীযুত শচীন্দ্ৰ বৈশ্যক। নমস্কাৰ।
1: নমস্কাৰ।
0: আপোনাক আমাৰ বিয়লিৰ ৰং অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: ধন্যবাদ।
0: আজিৰ অনুষ্ঠানত প্ৰথমে আপোনাৰ শৈশৱৰ বিষয়ে জানি লওঁ। কওকচোন, আপোনাৰ শৈশৱৰ সময়ছোৱাৰ বিষয়ে, জন্ম ক'ত হৈছিল, পিতৃ মাতৃ, এই বিষয়ে।
1: মোৰ জন্ম তাহানিৰ দৰং জিলা, বৰ্তমান শোণিতপুৰ জিলাৰ পশ্চিম প্ৰান্তত ঢেকীয়াজুলি ৰাজহচক্ৰৰ অন্তৰ্গত ৰাজগাঁও মৈলালি, চিৰাজুলি নামৰ ঠাই এখন আছে, আৰু মৈলালিৰ অন্তৰ্গত চিৰাজুলি। সেই চিৰাজুলিত মোৰ জন্ম। 1953 চনৰ 21 জানুৱাৰী তাৰিখে মোৰ জন্ম। সোঁৱৰণিমতে মোৰ দেউতাৰ নাম প্ৰয়াত মদন চন্দ্ৰ বৈশ্য আৰু মাৰ নাম আছিলে ধৰ্মেশ্বৰী বৈশ্য, তেওঁলোক দুয়ো প্ৰয়াত। তাৰপিছত আমাৰ ঘৰৰ পৰা 1 কিলোমিটাৰ পূবে নাৰায়ণপুৰ নিম্ন বুনিয়াদী বিদ্যালয়ত 1957 চনত দেউতাই মোক ক শ্ৰেণীত নাম লগাই দিছিলে।
0: প্ৰাথমিক
1: শিক্ষা তাতে মোৰ আৰম্ভ হৈছিল আৰু 1966 চনত মই সেইখন প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা শেষ কৰি মাধ্যমিক বিদ্যালয়ত পঢ়াৰ কাৰণে যোগ্যতা অৰ্জন কৰিলোঁ। দেউতাই ভাবিলে যে ক'ত দিওঁ, ডাঙৰ ল'ৰা নগৰত দিলে গাড়ী মটৰ আছে, গতিকে অকণমান গাঁও অঞ্চলত

0: দিওঁ। আৰু এইবুলি দেউতাই মানে নিজৰ চিনাকি কেইবাজনৰ শিক্ষক থকাৰ কাৰণে মোক ঘৰৰ পৰা 7 কিলোমিটাৰ দক্ষিণ পশ্চিমে ডুমডুমা বিদ্যাপীঠত নাম লগাই দিছিল।
1: হয়, মাধ্যমিক শিক্ষা
0: তাতে আৰম্ভ, ক্লাছ 4ত মই এডমিশ্যন ল'লোঁ।
1: হয়,
0: তাতে মই সেইখন বিদ্যালয়ৰ পৰা 1971 চনত মই হাইস্কুল শিক্ষান্ত পৰীক্ষা উত্তীৰ্ণ হৈছিলোঁ। আৰু সেই সময়ত আমি হাইস্কুল শিক্ষান্ত পৰীক্ষা দিব লগা হৈছিল তেজপুৰত, আৰু মোৰ কেন্দ্ৰ আছিলে তেজপুৰ একাডেমিত। তাৰ সেই মেট্ৰিক পাছ কৰিলোঁ, কৰি এতিয়া ক'ত পঢ়িম, আমাৰ ঢেকীয়াজুলিত এই সময়ত কলেজ নাই। দেউতাই দৰং কলেজত নাম লগাই দিলে। দৰং কলেজত আহি মানে গাঁৱৰ পৰা আহিছোঁ, একো আওভাও নাপাওঁ। দৰং কলেজত থাকিলেও পঢ়িলোঁ, কিন্তু আৰম্ভ হ'ল ভাষা আন্দোলন, ক্লাছ প্ৰায় নহয়েই। এনেকৈ থাকি থাকি মই কলেজৰ মানে তাত পিউ পঢ়ি লৈ, সেই সময়ত আমাৰ পিউ আছিলে, মই গৈ আকৌ পিছত ঢেকীয়াজুলি কলেজত পঢ়িলোঁ। আৰু ঢেকীয়াজুলি কলেজৰ পৰা মই BA পাছ কৰিছোঁ। BA পাছ কৰি উঠি মই MA পৰীক্ষা, সেইমত আমি দিব পাৰি, ঘৰৰ অৱস্থা বেয়া, গতিকে দেউতাই পঢ়োৱাব নোৱাৰে, প্ৰাইভেটকৈ দিছিলোঁ। প্ৰিভিয়াছো পাছ কৰিছিলোঁ, কিন্তু ফাইনেল পাছ কৰিব নোৱাৰিলোঁ। মই হিষ্ট্ৰীত দিছিলোঁ MA।
1: সেয়া আপুনি ক'ৰ পৰা কৰিছিলে? গুৱাহাটী,
0: গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। কটনত হৈছিল আমাৰ পৰীক্ষা, কিন্তু মই নোৱাৰিলোঁ। আকৌ মই এজন জ্যেষ্ঠ মোৰ দাদাৰ নিচিনা আৰু, তেখেতৰ লগত লগ লাগি তেজপুৰ লগ কৰিলোঁ, তেওঁতো এডমিশ্যন লৈছিলোঁ, কিন্তু সেইটোও কৰা নহ'ল।
1: মানে আপোনাৰ শিক্ষা জীৱন সেই চিৰাজুলিত আৰম্ভ হৈ
0: ঢেকীয়াজুলি কলেজত
1: আপুনি স্নাতক ডিগ্ৰী গ্ৰহণ কৰিলে, আৰু স্নাতকোত্তৰ আপোনাৰ বিভিন্ন অসুবিধাৰ বাবে আধৰুৱা
0: হৈ থাকিলে।
1: হয়, এতিয়া শিক্ষাৰ পাছত আৰু কি কি কৰিলে?
0: শিক্ষাৰ পিছত মই সেই সময়ত আমাৰ তাত এজন খুব SSB-ৰ মানে অফিচাৰ এজন আছিলে, খগেশ্বৰ বৰুৱা বুলি, তেখেতে মোক খুব মৰম কৰিছিলে। তেখেতে ক'লে যে তই হেৰি কৰ, SSB-ৰ প্ৰশিক্ষণলৈ যা, সেইবুলি মোক পঠিয়াই দিলে হাফলঙত। তাত মানে কোৰ্চ কৰিলোঁ 45 দিনৰ। কোৰ্চটো কৰাৰ পিছত মই তাত এনেকৈ বেষ্ট ট্ৰেইনি হ'লোঁ 91 বেটছৰ 1977 চনত ফেব্ৰুৱাৰী মাহত। তাত আকৌ এটা নিয়ম আছিলে যে তাত যিজন বেষ্ট ট্ৰেইনি হয় তেওঁক মানে লগে লগে এপইণ্টমেণ্ট দি দিয়ে SSB-ত। পিছত আৰু যিজন অফিচাৰ আছিলে তেখেত আৰু BR বড়ো বুলি, তেখেতে মোক শিকাই দিছে তুমি গ্ৰেজুৱেট ল'ৰা, যদি তোমাক অফিচাৰ নিদিয়ে, অন্তত এছআই নিদিয়ে, তুমি জইন নকৰিবা, ইহঁতে মানে কনষ্টেবলত দিব, দি ৰাখি থ'ব তোমাক। ঠিক সেইমতে মোক কনষ্টেবল দিছিলে। মই কৈছোঁ নাই, মই নকৰোঁ, মোক SI বা ASI দিলে কৰিম। কিন্তু তেওঁলোকে পোষ্ট নাই ওজোৱাত দেখুৱাই মোক নিদিলে, মই জইন নকৰিলোঁ কনষ্টেবলত, গুচি আহিলোঁ। গুচি আহি মই নন ফৰ্মেল এডুকেশ্যনত জইন কৰিলোঁ মাজবাট ব্লকত চুপাৰভাইজাৰ হৈ। তাত কাম কৰি থাকোঁতে এতিয়া 200 টকা দৰমহা, তাৰপিছত স্কীমৰ চাকৰি আছিলে এইটো। পিছত মই গম পালোঁ যে এখন MA স্কুল আছে, তাত প্ৰধান শিক্ষক লাগে এজন। মোক পঢ়োৱা ছাৰ যতীন তালুকদাৰ ছাৰক মই সুধিলোঁ, ছাৰ মই এতিয়া কি কৰোঁ, এই চাকৰি মই এৰি আহি স্কুলত সোমাওঁ নে কি কৰোঁ? ছাৰ আকৌ আমাৰ মানে ফ্ৰেণ্ড ফিলচফাৰ গাইড মানে সকলো ধৰণৰ সেই অঞ্চলত। ছাৰে ক'লে নহয়, একেষাৰে ক'লে তুমি সেইটো বাদ দি স্কুলত সোমোৱা। তা মই সেইটো ৰিজাইন দি স্কুলত কখমাৰী মধ্য ইংৰাজী বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে
1: যোগদান
0: কৰিলোঁ। আৰু তাত থাকি মই 1997 চনলৈ 20 বছৰ থাকিলোঁ প্ৰধান শিক্ষক হিচাপে। আৰু মধ্য ইংৰাজী ভাগটো থাকে MA স্কুলৰ লগতে 79 চনত আকৌ হাইস্কুলৰ ষ্টাৰ্ট দিয়া হ'ল। হাইস্কুলৰো প্ৰধান শিক্ষক মোকে দিলে এবছৰ, তেনে মই হাইস্কুলখনো তাত ষ্টাৰ্ট কৰিলোঁ। পিছত মই এটা সুবিধা পাই ঢেকীয়াজুলি নগৰলৈ ট্ৰেঞ্চফাৰ হৈ আহিলোঁ 1997 চনত। আৰু 97ৰ পৰা 2014লৈ মই তাত 17 বছৰ চাকৰি কৰিলোঁ। আৰু 2014 চনৰ 31 মাৰ্চত মই অৱসৰ ল'লোঁ।
1: সুদীৰ্ঘ দিন আপুনি শিক্ষকতাৰ সৈতে জড়িত হৈ থাকিলে। এতিয়া আকৌ ঘূৰি আহোঁ আপোনাৰ পঢ়া সময়ছোৱালে। যিহেতু আপুনি এগৰাকী শিক্ষক, আপুনি ছাত্ৰ হিচাপে নিজে শিক্ষা লৈছে আৰু শিক্ষক হিচাপেও আপুনি শিক্ষাদান কৰিছে, এতিয়াও আপোনাৰ ছাত্ৰ অৱস্থাৰ সময়লৈ কেনেকুৱা আছিলে সেইখিনি সময়ত? আপুনি যেতিয়া শিক্ষা গ্ৰহণ কৰিছিলে, সেই গাঁও অঞ্চলৰ পৰিৱেশ, তাৰ লগতে চহৰ অঞ্চলৰ পৰিৱেশ, আটাইখিনি।
0: মই প্ৰথম প্ৰাথমিক বিদ্যালয়ৰ কথাহে কওঁ।
1: হয়,
0: আমি ক খ প্ৰথম দ্বিতীয় তৃতীয় 5টা শ্ৰেণী সেই সময়ত। কিন্তু আমাৰ শিক্ষক দুজন, শ্ৰদ্ধেয় প্ৰয়াত ফুলানাথ পটংগীয়া প্ৰধান শিক্ষক আৰু প্ৰয়াত টংকেশ্বৰ বৰা সহকাৰী শিক্ষক, দুগৰাকী শিক্ষক। আৰু এগৰাকী আমাৰ

0: আই আছিল, আই মানে কি ধাত্রী বুলি কৈছিল, আমাক গা ধুই নগলে গা ধুৱাই দিয়ে, নখ কাটি দিয়ে, এনেকুৱা ধৰণৰ আছিলে আমাৰ বাইদেউ এগৰাকী। এই দুগৰাকী শিক্ষকে আমাৰ পাঁচটা শ্ৰেণী
1: ছাত্ৰ ছাত্ৰীৰ হয়তো সৰহে
0: আছিলে, মানে ইমান সুন্দৰকৈ পঢ়াইছিল, আৰু কোনোদিন আমি এইটো মানে অনুভৱ কৰা নাছিলোঁ যে আমাৰ ছাৰ নোহোৱাৰ কাৰণে আমাৰ ক্লাছ হোৱা নাই। গতিকে তাৰ যিটো ছাৰসকলৰ যিটো সেৱা, এইটো আমি এনেকুৱা শিক্ষক পাইছোঁ যে আমি তেওঁলোকক ভগৱান বুলিয়েই মানো এতিয়াও। ঠিক তেনেকৈ আমি যেতিয়া মাধ্যমিক, আমাৰ দিনত দেই, মই নিজে পঢ়া স্কুলখনত মাধ্যমিক বিদ্যালয়ত যেতিয়া পঢ়িছিলোঁ, তাৰ যিসকল ছাৰ আছিল কোনো বি এড বা বি টি প্ৰশিক্ষণ নহয়, আৰু আমি এইজন বি এছ চি ছাৰ বুলি আমি ছাৰ পোৱা নাই, এইজন ইংৰাজী পঢ়োৱা ছাৰ বুলি আমি ছাৰ পোৱা নাই, এইজন অংক পঢ়োৱা ছাৰ বুলি পোৱা নাই। কিন্তু সেইসকল ছাৰে আমাক ইমান সুন্দৰকৈ অংক, বিজ্ঞান, ইংৰাজী এনেকৈ পঢ়ুৱাইছিল যে ইংৰাজী ছাৰৰটো এতিয়া এনেকুৱা কথা আছে, গৰিলা হাণ্টাৰ পঢ়াইছিল, এৰাউণ্ড দি ৱৰ্ল্ড ইন 80 ডেইজ, ফিলিয়াছ ফগ বুলি এজন তাত মানে চৰিত্ৰ এটা আছিল। এই কথাবিলাক যেন মই চকু মুদিলে এতিয়াও মনলৈ আহে। মই এনেকুৱা এই ছাৰজনৰ কথা কওঁ, তেখেতে আমাক মানে পিৰিয়ডটোত একটা পেৰাগ্ৰাফহে পঢ়াইছিল, আৰু সেই পেৰাগ্ৰাফটো এনেকৈ পঢ়াইছিল আমাৰ মানে ইয়াত মানে যে মগজুত মানে এনেকৈ চাপ খাই গৈছিল যে আমি সেইটোৱে কোনোদিন পাহৰি নাযাওঁ। কিন্তু কোৰ্চ সদায় কমপ্লিট, ময়ো শিক্ষক হৈছোঁ, তাৰমানে ছাৰসকলৰ এটা অলিখিত প্লেনিং এটা আছিল যে এইখিনি পঢ়াম আজিৰ দিনটোত, আৰু এইখিনি ল'ৰা ছোৱালীক আমি দিম, ল'ৰা ছোৱালীয়ে সম্পূৰ্ণ বুজি পাব। আৰু আটাইতকৈ ডাঙৰ কথা, ছাত্ৰ ছাত্ৰীক শিকাবলৈ হ'লে সিহঁতৰ ছাইক'লজিটো জানিব লাগিব। কলেজত ছাইক'লজি পঢ়িলেহে জানিব, এইটো নহয়। এতিয়া আমাৰ মাক দেউতা, মইতো পিতৃ, মোৰ তিনিটা সন্তান, মই সিহঁতৰ গোটেই কথাখিনি মই বুজি পাব লাগিব। সি এতিয়া কিয় কান্দিছে, সি এতিয়া কিয় হাঁহিছে, সি এতিয়া কিয় পঢ়িব খোজা নাই, সি কিয় আজি এই বস্তুটো খাব খোজা নাই, এই কথাটো আমি অকণমান মনোযোগ দিলে এইটো প্ৰতিগৰাকী অভিভাৱকে ধৰিব পাৰে। কিন্তু আমি এইবিলাক মানে আহিছে, আমি তাক মানে মনোযোগেৰে অধ্যয়ন নকৰোঁ।
1: এতিয়া আপুনি চহৰলৈ আহিলে, তেজপুৰত আহি আপুনি পঢ়িলে, ঢেকীয়াজুলিটো পঢ়িলে, সেইখিনি সময়ত কেনেকুৱা আছিলে সেয়া পৰিৱেশ?
0: আমিতো আহিছোঁ ইয়াত, বহুত বস্তু নতুন পাইছোঁ যেতিয়া আহিছোঁ। সেই সময়ত শিক্ষক কলেজ বুলি নহয়, স্কুল বুলি নহয়, সঁচাকৈ তেখেতসকল প্ৰকৃত শিক্ষক আছিল। আমি সেই সময়ত যিসকল শিক্ষক পাইছিলোঁ, লুকটেল ছাৰ, হেমেন বৰঠাকুৰ প্ৰিন্সিপাল ছাৰ আছিলে, জীৱন বৰা আমাৰ এজন পলিটিকেল ছায়েন্সৰ প্ৰফেচাৰ আছিলে, সতীশ ভট্ট আছে অসমীয়াৰ আছিলে, পৰাগ ভট্ট আছিলে, অন্ন মহন্ত বাইদেউ আছিলে, ৰজত দত্ত আছিলে হিষ্ট্ৰীত, তেখেতসকলৰ যিটো মানে আন্তৰিকতাৰে আমাক পঢ়াইছিল শিক্ষকসকল, কিন্তু একেই আছিল প্ৰায় তেওঁলোকৰ মানে যিটো ছাত্ৰৰ প্ৰতি যিটো তেওঁলোকৰ মানে দায়িত্ববোধ, এইটোত কিন্তু বৰ ভাল ভাল নাছিল। বাকী অন্যান্য কথাত গ্ৰাম্য সমাজখনৰ লগত চহৰৰ সমাজখনৰ পাৰ্থক্য আছিল।
1: এতিয়া আপুনি লিখা মেলাৰ সৈতেও জড়িত, গতিকে সেয়া কেতিয়াৰ পৰা আৰম্ভ কৰিলে, লিখা মেলাৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈ পৰিলে?
0: মই লিখা মেলা জড়িত হ'লোঁ কলেজত থাকোঁতে।
1: হয়,
0: ঢেকীয়াজুলি কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া মানে মোক সমাজ সেৱাৰ হেৰি দিলে সম্পাদক, মোক যেতিয়া দিলে তেতিয়া ক'লে যে আমাৰ দুজন মানে আলোচনা কৰিলোঁ, আমি অলপ মানে আগৰ পৰাই অলপ অধ্যয়ন কৰোঁ, আমি চিন্তা কৰিলে ঢেকীয়াজুলি কলেজত মানে এইটো প্ৰাচীৰ পত্ৰিকা নাই, তেতিয়ালৈ নাই, এখন প্ৰাচীৰ পত্ৰিকা কৰিব পাৰিলে ভাল আছিল। প্ৰিন্সিপাল ছাৰক কৰিলোঁ, ৰবীন বুঢ়া ছাৰ, ছাৰে ক'লে অঁ ঠিক আছে কৰা। আমি প্ৰাচীৰ পত্ৰিকাৰ কাৰণে এখন বোৰ্ড বনাই আনিলোঁ, বনাই আনি তাত লিখিব লাগে এতিয়া, এতিয়া যিহেতু ময়ে দায়িত্ব লৈছোঁ, আৰু মোৰ বন্ধু এজন আছিলে প্ৰমোদ শইকীয়া বুলি, সি আকৌ মানে কি কবিতা চবিতা লিখিছিল, গান লিখিছিল, এতিয়াও আছে চৰ্চা, পিছত আৰু নিজে লিখিব লাগে, তে মই অকণমান অভ্যাস এটা কৰিলোঁ আৰু বন্ধুবিলাকক ক'লোঁ যিয়ে যেনেকৈ যি পাৰা লিখা। আৰু এই ক্ষেত্ৰত মোক সহায় কৰিছিল আমাৰ সেই সময়ত এজন অসমীয়াৰ প্ৰফেচৰ আছিলে গৌৰী ডেকা ছাৰ, আৰু বাইদেউ আছিলে প্ৰয়াত ৰমলা বৰা, এই ছাৰ বাইদেউৱে মোক যথেষ্ট সহায় কৰিছিল, তেনেকৈ এটা আৰম্ভণি হ'ল। তাৰপিছতে আমি ঠিক কৰিলোঁ নাই, আমি এইটো কৰিলোঁ যেতিয়া এখন কলেজৰ মেগাজিন উলিয়াব লাগে, এই আমাৰ দিনতে আমি ঢেকীয়াজুলি কলেজত প্ৰথম ইছ্যুটো মেগাজিনৰ হৈছে, আৰু তাতে মই মানে ভট্ট

0: দেৱৰ কথা গদ্য শৈলী মানে মই লিখিছিলোঁ এটা হেৰি প্ৰবন্ধ এটা, সেই আৰম্ভণি আৰু এইটো ছাৰ গৌৰী ডেকা ছাৰে মানে খুব চাই সহায় কৰি দিছিলে আৰু। তাৰপিছত আৰু নাছিল, যেতিয়া চাকৰি কৰিলোঁ শিক্ষকতা কৰিলোঁ তেতিয়া কটন কলেজত এখন ছেমিনাৰ হৈছিলে, মই আকৌ অলপ এইবিলাকত খুব জড়িত মানে, আৰু যিসকল অফিচাৰ আছিলে তেওঁলোকে মোক মৰম কৰে পঠিয়াই এইবিলাকত, তাত গৈছিলোঁ। আমাৰ ৰমেশ হজেকা ছাৰ আছিল ইঞ্চপেক্টৰ, তেখেতে পঠিয়াইছিলে। তাৰপিছত মই মানে মানে তাৰ ৱৰ্কশ্বপত থাকি মই ঘূৰি আহি ভাবিলোঁ মইতো ইয়াৰ ওপৰত এটা লিখিব পাৰোঁ। মই লিখিলোঁ যে চৰকাৰী বিদ্যালয়ৰ কৰ্মদিন, লিখি মই ভাবিলোঁ কি কৰোঁ, মোৰ মানে এজন বন্ধুৱে ক'লে এটা কাম কৰ, পেপাৰত পঠিয়াই দিওঁ, এই আমাৰ অসমলৈ পঠিয়াই দিলোঁ। তো আমাৰ অসমত এইটো প্ৰকাশ হৈ গ'ল, মইতো বিৰাট ফূৰ্তি লাগি গ'লোঁ, তাৰমানে মই লিখিব পাৰিছোঁ। এইদৰে আৰম্ভ হ'ল আৰু পৰৱৰ্তী সময়ত মই শিক্ষামূলক মোৰ বেছি প্ৰবন্ধ মই লিখিবলৈ ল'লোঁ। তাৰ লগতে মই আকৌ 2000 চনতে আমাৰ বিদ্যালয়বিলাকত মানে এটা বিষয় আছিলে কলা শিক্ষা, কলা শিক্ষাৰ কিতাপ কিন্তু নাই, এতিয়াও বিষয়টো আছে কিতাপ নাই, আৰু তাৰ কাৰণে পৰীক্ষাও লোৱা হয় 100 নম্বৰৰ, কিন্তু কিতাপ নাই। গতিকে এই বিষয়টোক লৈ মই খুব মানে নিজৰ অলপ চেণ্টিমেণ্টেল লাগিল। মোৰ বন্ধু বান্ধৱ কিছুমানে ক'লে যে তই এই কিতাপ দুখন লিখ 5, 6, 7ৰ কাৰণে, ময়ো কিবা এটা মনত সোমাই গ'ল। এইবুলি মই উদ্যোগ লৈ এবছৰ পূৰা চেষ্টা কৰি কৰি কলা শিক্ষা প্ৰথম ভাগ আৰু কলা শিক্ষা দ্বিতীয় ভাগ দুখন কিতাপ মই লিখিলোঁ। আমাৰ তেজপুৰ জিলা মধ্য ইংৰাজী শিক্ষক সংস্থাই প্ৰকাশ কৰিছে, আৰু সেই সময়ত আমাৰ তেজপুৰ, বিশ্বনাথ, ওদালগুৰি এইবিলাক জিলাৰ আমাৰ এম ই স্কুলবিলাকত সেই কিতাপ দুখন প্ৰচলন আছিল। পিছত যেতিয়া সৰ্বশিক্ষাই নিজাববীয়াকৈ কিতাপ দিয়া কৰিলে চৰকাৰে, সেই কিতাপ দুখন বন্ধ হৈ গ'ল। সেই দুখন পাঠ্যপুথি মই কৰিছিলোঁ। তাৰপিছত বিভিন্ন শিক্ষামূলক প্ৰবন্ধ গোটাই মই এখন কিতাপ কৰিলোঁ, গুণগত শিক্ষা আৰু অন্যান্য প্ৰসংগ বুলি, সেইখন ষ্টুডেণ্টছ ষ্টৰে প্ৰকাশ কৰিছে। আৰু শেহতীয়াকৈ মই অমিয় কুমাৰ দাসৰ জীৱনৰ ভিত্তিত এখন শিশু উপযোগী জীৱনী এখন লিখি উলিয়াইছোঁ, সেইখন অহা 1 জুন তাৰিখে গুৱাহাটী প্ৰেছ ক্লাবত প্ৰকাশ হ'ব। আৰু বাকী আৰু 3খন কিতাপ মোৰ এতিয়া সাজু হৈছে প্ৰকাশৰ বাবে, এখন মানে শিক্ষামূলক, এখন মোৰ মানে মোৰ নিজৰ চিৰাজুলি ঠাইখনৰ বিষয়ে, আৰু এখন মই ভাবিছোঁ মইতো খুব মানে বিখ্যাত মানুহ নহয়, মই এটা সাধাৰণ পৰিয়ালৰ পৰা আহিছোঁ, যথেষ্ট সংগ্ৰাম কৰি কৰি মই এই পৰ্যায় পাইছোঁ, আৰু ৰাইজে মোক যথেষ্ট মৰমো কৰিছে, বহুত দায়িত্বও দিছে। আমিনো জীৱনটোত কি কৰিলোঁ, এই মই অকণমান মোৰ ল'ৰা ছোৱালী নাতিপুতিয়ে জানিব আৰু, অঁ এইবুলি মই এখন লিখি উলিয়াইছোঁ। আৰু এতিয়া অৱসৰৰ সময়খিনি মই 1 ঘণ্টা মই মানে বহোঁ টেবুলত লিখিবৰ কাৰণে, মই কিবা হওক নহওক মোৰ মানে ডায়েৰী আছে, সৰুৰ পৰা মোৰ ডায়েৰী লিখা অভ্যাস আছে। মই খুব ৰুটিনত চলা মানুহ, বাহিৰৰ কাম কৰোঁ কিন্তু ৰুটিন মোৰ আছে। মই সন্ধিয়া 7 বজাৰ পৰা 8 বজালৈ মই 1 ঘণ্টা মানে কম্পিউটাৰত বহোঁ, মই নিজে DTP কৰোঁ, তেনেকৈ মই লিখা কামটো কৰোঁ আৰু।
1: হয়, আৰু লিখা মেলাৰ বাহিৰে আন আন কেনেধৰণৰ কামসমূহৰ সৈতে আপুনি জড়িত হৈ আছে অৱসৰৰ পাছলৈকে, সেই তেতিয়াৰ পৰা এতিয়ালৈকে, এইখিনিৰ বিষয়ে কওকচোন।
0: অনুষ্ঠান প্ৰতিষ্ঠানটো পিছত ক'ম, মই কেনেকৈ জড়িত আছোঁ সেইটো কওঁ। মই কৈছোঁৱেই যে আমি মানে এটা কৃষক পৰিয়ালৰ পৰা আহিছোঁ, আমি সৰুতে মানে চব কাম কৰিব, মইতো এনেকুৱা যে মই তাঁত ববও জানো। জনাৰ কাৰণটো হ'ল মই ডাঙৰ ল'ৰা, মায়ে তাঁত বৈছিল, গতিকে তাঁত বাতি যেতিয়া কাৰে মায়ে মানে মোক বুঢ়াই কয় এইটো এনেকৈ কৰচোন, এইটো এনেকৈ কৰ, গতিকে এই যে কৰোঁতে কৰোঁতে মই মানে বহুত কথা জানি একদম তাঁত ববই জানিলোঁ গ'লোঁ। এই কামটো মই কৰিছিলোঁ, আনকি মই নিজে চুৱেটাৰ গুঠি পিন্ধিছোঁ ছাত্ৰ অৱস্থাত। ঠিক তেনেকৈ মাৰ লগত থাকি ভাত ৰান্ধিব লাগে, মায়ে মোক শিকাই দিয়ে দূৰৰ পৰা। মানে আচলতে কি, আমি মইতো মোৰ জীৱনত মোৰ মা এনেকুৱা এজনী শিক্ষয়িত্ৰী যে মোক মানে কি শিক্ষা দিয়া নাই, কিন্তু আচৰিত কথা মোৰ মায়ে অ আ চিনি নাপায় পোৱা নাছিলে, গতিকে আমাৰ মাৰ পৰা আমি তেনেকৈ শিকিছোঁ। আৰু আমি মা নিৰক্ষৰ কিন্তু আমি 9টা ভাই ভনী, আৰু মাৰ আশীৰ্বাদত, ঈশ্বৰৰ কৃপাত

0: আমি আটাইয়ে সৰু সুৰাকৈ হ'লেও প্ৰতিষ্ঠিত।
1: আচলতে সেই সময়ছোৱাৰ অভিভাৱকসকল যদিও নিৰক্ষৰ আছিলে, বহু সংখ্যকে নিৰক্ষৰ আছিলে, তথাপিও তেওঁলোকৰ বাস্তৱিক যিখিনি
0: নহয় ক'লো নহয় আমিতো তেনেকুৱা অভিভাৱকৰ সন্তান
1: হয়,
0: এনেকুৱা সেই সময়ৰ যিসকল অভিভাৱক মোৰ বুলি নহয় সকলোবিলাক মানে ইমান সুন্দৰ তেওঁলোকৰ মানে সাংসাৰিক জ্ঞান, গতিকে মই সেই তেতিয়াৰ পৰাই আছোঁ আৰু খেতি পথাৰত যোৱা অভ্যাস আছে, হাল মৰা অভ্যাস আছে, কঠীয়া তোলা, ভূঁই ৰোৱা, ধান কটা চব অভ্যাস আছে। পৰৱৰ্তী সময়ত কমিলে কিন্তু মই এতিয়াও পথাৰলৈ যাওঁ, গতিকে মই তেনেকৈও কিছু ব্যস্ততাত আছোঁ। আৰু মই অকণমান চাহ বাগানো কৰিছিলোঁ ছবিঘামান মাটিত, তাতো মই যাওঁ মাজে মাজে, তাক লৈ ব্যস্ত আছোঁ। আৰু একদম ডাঙৰ কথা, মই পাচলি কিনি কম খাওঁ, মই মানে চোতালতে আগফাল পিছফাল, মই আৰু আমি গ্ৰাম্যতো মোৰ এনেকুৱা চখ নাই যে ইয়াতে কিবা দিব লাগিব, তাৰ মাজে মাজে ফুলো আছে, কিন্তু মই পাচলি খেতিত খুব জোৰ দিওঁ। আৰু মোৰ ঘৰ বাৰীৰ পিছফালে পথাৰ আছে, তাতো মই মানে এইবিলাক, গতিকে মই এইবিলাকত মানুহ নিজে নোৱাৰ মানুহ এজন লাগে, তেওঁৰ লগত থাকি মই পাচলি খেতি কৰোঁ।
1: আৰু লগতে সমাজ জীৱনখনৰ সৈতে
0: এতিয়া সমাজৰ মানে কি মোৰ খুব মই ভগৱানৰ কৃপায়ে ক'ম আৰু ৰাইজৰ আশীৰ্বাদ, মই যেতিয়া ক্লাছ ছেভেনত পঢ়ো 1967 তেতিয়া আমাৰ ঠাইখন খুব পিছপৰা চিৰাজুলি ঠাইখন, তাত দুজনমান মানে এনেকুৱা উৎসাহী ব্যক্তি, সমাজ হিতৈষী ব্যক্তি আছিলে, প্ৰয়াত দিলীপ বিশ্বাস, আনন্দমোহন তাঁতী, যামিনী মহন্ত, ৰূপা অধিকাৰী, এওঁলোকে চিন্তা কৰিলে যে নাই চিৰাজুলিত এটা লাইব্ৰেৰী পাতোঁ। তেওঁলোকে লাইব্ৰেৰী এটা পাতিলে, নাম দিলে ত্যাগবীৰ হেমবৰুৱা স্মৃতি পাঠাগাৰ। এই দিলীপ বিশ্বাস আৰু যামিনী মহন্তই মোক মাতি নি ক'লে এই লাইব্ৰেৰীটো পাতিলোঁ, তুমি ইয়াৰ লাইব্ৰেৰীৰ লাইব্ৰেৰিয়ান হোৱা। ক্লাছ ছেভেনত মই তেতিয়া, মইতো এইবিলাক বুজিয়ে নাপাওঁ কি কথা, মই ক'লোঁ মই কি কৰিব লাগিব কেনেকৈ জানো, মই এতিয়া ছেভেনত পঢ়ি আছোঁ। বিশ্বাস দাই ক'লে তুমি চিন্তা নকৰিবা, মই আছোঁ শিকাই দিম। যামিনী দাই ক'লে যে আছোঁ নহয় আমি, তুমি চিন্তা নকৰিবা। এই যে মই লাইব্ৰেৰিয়ান হ'লোঁ 1967ত, এই মোৰ আৰম্ভণি। ক্লাছ ছেভেনৰ পৰা মই প্ৰথম লাইব্ৰেৰিয়ান হৈ পেলাই লাইব্ৰেৰীত বহি থাকিও মানে বহি থাকি কিতাপ পঢ়োঁ, ইখন পঢ়োঁ সিখন পঢ়োঁ, মানে মই তেতিয়া এনেকুৱা হ'ল যে মই কিতাপ নহ'লে মই থাকিব নোৱাৰোঁ। মোৰ মানে সেই সময়তে ক্লাছ ছেভেনতে মই মানে ৰাতি শোৱাৰ আগতে মই কিতাপ পঢ়িব লাগিব এনেকুৱা আছিলে। আৰু এনেকুৱা হ'লগৈ যে আমাৰ লাইব্ৰেৰী কিতাপ শেষ, এতিয়া কি কৰোঁ। সেই সময়ত আমাৰ ওচৰত শিঙিমাৰী, শান্তিপুৰ, নাৰায়ণপুৰ, ডুমডুমা এইবিলাকত গ্ৰাম্যাঞ্চলত প্ৰত্যেকতে লাইব্ৰেৰী আছিলে। আমি কিমান ভাগ্যৱান যে সেই সময়ৰ যিসকল আজিৰ তুলনাত অশিক্ষিত মানুহ গ্ৰাম্য পৰিৱেশত থকা ডাঙৰ দীঘল, তেখেতসকলে বুজি পাইছিল এই পুথিভঁৰালৰ মানে লাইব্ৰেৰীৰ কি মহত্ব আৰু কি আৰু কিমান প্ৰয়োজন। তেওঁলোকে তেতিয়াই লাইব্ৰেৰী পাতিছিল আৰু সেই লাইব্ৰেৰী কিতাপ আমি পঢ়িছিলোঁ। মই সেই গোটেইকেইটা লাইব্ৰেৰী কিতাপ একদম পঢ়ি শেষ কৰিছিলোঁ সেই সময়ত। মানে ক্লাছিফিকেশ্যন নাজানো নহয়, এইখন ছাত্ৰই পঢ়িব লাগে নে এইখন ডাঙৰে পঢ়িব লাগে এইবিলাক নাজানো। মুঠতে মানে এই প্ৰেম নাৰায়ণৰ পাফু ছিৰিজ, ৰংৰ ভাস্কৰ ছিৰিজ, মই হিতেশ ডেকাৰ গোটেই উপন্যাস এনেকুৱা যিমান আছে আৰু যোগেশ দাসৰ, মানে এনেকুৱা কিতাপ নাই যিবিলাক মানে আমি পঢ়া নাই, মানে একদম পৰিচেচ কৰি দিছোঁ ইমান কিতাপ পঢ়িছোঁ। আৰু ক্লাছিফিকেশ্যন নোহোৱাৰ কাৰণে কি হৈছে, লাভ হৈছে, সকলোবিলাকে ৰস পাইছোঁ, সেই উদ্যন স্পৃহাটো থাকি গ'ল। তাৰপিছত এই লাইব্ৰেৰীৰ পৰা আহি কলেজলৈ আহিলোঁ, তাত সম্পাদক হ'লোঁ সমাজসেৱাৰী কৰা, তাৰপিছত পাছ কৰি উঠি চাকৰিত সোমালোঁ। চাকৰিত য'ত কৰিলোঁ ৰাকচমাৰীত, তাত মোৰ এজন মানে তাত থাকি লৈছিলোঁ, তাত এটা কোৱাৰ্টাৰ আছিলে এগ্ৰিকালচাৰৰ, এগ্ৰিকালচাৰ এক্সটেনশ্যন হোম অফিচাৰজন আছিলে, নাম দেৱকুমাৰ দত্ত যোৰহাটৰ, দুয়োটাই একেলগে থাকোঁ। তেওঁসকলে ইয়াতে অসমী মানুহ আছে, নামঘৰ নাইহে, নামঘৰ এটা পাতিব লাগে, বাৰু দিয়ক এইবুলি দুটাই আমি অসমীয়া যিখিনি মানুহ আছে তাত ঘূৰি ঘূৰি আমি এটা অৰ্গেনাইজ কৰিলোঁ যে নামঘৰ এটা পাতোঁ। তেওঁলোকেও মানে হয়ভৰ দিলে, এইবুলি আমি ৰাক্ষসমাৰীত নামঘৰ পাতিলোঁ, তাৰ প্ৰতিষ্ঠাপক সম্পাদক মই। আৰু নামঘৰ পাতিলোঁ, নামঘৰ পাতিলেই নহ'ব নহয়, তাত অনুষ্ঠান কৰিব লাগিব। তেতিয়া আমি কি কৰিলোঁ, তাত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম উৎসৱ পাতিলোঁ, তাতো সম্পাদক

0: ৰক মই। তাৰপিছত আৰু কি কৰিলোঁ, ৰাস আহিল না, ৰাসো পাতিম আমি, তাত আমি ৰাস পাতিলোঁ, তাৰো সম্পাদক মই। এনেকৈ আমি ৰাক্ষসমানী থকা সময়ত এই ধৰণে আমি তাত অনুষ্ঠান গঢ়িলোঁ আৰু অনুষ্ঠান পাতিলোঁ। তাৰপিছত আহিলোঁ, আহি সামাজিক কামৰ ভিতৰত মই তাৰপৰা আহি ইয়াত, সেই সময়তে আমাৰ সন্থা এটা আছিল, শিক্ষক সন্থা, মই শিক্ষক সন্থাৰ মিটিঙলৈ আহিলোঁ আৰু অলপ আগৰ পৰাই মই ভোকেল হয়, ছাৰসকলে আমাক শিকাইছিল, আমাক মানে হাইস্কুলত থাকোঁতে কেনেকৈ বক্তৃতা দিব লাগে, কেনেকৈ তৰ্ক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগে, এইবিলাক আমাৰ আকস্মিক বক্তৃতা, এইবিলাক মানে আমাৰ স্কুলত হৈছিলেই আৰু আগবঢ়াই বুজিছিল যা ক। গতিকে এই যে আমি ছাৰসকলৰ পৰা শিকিছোঁ, এইটোৰ কাৰণে মেল মিটিঙত আমি কথা কোৱাৰ কাৰণে মানে ভয় নকৰোঁ, বা আমি কি বিষয় পৰিব এইটোও আমি চিন্তা নকৰোঁ। এতিয়াতো এনেকুৱা হৈছে যে আমি মানে যিকোনো মিটিঙতে অন্তত নিজক ৰক্ষা কৰি দুআষাৰ ক'বলৈ এটা চেষ্টা কৰিব পাৰোঁ। পিছত আৰু মিটিঙত আহোঁতে তাতে মোক পাতি দিলে সন্থাত মানে প্ৰথম পৰীক্ষা সম্পাদক, আমাৰ তেজপুৰ জিলাকে, তেজপুৰ জিলাৰ সম্পাদক হ'লোঁ পৰীক্ষা বোৰ্ডৰ। তাৰপিছত সেই সন্থাৰে মই উপসভাপতি হ'লোঁ, পিছত সভাপতি হ'লোঁ, পিছত মোক ৰাজ্যিকলৈ যাওঁতে ৰাজ্যিকতো মোক কি কৰিলে, মেগাজিনৰ ছেক্ৰেটেৰী পাতি দিলে, এডিটৰ। তাৰপিছত এনেকৈ লাহে লাহে এনেকুৱা দিন আহিলে যে মই অল আছামৰ জেনেৰেল ছেক্ৰেটেৰী হ'লোঁ, সদৌ মধ্যাংগিক সন্থাৰ জেনেৰেল ছেক্ৰেটেৰী। এনেদৰে মই মানে সন্থাৰ বহু বিষয়বাব লৈ পৰিচালনা কৰিলোঁ। মই ৰিটায়াৰ্ড হ'লোঁ 13 চনলৈকে, তাৰপিছত 12 চনত মই এইবিলাক বিষয়বাব এৰিলোঁ, কাৰণ মই ৰিটায়াৰ হ'ব লাগে। সন্থাটো কৰিলোঁ তেনেকৈ, আৰু মই এবাৰ গোটেই শোণিতপুৰৰ পৰীক্ষা বোৰ্ডৰ সভাপতি আছিলোঁ মই, আমাৰ ডি চি বাইদেউ আছিলে এল এছ চাংচন, মই কাৰ্যকৰী সভাপতি, বীৰেণ বৰা সম্পাদক, আমি একে গহপুৰৰ পৰা পাছ নালাগে গোটেই জিলাত পৰীক্ষাৰ প্ৰশ্ন প্ৰস্তুত কৰি বিতৰণ কৰিছিলোঁ। পিছত অসম চৰকাৰে মোক মানে কৃতি শিক্ষকৰ জিলা বঁটাও দিছে আৰু ৰাজ্যিক বঁটাও দিছে 2005 চনত। ৰাজ্যিক বঁটা পোৱাৰ পিছত জানিলোঁ যে এখন হেৰিও আছে, অসম ৰাষ্ট্ৰীয় ৰাজ্যিক পুৰস্কাৰ প্ৰাপ্ত শিক্ষক সন্মিলনী এখন আছে, তাতে মই সদস্য হ'লোঁ। সদস্য হৈ পেলাই তাত মানে প্ৰথম মোকো এটা দায়িত্ব দিলে, পিছৰবাৰ জিলা সভাপতি পাতিলে শোণিতপুৰ জিলাৰ অসম ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত শিক্ষক সন্মিলনীৰ জিলা সভাপতি। পিছত আৰু 22 চনত আকৌ একদম অল আছামৰ প্ৰেচিডেণ্ট পাতিলে, যিখন আমাৰ কেন্দ্ৰীয় সমিতি আছে তাৰে এতিয়া মই সভাপতি, এতিয়াও হৈ আছোঁ। আৰু এতিয়া মই সামাজিক কাম এইবিলাক সন্থা হেৰিৰ প্ৰায় এৰিছোঁ। মাজতে আৰু এটা কওঁ, ঢেকীয়াজুলি জ্যেষ্ঠ নাগৰিক সংস্থাৰ মই সম্পাদক আছিলোঁ 6 বছৰ, বৰ্তমান তাৰ কাৰ্যকৰী সভাপতি। কিন্তু মই এতিয়া আৰু এটা আছে, মই অকণমান মই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংগী হয়, আৰু তাতো মানে আমাৰ এটা ষ্টেজ আছে, শাখা আঞ্চলিক জিলা কেন্দ্ৰীয়, তাতো আমাৰ শাখাটোৰ মোক সভাপতি পাতিলে, তাৰপিছত আঞ্চলিকৰ সভাপতি হ'লোঁ, তাৰপিছত জিলা সভাপতি 2 বাৰ হ'লোঁ, তাৰপিছত মূলৰ সদস্য হ'লোঁ। এনেকৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰো মই মানে একেবাৰে শাখাৰ পৰা মূললৈকে কাৰ্যনিৰ্বাহ কৰিছোঁ আৰু পদবীত আছিলোঁ। আৰু যিহেতু সংঘ আছে তাত আধ্যাত্মিকতাটো এটা প্ৰধান কথা, আৰু মই অৰিজিনেলি অলপ আধ্যাত্মিক পৰিৱেশৰ ঘৰৰ ল'ৰা, মোৰ ককা আছিলে বৰপেটা সত্ৰৰ কেউলীয়া ভকত, আমাৰ শাখাত মানে আজিকালি আগতে আমাৰ দেউতাহঁতৰ দিনত কি নাম গোৱা মানুহ ঢেৰ, গায়ন বায়ন তাল খোল বজোৱা মানুহ প্ৰত্যেকে অলপ অলপ পাৰে, কিন্তু এনেকুৱা এতিয়া হৈ আহিছে যে নামঘৰবিলাক আছে কিন্তু গায়ন বায়ন নাই। আমাৰ প্ৰাথমিকতে হৈছিল তেনেকুৱা যে মাজতে এনেকুৱা হ'ল যে ইয়াত নাম প্ৰসংগ কৰা মানুহ নাই। তেতিয়া আমি দুজন মানে আছে, ৰমণী বৰা বুলি, তেওঁ প্ৰাক্তন শিক্ষক, আমি ক'লোঁ নাই আমিয়ে শিকোঁ, এইবুলি আমি দুজনে শিকি পেলাই এতিয়া আমাৰ গাঁৱত যিমান নাম প্ৰসংগ হয় আমি দুজনে পৰিচালনা কৰোঁ। আৰু মই এনেই থাকিব খুব বেয়া পাওঁ, মই বহি নাথাকোঁ, মানে যেতিয়া অফ টাইম দেখি মই মানে কি মোৰ ছাৰ এজন আছিল তেনেকুৱা, ছাৰ এজনে য'তেই যায় হাতত কিতাপখন লৈ যায়, এতিয়া মোৰ তেনেকুৱা হৈছে মানে
1: অধ্যয়নৰ প্ৰতি যিটো আপোনাৰ স্পৃহা সেই তেতিয়াৰ পৰা এতিয়ালৈকে কমি যোৱা নাই।
0: লিখাটো মই মানে কম্পিউটাৰ মোৰ ক'তো শিকা নাই, 3টা ল'ৰাই মেট্ৰিকত

0: কম্পিউটাৰ পাইছে, মই তাৰে এটা কম্পিউটাৰ ইউজ কৰি আছোঁ। আৰু মই নিজে মানে স্কুলত সেই সময়ত আমাৰো কম্পিউটাৰ দিছিলে, মই মানে খুটিক খুটিক খুৱাই থাকি থাকি থাকি ইয়াক কওঁ এইটো কেনেকৈ, ইয়াক কয় কয় এনেকৈ এনেকৈ কৰি কৰি মই শিকিছোঁ। এতিয়া মই ইংৰাজী অসমীয়া পূৰা DTP মই নিজে কৰোঁ, মই জানো, গতিকে মই তাত ব্যস্ত থাকোঁ এটা সময় দিনটো। আৰু মেল মিটিং থাকিলে ওচৰৰ যিবিলাক বিশেষকৈ শিক্ষামূলক সাহিত্য সংস্কৃতিমূলক সভালৈ যাওঁ। আৰু এটা দায়িত্ব মই পালন কৰি আছোঁ এতিয়া, স্কুল ভিজিট। আমাৰ বৰ্তমান বিধায়ক অশোক সিংঘাল, তেখেতে 2016 বিধায়ক হৈ মানে কি কৰিলে, গোটেই সমষ্টিটো হাইস্কুলবিলাকৰ হেডমাষ্টৰ আৰু পৰিচালনা সমিতিৰ সভাপতিবিলাকক মাতি ক'লে যে আমাৰ সমষ্টিৰ বিদ্যালয়বিলাকৰ শৈক্ষিক দিশটো অলপ ভাল কৰিব পাৰে নেকি, এই উদ্দেশ্যে আপোনালোকক মাতিছোঁ। আমি সকলোৱে ছাপোৰ্ট কৰিলোঁ। সেইবুলি তেওঁ এখন কমিটি গঠন কৰিলে আৰু কমিটিবিলাকৰ মেম্বাৰ হ'ল হাইস্কুলৰ হেডমাষ্টৰবিলাক, তাৰপিছত সভাপতিবিলাক আৰু মানে কেইজনমান অৱসৰপ্ৰাপ্ত পুৰস্কাৰপ্ৰাপ্ত শিক্ষক। এতিয়া সেই কমিটিখনত মই আছোঁ। আৰু তেখেতে কি কৰিলে, 4 এখন স্কুল ভিজিটিং গ্ৰুপ এটা খুলি দিলে। আমাৰ সেইটো দায়িত্বত মই আছোঁ সভাপতি হিচাপে। আমি 4 মানে স্কুলবিলাক ভিজিট কৰিব লাগে, কৰি তাত একাডেমিক ছাপৰ্ট দিয়াৰ চেষ্টা কৰিব লাগে, কিবা থাকিলে আমি ছাপৰ্ট দিওঁ আৰু। আৰু এনেকৈ কৰি দেখিছোঁ আমাৰ মানে স্কুলবিলাক ঢেকিয়ালি সমষ্টিৰ আগৰ যেনেকুৱা আছিল তাতকৈ বহুখিনি ডেভেলপ হৈছে। আমাৰ মানে মানুহখিনি অলপ সজাগ হৈছে, কিন্তু আমি অবৈতনিক, ইয়াত কোনো ৰিমুনাৰেশ্যন নাই, মাত্ৰ মন্ত্ৰী বা বিধায়কজনে কি হয় আমাক গাড়ীখন দি দিয়ে।
1: এতিয়াও এই ধৰণে আপুনি সক্ৰিয় হৈ আছে?
0: মই কিন্তু ভাবোঁ যে মোৰ নাই বয়স হোৱাই নাই বুলি ভাবোঁ।
1: হয়, আমিও আশা কৰিছোঁ আপুনি এইদৰে সফল ডেকাৰ নিচিনাকৈ আপোনাৰ যি কামসমূহ, যিসমূহ এতিয়াও অসম্পূৰ্ণ হৈ আছে বা যিসমূহ আপুনি পৰিকল্পনা কৰি থৈছে কৰিম বুলি, সেইসমূহ কৰি যাওক। আৰু আমাৰ অনুষ্ঠানৰ মজিয়াত আপোনাক পাই আমি খুবেই সুখী হলোঁ। আজিৰ এই অনুষ্ঠানলৈ অহাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনালোঁ।
0: ময়ো আপোনাক ধন্যবাদ জনাইছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। নমস্কাৰ।
1: শ্ৰোতাসকলে, ইমান পৰে আজিৰ বিয়লি ৰং অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষক, লেখক, সমাজকৰ্মী শ্ৰীযুত শচীন্দ্ৰ বৈশ্যৰ সৈতে হোৱা কথোপকথনটি শুনিলে। অনুষ্ঠানটি আঁত ধৰি সম্পাদনা কৰিলে প্ৰিয়ংকা দাসে, প্ৰযোজনা ৰূপান্ত কুমাৰ দাসৰ।

শ্ৰোতাসকলে ইমান পৰে বিয়লি ৰং অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ আজিৰ দিনটো। আজি বৃহস্পতিবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি 13 দিন, ইংৰাজী 2026 চনৰ মে' মাহৰ 28 তাৰিখ, আজি দ্বাদশী তিথি, আদ্ৰা নক্ষত্ৰ। মই অৰ্ণৱ কুমাৰ নাথে আৰম্ভ কৰিছোঁ আজিৰ দিনটো। প্ৰথমে শ্ৰোতাসকলক দিবলৈ লৈছোঁ আজি ৰাজ্যত প্ৰকাশিত বাতৰি কাকতসমূহত প্ৰথম পৃষ্ঠাত স্থান পোৱা বাতৰিসমূহৰ শিৰোনাম। ইটালীত বিপুল আদৰণি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলনিক পাৰ্লেল মেলৰি চকলেট উপহাৰ মোদীৰ। ৰাষ্ট্ৰীয় শিক্ষানীতি বলবৎ কৰি বিপাঙত শৈক্ষিক প্ৰতিষ্ঠান গুৱাহাটী বিশ্ববিদ্যালয়ক এটকাও দিয়া নাই ৰাজ্য চৰকাৰে। মাচুল বৃদ্ধিৰ বিতৰ্কৰ প্ৰত্যুত্তৰ দিবলৈ গৈ বিশ্ববিদ্যালয় পঞ্জীয়কে দিলে এই বিস্ফোৰক তথ্য। 80-90 কোটিৰ ঘাটিৰ চলিছে বিশ্ববিদ্যালয়ত। NEP প্ৰচলন কৰিবলৈ নিদিলে এজন অস্থায়ী শিক্ষকৰ নিযুক্তি। গঢ়ি নুঠিল পৰ্যাপ্ত আন্তঃগাঁথনি। বিৰোধী পক্ষৰ বিৰোধিতা, তীব্ৰ বাক বিতণ্ডাৰ মাজত সদনত গৃহীত UCC বিধেয়কখন ছিলেক্ট কমিটিলৈ প্ৰেৰণৰ বিৰোধীৰ দাবীক অগ্ৰাহ্য অধ্যক্ষৰ। মুখ্যমন্ত্ৰীয়ে ক'লে UCC কংগ্ৰেছৰে দাবী আছিল, বিধেয়কখনত কোনো নতুনত্ব নাই বুলি ৱাজেদ আলী চৌধুৰীৰ মন্তব্য। বিদেশলৈ ৰাজ্যপাল, 3 জুনৰ পিছতে হ'ব মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ। 8 বিষয়া গ্ৰেপ্তাৰৰ পিছতে চৰ্চাত নিযুক্তি কেলেংকাৰী। ৰমাকান্ত অধ্যক্ষ হৈ থকাৰ সময়ত মীন বিভাগত হৈছিল চাকৰিৰ বজাৰ। বক্ৰপথেৰে চাকৰি লোৱা 217 গৰাকীক ছাটাই কৰিলেও 2022 চনৰ পৰা CID পৰি ৰৈছে নিযুক্তি কেলেংকাৰীৰ গোচৰ। GRE সহ অংশীবহীক নিযুক্তি দিছিল ৰমাকান্ত।

এইখিনিতে শ্ৰোতাসকলক দিবলৈ লৈছোঁ ইতিহাসৰ আজিৰ দিনটোৰ কিছু টুকুৰা খবৰ। 1712 চনৰ আজিৰ দিনটোতেই ৰাজনীতিজ্ঞ, দাৰ্শনিক, শিক্ষাবিদ ৰুছুৰ ছুইজাৰলেণ্ডত জন্ম হৈছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল জিন জেকুইছ ৰুছু। 1838 চনৰ আজিৰ দিনটোতেই বন্দে মাতৰমৰ ৰচয়িতা তথা প্ৰসিদ্ধ বাংলা লেখক বংকিম চট্টোপাধ্যায়ৰ জন্ম হৈছিল। ভাৰতৰ এজন সাহিত্যিক, ঔপন্যাসিক আৰু গীতিকাৰ আছিল বংকিম চন্দ্ৰ চট্টোপাধ্যায়। ভাৰতৰ জাতীয় স্ৰোত, বন্দে মাতৰম গীতৰ ৰচয়িতা আছিল তেওঁ। তেওঁ কমলাকান্ত ছদ্মনামেৰে বহু গ্ৰন্থও ৰচনা কৰিছিল। 1944 চনত মেদিনীপুৰত তেওঁৰ প্ৰকৃত শিক্ষা আৰম্ভ হয় 1844 চনত মেদিনীপুৰত তেওঁৰ প্ৰকৃত শিক্ষা আৰম্ভ হয়। 1849 চনত তেওঁ পুনৰ কঁঠালপাৰালৈ আহে আৰু তাতেই সংস্কৃত ভাষাত শিক্ষা গ্ৰহণ কৰে। তেওঁ খুব ভাল এগৰাকী আবৃত্তিকাৰো আছিল। 1849 চনত তেওঁ হুগলী কলেজত নামভৰ্তি কৰায়। 7 বছৰ অধ্যয়ন কৰাৰ পিছত 1853 চনত জুনিয়ৰ স্কলাৰশ্বিপত তেওঁ প্ৰথম স্থান লাভ কৰি বৃত্তি লাভ কৰিছিল। সেই সময়ত বৃত্তি আছিল মাত্ৰ 8 টকা। 1857 চনত প্ৰেচিডেন্সি কলেজৰ পৰা আইন বিভাগৰ প্ৰথম বিভাগত তেওঁ উত্তীৰ্ণ হয়। 1858 চনত প্ৰথমবাৰৰ বাবে BA পৰীক্ষাত যি 10গৰাকী অৱতীৰ্ণ হৈছিল তাৰ ভিতৰত উত্তীৰ্ণ হৈছিল এইগৰাকী ব্যক্তিও। ডেপুটি কালেক্টৰ পদত চাকৰিত যোগদান কৰিছিল আৰু তাৰপিছতে ব্ৰিটিছ চৰকাৰে 1891 চনত তেওঁক ইণ্ডিয়ান এম্পায়াৰ পদৰে বিভূষিত কৰিছিল। বংকিমচন্দ্ৰ চট্টোপাধ্যায়ৰ উপন্যাসসমূহ হৈছে দুৰ্গেশ নন্দিনী, কপালকুণ্ডলা, মৃণালিনী, বিষবৃক্ষ, ইন্দিৰা, যুগলাংগুৰিয়া, চন্দ্ৰশেখৰ, ৰাধাৰাণী, ৰজনী, কৃষ্ণকান্ত উইল, ৰাজসিংহ, আনন্দমঠ, দেৱী চৌধুৰাণী, সীতাৰাম, উপকথা ইত্যাদি। তেওঁৰ একমাত্ৰ ইংৰাজী উপন্যাস ৰাজমোহনচ ৱাইফ। তেওঁৰ অন্যান্য প্ৰবন্ধসমূহ আছিল কমলাকান্তের দপ্তর, লোকরহস্য, কৃষ্ণ চরিত্র, বিজ্ঞান রহস্য, বিবিধ সমালোচনা, প্রবন্ধ পুস্তক, সাম্য, কৃষ্ণ চরিত্র, বিবিধ প্রবন্ধ ভিতর আছে মুচিনাম গুহের জীবন চরিত। অন্যান্য লেখাসমূহৰ ভিতৰত আছিল গ্রন্থ তেওঁৰ ললিতা, ধর্মতত্ত্ব, সহজ রচনা শিক্ষা, মদ ভাগবত গীতা, কবিতা পুস্তক ইত্যাদি। তেওঁ সম্পাদিত গ্রন্থাবলীসমূহ হৈছে দীনবন্ধু মিত্রের জীবন, বাংলা সাহিত্যে প্যারিসান মিত্রের স্থান, সচিবচন্দ্র চট্টোপাধ্যায়ের জীবনী ইত্যাদি। ১৮৬৭ সনের আজির দিনটুতেই ইতালির লুই পিরান্ডোলার জন্ম হয়েছিল। 1934 সনত সাহিত্য নোবেল বঁটা লাভ করেছিল। 1914 সনের আজির 28 জুনের দিনটুতে অস্ট্রিয়ার যুবরাজ

ফ্রান্সিস ফার্ডিনান্ড আৰু তেওঁৰ পত্নীক তৎকালীন বছনিয়াৰ ৰলকান প্ৰদেশৰ ৰাজধানী চাৰ্ভেজু চহৰত আততায়ীৰ হাতত নিহত হৈছিল। এই ঘটনাৰ পৰাই সূত্ৰপাত হৈছিল প্ৰথম মহাসমৰৰ। 1919 চনৰ আজিৰ 28 জুনৰ দিনটোতেই, ক্ষমা কৰিব, 28 মে'ৰ দিনটোতেই জাৰ্মানীৰ মাজত ভাৰ্চাই চুক্তি স্বাক্ষৰিত কৰিছিল।

শ্ৰোতাসকলে ইমান পৰে আজিৰ দিনটো অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। খন্তেক পিছতেই 8 বজাত বাতৰি শিৰোনাম শুনিবলৈ পাব।

নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তি ৰাণী ডেকাই। দুৰ্যোগকালীন সময়ত ভুৱা সংবাদ চিনাক্তকৰণ, পৰীক্ষণ আৰু প্ৰতিৰোধৰ উদ্দেশ্যে দৰং জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই এখন তথ্য পৰীক্ষণ সমিতি গঠন কৰিছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ অধীনত কাইলৈৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। দেশৰ বিভিন্ন অংশৰ লগতে অসমতো আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ উজ জোহা পালন কৰা হৈছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে শিল্পী জুবিন গাৰ্গৰ হত্যাৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ ৰায় কাইলৈ প্ৰদান কৰিব। ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আজি বিভিন্ন চৰকাৰী সংস্থাৰ প্ৰতিনিধিসকলে 30 কোটি টকাৰ অনুদান আগবঢ়ায়। কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ছিদ্দাৰামায়াই আজি লোকভৱনত ৰাজ্যপালৰ সচিবক আনুষ্ঠানিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষণ ক্ষেত্ৰ কাইলৈৰ পৰা পৰ্যটকৰ বাবে বন্ধ থাকিব। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত নিউ চণ্ডীগড়ত কাইলৈ দ্বিতীয়খন কোৱালিফায়াৰত ৰাজস্থান ৰয়েলছ গুজৰাট টাইটানছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত অনুষ্ঠিত হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। আমাৰ পৰৱৰ্তী বুলেটিন নিশা 9:25 বজাত শুনিবলৈ পাব।

0: আপোনালোকে শুনি আছে এয়া আকাশবাণী তেজপুৰৰ দ্বাৰা প্ৰচাৰিত যুৱবাণী অনুষ্ঠান। আশা কৰোঁ আপোনালোকৰ ভাল। আপোনালোকক সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ ওলাইছোঁ আজিৰ অনুষ্ঠান যুৱ প্ৰতিভা। প্ৰিয় শ্ৰোতা, প্ৰত্যেক মাহতেই আমি আপোনালোকৰ লগত চিনাকি কৰাই দিওঁ এনে কিছুমান যুৱক যুৱতী যিয়ে নিজৰ প্ৰতিভাৰে বিশ্ব জিনাৰ সপোন দেখে। আজিও আমি ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ তেনে এগৰাকী প্ৰতিভাৰ আকৰ, যিয়ে নিজৰ সপোনৰ পম খেদি আন বহুতো অগ্ৰজক আগুৱাই লৈ যোৱাৰ প্ৰচেষ্টা কৰিছে। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ৰ মজিয়াত মোৰ সৈতে উপস্থিত আছে নিজৰ কৃষ্টিৰ পথাৰত সৃষ্টিৰ হাজাৰ সুবাস বিলোৱা যুৱতী শ্ৰী নিয়ৰকণা বৰা। নমস্কাৰ।
1: নমস্কাৰ।
0: তোমাক পুনতে আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
1: হয়, ধন্যবাদ।
0: নিয়ৰকণা, পুনতেই তোমাৰ পৰা জানিব বিচাৰিছোঁ তুমি কেনেকৈ বৰ্তমান ব্যস্ত হৈ আছা।
1: বৰ্তমান বহাগ মাহ, গতিকে এনেকৈ প্ৰগ্ৰেম চগ্ৰেম আহি আছে আৰু বহাগ বিহুৰ সাংস্কৃতিক সন্ধিয়াবোৰৰ কাৰণে।
0: তুমি যিহেতু সাংস্কৃতিক জগতখনৰ লগত, বিশেষকৈ সংগীত জগতখনৰ লগত জড়িত, পুনতেই জানিব বিচাৰিছোঁ তোমাৰ এই যাত্ৰা কেতিয়াৰ পৰা আৰম্ভ হ'ল আৰু তুমি কাক আদৰ্শ হিচাপে লৈ এই যাত্ৰাৰ আৰম্ভণি কৰিছিলা?
1: মই যেতিয়া 3 বছৰ বয়স আছিল মোৰ, তেতিয়া মায়ে মানে দেখিলে যে মই গান চান গাই ভাল পাওঁ, সেই তেতিয়াপাই মোৰ গুৰু মনোজ নাথ ছাৰক তেতিয়াপাই দি দিলে। তাৰপিছত তেনেকৈ গানৰ আগবাঢ়ি গ'লোঁ আৰু।
0: আমি দেখিছোঁ তুমি যিহেতু এখন গীটাৰ লৈ আহিছা, আৰু তোমাৰ এই গীটাৰখনৰ লগত সম্পৰ্ক কেতিয়াৰ পৰা?
1: গীটাৰখনৰ লগত সম্পৰ্ক লকডাউনত হৈছিল। লকডাউনত ঘৰতে সোমাই আছিলোঁ, কি কৰিম কি নকৰিমকৈ গীটাৰ এখন ল'লোঁ। তাৰপিছত ইউটিউবত চাই চাই তেনেকৈ শিকিছিলোঁ। তাৰপিছত মেট্ৰিকৰ টাইমত বহুত ষ্ট্ৰেছ হৈছিলে, গুৰু এজনৰ লগত মানে লগ লাগি মানে গীটাৰখন প্ৰেক্টিচ কৰিবৰ কাৰণে ষ্ট্ৰেছটো কমে ন, মিউজিক এটা হৈ থাকিলে। তেতিয়া বিশ্ব ছাৰ বুলি এজন গুৰু আছিল মোৰ, তেওঁ শিকাইছিল মোক গীটাৰ।
0: তুমি যিহেতু ইতিমধ্যে জনাইছা যে তুমি বিহুৰ লগত জড়িত আৰু বিহুৰ অনুষ্ঠানসমূহ তুমি কৰি আছা, পুনতেই যদি আমাৰ অনুষ্ঠানটিত এটি বিহু শুনোৱা নিশ্চয় ভাল লাগিব।

0: খুবেই সুন্দৰ, ইমান সুন্দৰ কণ্ঠ তোমাৰ। নিয়ৰকণা, যদি গীটাৰখনৰ লগত আমাৰ শ্ৰোতাসকলক কিবা এটা শুনোৱা, ভাল লাগিব।
1: হয়, মই জুবিন দাৰ এটি গীত শুনাবলৈ চেষ্টা কৰিছোঁ।
0: নিশ্চয়।

0: খুবেই সুন্দৰ, সঁচাকৈয়ে তোমাৰ কণ্ঠ খুব সুন্দৰ। তুমি যিহেতু বিহুৰ অনুষ্ঠানৰ লগত আগৰ পৰাই জড়িত আৰু তুমি আমাক জুবিনদাৰ এটি গীত গাই শুনালা, এই বছৰ জুবিনদাবিহীন বিহু মঞ্চবোৰত গৈ তোমাৰ কেনে অনুভৱ হৈছে?
1: খুব দুখ লাগিছে, মানে আগতে যেনেকুৱা এটা বহাগ আমি পাইছিলোঁ তেনেকুৱা মানে এনেকুৱা অনুভৱ হোৱা নাই। আৰু কথাটো ভাবিবই নোৱাৰি জুবিনদা নাই বুলি, হ'লেও আমিতো এনেকৈয়ে জীয়াই ৰাখিব লাগিব গীতৰ মাজেৰে তেওঁক, তেনেকৈ আমি চেষ্টা কৰিম আৰু।
0: জুবিনদাৰ আটাইতকৈ তোমাৰ কোনটো গীত প্ৰিয়?
1: জুবিনদাৰতো সকলো গীতেই প্ৰিয়, আৰু তেওঁ গীত গাবলৈ বহুত কঠিনো। তাৰ মাজতে প্ৰীতিৰ সুবাসে এইমাত্ৰ মই গালোঁ, সেই গীতটো মোৰ অতি প্ৰিয়, আৰু তেনেকৈ কিছুমান আছে আৰু।
0: তোমাৰ কণ্ঠটি সুন্দৰ কৰি ৰাখিবলৈ তুমি কি কি কৰা? আশা কৰিম যাতে তুমিও ভৱিষ্যতে এগৰাকী সু গায়িকা হোৱা। তোমাৰ কণ্ঠটো ভালে ৰাখিবলৈ কিবা কৰানে?
1: নাই, তেনেকুৱা একো নকৰোঁ দেই, তেনেকুৱা মই কৰি পোৱা নাই আজিলৈকে। হ'লেও এক্সাৰচাইজ কৰিব দিয়ে আৰু, যে ভোকেল চোকেল ভাল কৰি ৰাখিবলৈ কাৰণে। কিন্তু মই তেনেকৈ ধ্যানেই নিদিওঁ, মায়ে গালি পাৰি পাৰি কৰায়, মাৰ কাৰণ বহুত ইণ্টাৰেষ্ট আছে মিউজিকৰ প্ৰতি, সেইকাৰণে মায়ে গালি পাৰি পাৰি কৰায় আৰু, কিন্তু মই তেনেকৈ একো নকৰোঁ।
0: কৰিবা, মাৰ কথা শুনিবা, আমি আশা কৰিম। আৰু তোমাৰ এই সংগীত জগতখনত তোমাৰ সপোনবোৰ কেনেধৰণৰ?
1: অডিয়েঞ্চবোৰ আগত থাকি ষ্টেজত পাৰফৰ্মেঞ্চ কৰিবলৈ এটা বেলেগেই মানে ভাল লাগে আৰু, সেইটোৱে সপোন আৰু, যাতে অডিয়েঞ্চে মোৰ গানবোৰ শুনক।
0: আমিও আশা কৰিম তোমাৰ কণ্ঠ সকলোৱে শুনক, আৰু তোমাৰ এই কণ্ঠৰ জৰিয়তে তুমি গোটেই পৃথিৱীত জিলিকি থাকা আমি তাৰেই কামনা কৰিম। এইবাৰ আমাৰ শ্ৰোতাসকলক কি শুনাবা?

তুমি যিহেতু এগৰাকী উঠি অহা প্ৰজন্মৰ যুৱতী আৰু সংস্কৃতিৰ দিশত বা সংগীতৰ দিশত তুমি অতি আগ্ৰণুৱা এগৰাকী যুৱতী আৰু তুমি ইতিমধ্যে জনাইছা যে তুমি দৰং মহাবিদ্যালয়

0: বিশ্ববিদ্যালয়ত বৰ্তমান পঢ়ি আছা, মই তোমাৰ পৰা জানিব বিচাৰিছোঁ বৰ্তমান সময়ৰ যুৱক যুৱতীৰ সৈতে অসমীয়া সংস্কৃতিৰ যি সম্পৰ্ক, সেই সম্পৰ্ক কেনেকুৱা ধৰণৰ?
1: সম্পৰ্কটো খুবেই ভাল, আৰু বয়সস্থ মানুহবোৰে ভাবে যে আমাৰ হাতত মানে এই জেনেৰেশ্যনটোৰ আমি এই সংস্কৃতিটো ধ্বংস কৰিম বুলি, কিন্তু নহয়। আচলতে আমি আমি বিচাৰিহে ফুৰোঁ পুৰণা মানে পুৰণা লোক সংগীতবোৰ বা বৰগীতেই হওক লোকগীতেই হওক, পুৰণা পুৰণা গীতবোৰ আমি খুচৰি পেলাই যাতে মঞ্চত আমি পৰিৱেশন। এতিয়া মই ধৰ বহুত প্ৰগ্ৰেম কৰিব গৈছোঁ, তাতে বহুতক দেখোঁ, বহুত দল যায়, তাতে লোক সংস্কৃতি বাদ্যযন্ত্ৰবোৰ ব্যৱহাৰ কৰি আমি ধৰ প্ৰচাৰ কৰিব বিচাৰি আমি আমাৰ সংস্কৃতিটো বহুত আগলৈ নিবলৈ চেষ্টা কৰিহে আছোঁ। কিন্তু মানুহে এইটো ভুল ধাৰণা মানে লৈ লৈছে যে আমি ধ্বংস কৰিম বুলি, সেইটো আচলতে নহয়।
0: হয়, অতি সুন্দৰ এষাৰ কথা তুমি ক'লা যে সংস্কৃতিৰ ক্ষেত্ৰত তোমালোকৰ প্ৰজন্মৰ সৈতে আমাৰ অগ্ৰজসকলৰ কিছু খামখিয়ালি হোৱা দেখা যায়, কিন্তু আমাৰ প্ৰজন্মই আমাৰ সংস্কৃতিৰ ৰক্ষাৰ লগতে প্ৰসাৰত বেছি গুৰুত্ব দিছে, নহয় জানো?
1: হয় হয়।
0: তুমি যিহেতু লোকসংগীতৰ কথা ক'লা, এটি লোকগীত যদি আমাৰ দৰ্শকসকলক শুনোৱা খুবেই ভাল লাগিব।

0: খুবই সুন্দৰ।
1: ইতিমধ্যে যে তুমি কৈছা তোমাৰ মাৰ লগত যি মিউজিকৰ তোমাৰ সম্পৰ্ক বা তোমাৰ মাৰ যে গানৰ প্ৰতি ইমান আগ্ৰহ আছে, তথাপিও জানিব বিচাৰিম তোমাৰ পৰিয়ালৰ লগত তোমাৰ সংগীতৰ অৱদান কেনেকুৱা।
2: হয়, মোৰ মায়ে সৰুৰ পৰা লৈ যায় মিউজিক স্কুললৈ। জ্যোতি কলাত মই শিকিছিলোঁ ক্লাছিকেল ভোকেল, সদায় লৈ যায়, কাৰণ দেউতা তেতিয়া চাকৰি কৰিছিল আৰু দেউতা চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো মানে মোৰ লগতেই লাগি থাকে আৰু। ক'ৰবাত ধৰ গানৰ কম্পিটিশ্যন হ'লে মোক মাহঁতে লৈ যায়। সৰুৰ পৰাই 3 বছৰৰ পৰাই মই কম্পিটিশ্যন কৰিছিলোঁ। প্ৰথমতে গাঁৱত

0: মায়ে সৰুৰ পৰা লৈ যায় মিউজিক স্কুললৈ। জ্যোতি কলাত মই শিকিছিলোঁ ক্লাছিকেল ভোকেল, সদায় লৈ যায়, কাৰণ দেউতা তেতিয়া চাকৰি কৰিছিল আৰু দেউতা চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছতো মানে মোৰ লগতেই লাগি থাকে আৰু। ক'ৰবাত ধৰ গানৰ কম্পিটিশ্যন হ'লে মোক মাহঁতে লৈ যায়। সৰুৰ পৰাই 3 বছৰৰ পৰাই মই কম্পিটিশ্যন কৰিছিলোঁ। প্ৰথমতে গাঁৱত ওলাই, গাঁৱৰ কম্পিটিশ্যন বিহুত হয়, তাৰপিছত তেনেকৈ ওলাই বান থিয়েটাৰত মই কৰিছিলোঁ। তাৰপিছত তেনেকৈ তেনেকৈ মোক সদায় মানে মাহঁতে মই গান গাই থাকিলে ভালেই পায় আৰু, মানে একো কাম নকৰিলেই হ'ল আৰু ঘৰ। সেইকাৰণে তেনেকেই বহুত ছাপোৰ্ট কৰিছে, বিশেষকৈ মায়ে দেই, মায়ে বহুত ছাপোৰ্ট কৰিছে, দেউতাতকৈ মানে মায়ে বেছি ছাপোৰ্ট দিছে আৰু।
1: তোমাৰ মায়ে ইমানখিনি সহযোগ কৰা বুলি তুমি ইতিমধ্যে জনাইছা, কিন্তু তুমি এই সংগীত জগতখনত আগবাঢ়ি যাবলৈ আদৰ্শ হিচাপে কাক লৈছিলা বা এতিয়াও কাক ভাবা?
0: আদৰ্শ বুলি কওঁতে সদায় বেলেগ বেলেগ হয়, যিহেতু এতিয়া ধৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা মই কৰি আহিছোঁ, তেওঁৰ গান মই বেছি গাইছোঁ, বেছিভাগ তেওঁৰেই গান গাওঁ আৰু তেওঁক মই ইনস্পিৰেশ্যন বুলিয়ে ভাবোঁ। আৰু তেনেকৈ জয়ন্ত হাজৰিকাদেৱকো ভাবোঁ, আৰু দীপালী বৰঠাকুৰ বাইদেউ আছে, তাৰপিছত আৰু বৰগীত স্বৰগীত গালে ধৰ শংকৰদেৱ মাধৱদেৱৰ বৰগীতেই বেছি গোৱা হয়, আৰু জুবিন দাটো থাকিবই আৰু, জুবিন দাৰ গীতটো মই সৰুৰ পৰা শুনিয়ে আহিছোঁ তেনেকেই।
1: ঠিক আছে, তুমি যিহেতু জনালা যে তুমি ভূপেন হাজৰিকাৰ গীত শুনি ভাল পোৱা, গতিকে এটি যদি তেখেতৰ গীত শুনোৱা নিশ্চয়কৈ ভাল লাগিব।
0: হয়।

0: তুমি যিহেতু এজনী অসমীয়া যুৱতী, তুমি হিন্দী গানৰ চৰ্চা কেনেকৈ কৰা বা কেনেকৈ তুমি শিকিবলৈ চেষ্টা কৰা বা উচ্চাৰণ কেনেকৈ প্ৰেক্টিচ কৰা?
1: যিহেতু অসমীয়া ছোৱালী মই, হিন্দী প্ৰনাউন সিয়েশ্যন অলপ হ'লেওতো বেয়া হ'বই, সেইকাৰণে মই মোবাইলৰ পৰা শুনি শুনি প্ৰেক্টিচ কৰোঁ যিমান পাৰোঁ, মানে সেই শব্দবোৰ ৰিপিট কৰি কৰি শুনি শুনি তেনেকৈ প্ৰেক্টিচ কৰি থাকোঁ ঘৰত।
0: হয়, আমাক তুমি কিবা শুনাবা নেকি হিন্দী গীত এটা?
1: হয়, চেষ্টা কৰিছোঁ, ভুল হ'লে ক্ষমা কৰিব। এই গানটো লতা মংগেশকাৰ বাইদেউৰ, আৰু যিহেতু তেওঁ নাই, তেওঁক শ্ৰদ্ধা জনাই মই এই গীতটো গাব লৈছোঁ।

0: ধন্যবাদ।
1: সঁচাকৈয়ে খুবেই সুন্দৰ,
2: ধন্যবাদ। ইমান ব্যস্ততাৰ মাজত আমাক এইখিনি সময় দিয়াৰ বাবে তোমাক ধন্যবাদ জনাইছোঁ।
1: আপোনাৰ অক্লান্ত শ্ৰম, সৃষ্টিশীলতা তথা বিৰামহীন কৰ্ম হওক, প্ৰতিজন নৱপ্ৰজন্মৰ আদৰ্শ, লগতে আপোনাৰ এই সাধনা জীৱনজোৰা বৈ যাওক। অনাগত ভৱিষ্যতে আপুনি স্বমহিমাৰে উদ্ভাসী হৈ পৰক, তাকেই কামনা কৰিছোঁ। প্ৰিয় শ্ৰোতা, এয়া আছিল আজিৰ অনুষ্ঠানৰ অতিথি নিয়ৰকণা বৰা। আজিৰ অনুষ্ঠানটিৰ বাণীবন্ধন তথা সম্পাদনা ময়ূৰাক্ষী নাথ আৰু সুস্মিতা চৰকাৰৰ, প্ৰযোজনা গৌতম নাথৰ। ধন্যবাদ।

খন্তেক পিছতে শ্ৰোতাসকলে 8:45 দিল্লী কেন্দ্ৰযোগে সমাচাৰ সন্ধ্যা আৰু নিশা 9:00 News@9 শুনিবলৈ পাব। দিল্লী কেন্দ্ৰৰ পৰা প্ৰচাৰিত সমাচাৰ সন্ধ্যা আৰু নিউজ এট নাইনৰ বাতৰি আমাৰ কেন্দ্ৰই ৰিলে কৰি শুনাব।

শ্ৰোতাসকলে ইমান পৰে নছৰত ফতেহ আলী খানৰ কণ্ঠৰ গীতকেইটি শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতাসকললৈ আগবঢ়াইছো মূৰ্ছনা। শ্ৰোতাসকলৰ হোৱাটছআপ যোগে অনুৰোধ গীতৰ অনুষ্ঠান মূৰ্ছনা। আমালৈ বহু শ্ৰোতাই গীতৰ অনুৰোধ জনাই আমালৈ লিখিছে। আজি কিছু ইণ্টাৰনেটৰ প্ৰব্লেমৰ বাবে সমস্যাৰ বাবে আমি শ্ৰোতাসকলৰ যিসকল শ্ৰোতাই আমালৈ অনুৰোধ জনাইছিলে সেই গীতসমূহ আমি প্ৰচাৰ কৰিবলৈ হয়তো সক্ষম নহ'ম, কিন্তু তাৰ মাজতে কিছুসকল শ্ৰোতাৰ আমি তথ্য আমি হোৱাটছআপ যোগে লাভ কৰিছোঁ। এতিয়া এগৰাকী শ্ৰোতাই লিখিছে, প্ৰতি মাননীয় আকাশবাণী তেজপুৰ কেন্দ্ৰৰ কৰ্মচাৰীৰ লগতে সমূহ অসমবাসী ৰাইজক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিষয় মূৰ্ছনা অনুষ্ঠানত দেহিয়ৈ কিনুচত মহীয়া শীৰ্ষক বিহুগীতটো শুনিব বিচাৰি আবেদন জনালোঁ। মহাশয় এনে গীতটি আমাক শুনাব। ইতি জামিল হওক, নদুৱাৰ চতিয়া, বিশ্বনাথ, অসম। প্ৰিয় শ্ৰোতা, আপোনাৰ অনুৰোধৰ গীতটো আমি শুনাবলৈ পাৰ্যমানে চেষ্টা কৰিছোঁ, কিন্তু এই মুহূৰ্তত আপোনালৈ খগেন মহন্তৰ এটি গীত আগবঢ়াইছোঁ।

শ্রোতাসকলে মোৰ চোনা অনুষ্ঠান শুনিছে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। আন এগৰাকী শ্ৰোতা ৰুণু বৰগোহাঁই তিয়ক, তেওঁ আমালৈ লিখিছে, প্ৰতি মূৰ্চনা নমস্কাৰ ল'ব, জুবিন গৰ্গৰ কণ্ঠৰ এটি গীত শুনাবলৈ অনুৰোধ কৰিলোঁ। তেওঁ নিৰ্দিষ্টকৈ কোনো গীতৰ কথা কোৱা নাই, গতিকে জুবিন গাৰ্গৰ এটি গীত আমি তেওঁৰ অনুৰোধক্ৰমে শ্ৰোতাসকললৈ আগবঢ়াইছোঁ।

আন এগৰাকী শ্ৰোতাই আমালৈ লিখিছে, প্ৰতি আকাশবাণী তেজপুৰ পৰিচালক মূৰ্চনা অনুষ্ঠান। মূৰ্চনা অনুষ্ঠানৰ জৰিয়তে অসমীয়া বোলছবি ভাইটিৰ খগেন মহন্তদেৱৰ কণ্ঠত অ' মায়া ভৰা এই ধৰা শীৰ্ষক গীতটি বজাই শুনাবলৈ অনুৰোধ জনালোঁ। অনুৰোধকাৰী শ্ৰোতাসকল হ'লো নগাঁৱৰ বটদ্ৰৱা বৰহিচাৰ হৰেণচন্দ্ৰ কলিতা আৰু মালতী কলিতা। দুয়োগৰাকীলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে অনুৰোধ জনোৱা খগেন মহন্তদেৱৰ কণ্ঠৰ এই গীতটি আপোনালোকলৈ আগবঢ়াইছোঁ।

আন এগৰাকী শ্ৰোতালৈ শ্ৰোতাই আমালৈ লিখিছে, প্ৰতি আকাশবাণী তেজপুৰ কেন্দ্ৰ, মই এজন আপোনালোকৰ নিয়মীয়া শ্ৰোতা। আজি আমাৰ অনাতাঁৰ মৰম আঁকলোৱা পৰিয়ালৰ বাবে এটি জুবিন গাৰ্গৰ গীত আপোনালোকে ক্ষমা কৰিব, খগেন মহন্তদেৱৰ এটি গীত তেওঁলোকে শুনিব বিচাৰিছে। কিন্তু আমি খগেন মহন্তৰ আজি বহুকেইটা গীত পৰিৱেশন ইতিমধ্যে শ্ৰোতাসকলক শুনাইছোঁ আৰু তেওঁলোকৰ পৰিয়ালৰ হৈ অনুৰোধ জনাইছে দেৱদত্ত কুমাৰ, মনোজ দিহিঙীয়া আৰু মই নীলোৎপল দুৱৰা। তেওঁলোক ধেমাজি জিলা মাছখোৱা জৰকটা কাটগাঁৱৰ পৰা তেওঁলোকে অনুষ্ঠান শুনি আছে আৰু আমি তেওঁলোকলৈ আগবঢ়াইছোঁ জুবিন গাৰ্গৰ কণ্ঠৰ এই গীতটি। এই গীতটিৰ বাবে আমালৈ অনুৰোধ জনাইছে গুৱাহাটীৰ ৰিজুদেৱীয়ে, তেওঁলৈও এই গীতটি আমি আগবঢ়াইছোঁ।

শ্ৰোতাসকলে ইমান পৰে অনুৰোধৰ গীত অনুষ্ঠান মূৰ্চনা শুনিলে। এয়া আকাশবাণী তেজপুৰ। এতিয়া শ্ৰোতালৈ আগবঢ়াইছোঁ হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান। অনুষ্ঠানৰ আৰম্ভণিতে শুনাবলৈ লৈছোঁ কাৰ্বন বোলছবিত লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ কণ্ঠৰ এই গীতটি।

হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক এইবাৰ শুনাবলৈ লৈছোঁ জখমী বোলছবিত কিশোৰ কুমাৰ আৰু আশা ভোছলেৰ কণ্ঠৰ এই গীতটি।

শ্রোতাসকল ইমান পৰে হিন্দী বোলছবিৰ গীতৰ অনুষ্ঠান শুনিলে আকাশবাণী তেজপুৰ কেন্দ্ৰৰ পৰা। এয়া আকাশবাণী তেজপুৰ। এতিয়া আমাৰ ষ্টুডিঅ'ত ঘড়ী সময় নিশা 10:30 ইয়াৰ লগে লগে আমাৰ আজিৰ অধিৱেশনৰ অন্ত পৰিল। আমাৰ পৰৱৰ্তী অধিৱেশন মুকলি কৰা হ'ব কাইলৈ অৰ্থাৎ শুক্ৰবাৰে বিয়লি 5:23। আমাৰ আজিৰ অধিৱেশনৰ কণ্ট্ৰল ৰুমৰ দায়িত্বত আছিল গোবিন্দ ছেত্ৰী আৰু মৃগাংক শৰ্মা। ট্ৰেন্সমিটাৰত আছিল নিৰঞ্জন বড়ো। পৰিবহণত নয়ন দৈমাৰী, প্ৰসাৰণ সহযোগী হিমানী দাসৰ সৈতে মই অৰ্ণৱ কুমাৰ নাথে আজিৰ অধিৱেশনৰ পৰা বিদায় লৈছোঁ। শুভৰাত্ৰি, জয় হিন্দ।